এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ পঞ্চমটো দিন 2026 খ্ৰীষ্টাব্দৰ 20 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

অলিভাৰ গোল্ডস্মিথে কৈছিল, কেতিয়াও পতন বা স্খলন নোহোৱাৰ মাজত মানুহৰ কোনো গৌৰৱ নাই। গৌৰৱ হৈছে বাৰে বাৰে পৰিও উঠি থিয় হ'ব পৰাৰ মাজত।

0: প্রকৃত শিল্পীৰ গুণ আৰু দায়িত্ব সম্পৰ্কে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল, ৰূপতন্ত্ৰৰ সাধনা সহজ সৰল নহয়, অতি কঠিন, অতি কঠোৰ। ইয়াৰ যাত্ৰীসকলে জীৱনজুৰি চৰিলেও ভ্ৰমিলেও অসীম ৰূপৰ সাধনাৰ শেষ নেপায়। এনেই ৰূপ, ইয়াৰ আদি নাই, অন্ত নাই। এনে ৰূপতান্ত্ৰিকসকলহে শিল্পী হ'বৰ অধিকাৰী। শিল্পী হ'বলৈ হ'লে ঝঞ্ঝাবিজয়ী আত্মাৰ গৰাকী হ'ব লাগিব, তেহে সি গৌৰী শংকৰৰ জতাৰোহৰ সোণালী ৰহৰীত দেহাতিয়াব পাৰে। প্ৰশান্তৰ গভীৰ তলিৰ খেলুৱৈৰ তলৰ শামুক পুতলি তাৰ গৰ্ভত থকা মুকুতা লভিব পাৰে। ৰূপতীৰ্থযাত্ৰীসকলৰ কিছুমানেহে ৰূপতান্ত্ৰিক হয়, আৰু সেই ৰূপতান্ত্ৰিকৰ অতি কমেহে সিদ্ধ জ্ঞান লাভ কৰে। সিয়েই হয় আচল শিল্পী, যি এনে ৰূপতন্ত্ৰত সিদ্ধ পুৰুষ। ইয়াত শিল্পী এটা কোনো শিল্পৰ অধিকাৰী নহয়, বহুমুখী নবোন্মেষশালিনী শকতি প্ৰতিভাৰ জেউতিৰে জিলিকা বহু শিল্পত পাকৈতজনহে প্ৰকৃত আৰ্টিষ্ট। নানা তৰহৰ শিল্পত পাৰ্গতালি লভিবলৈ হ'লে সেই প্ৰতিভাৰ প্ৰয়োজন। সি প্ৰতিভাৰ আভাই তাৰ চকুৰ আগত বহুতো বিধভিধ ৰূপ উজ্বলাই তোলে। ৰূপতন্ত্ৰ সাধনাৰ নীতি জটিল, পতি কুটিল। সহজ সৰল পোনপটীয়া বুলি এনে সৌন্দৰ্য সাধনাৰ ৰাজালিত জাকে জাকে আহি পাবত গজাই আমখাই থিয় দিয়ে, ৰূপতীৰ্থৰ বিচিত্ৰ পতিয়েদি আগুৱাই জিৰণিচোৰাত গোট খাই জিৰায়। সেই চোৰা মলি জেং জাবৰেৰে ভৰপূৰ হয়, গাইগুটীয়া তাৎচিল্যৰ জঞ্জাল আৰু হীন ৰুচিৰ আৱৰ্জনাৰে। সমাজত সেইবোৰেই অসহনীয় অসুখ হয়, অশান্তি হয়, সত্য হয় অসত্য, শিৱ হয় অশিৱ, আৰু সুন্দৰ হয় অসুন্দৰ। এনে গেলা পচা পেকৰ পৰা প্ৰকৃত শিল্পী আৰ্টিষ্টে ধুনীয়া পদুম ফুলাই নাইবা শাৰী মাজি পুচি চিকুনাই। অসুন্দৰৰ কুঁৱলী আঁতৰে সুন্দৰৰ বাট মুকলি হয়। এয়ে তাৰ কৰম, শিল্পীৰ ধৰম। পেনপেনীয়া বোকা ফেনেকি ফেনেকি, খচকি খচকি সিহঁতে সৌন্দৰ্যৰ সপোন উধাৰে। সমাজ থগুৱা হয়, ধুনীয়া হয়, তাত সুখে বাহ লয়, শান্তি বিৰাজে। সপোনে দিঠকৰ মূৰতি ধৰে, মৰতত সৰগ নামে। ই যুগৰ চিত কেৱলীয়া হলেও বৈশ্যানৰ। আজি বিজ্ঞানে দখৰা দুখৰি কৰিলেও পৃথিৱীখন মুঠকৈ এগুটীয়া কৰি থৈছে। মানৱ মনৰ ৰহঘৰাত বহুতো কুঠৰি থাকিলেও সেই ৰহঘৰা হয় এটাহে, মৌকোহ। কাৰণ মানুহৰ অন্তৰ অখণ্ডতাৰ সেৱক। এক দেউ এক সেউ তাৰ মূল মন্ত্ৰ। সেই দেৱেই সুন্দৰ। গজালি মানুহে এই মন্ত্ৰ পাহৰি যায়। ভাই ভাই ঠাই ঠাই হয়। শিল্পী আৰ্টিষ্টে সেই বৈচিত্ৰ গোটাই ঐক্য গঢ়ে। ঐক্যৰ পৰশলভী দল জাতি ধৰ্মৰ হেঙাৰ আঁতৰি যায়, বাধাবেগিনীৰ পাহাৰ ঢহি পৰে। কুমাৰে গঢ়ে প্ৰতিমা, তাত প্ৰাণদান দিয়ে পুৰোহিতে। দল জাতি ধৰ্মই দেশ গঢ়ে, ৰাজ্যজোৰে। শিল্পীয়ে তাত প্ৰাণ প্ৰতিষ্ঠা কৰে, গতিকে তাৰ দায়িত্ব বহুত।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰিছোঁ পণ্ডিত ডি ভি পালুস্কাৰৰ কণ্ঠসংগীত ৰাগ তৰী।

ইমান পৰে শ্ৰোতাসকলে পণ্ডিত ডি ভি পালুস্কাৰৰ কণ্ঠসংগীত শুনিলে। ৰাগ আছিল তৰী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ।

লোপামুদ্রা নেওগৰ কণ্ঠত বৰগীত, শিল্পীৰ কণ্ঠত পুনতে শুনোৱা হওক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এই বৰগীতটি।

আপোনালোকে বৰগীত শুনিছে লোপামুদ্ৰা নেওগৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনোৱা হওক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আন এটি বৰগীত।

শ্রোতাসকলে বৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো লোপামুদ্ৰা নেওগৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এই বৰগীতটি।

আলোচনা কৰে শ্ৰোতাসকলে লোপামুদ্ৰা নিয়োগৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত কেইটিমান বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

সন্ধিয়া 7:32 অম্বুবাসী মেলা উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 3:15 নেপালী অনুষ্ঠানত ভাগেশ্বৰী দেৱীৰ স্বৰচিত কবিতা আৰু তপন ছেত্ৰীৰ চুটিগল্প। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত আছে নতুন প্ৰজন্মৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাসৰ গীত, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব বিষ্ণুপ্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাস ৰচিত গীত, শিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা, মিনু বৰুৱা, খগেন মহন্ত আৰু ৰাণী দাস, তৰালী শৰ্মা আৰু পাৰ্বিন চুলতানা। পুৱা 7:30 দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৰীৰ 5ম খণ্ড, উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। ৬:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 9:15 জিলাৰ ৰেহৰু, পুৱা 9:20 আৰু 10:00 হিন্দী চিনেমাৰ গীত। 9:45 অসমা সুষমা অনুষ্ঠানত আলেখ্য জীৱনৰ সুৰৰ 1ম খণ্ড, ৰচনা ৰত্ন ওজাৰ। দিনৰ 11:05 পৰাগমালা লাইভ। ১১:৩০ বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ 2ম খণ্ড, ৰচনা মেঘনা চৌধুৰীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু নিশা 7:45 ৰেঙনি দাসৰ কণ্ঠৰ আধুনিক গীত। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আলোক চেটাৰ্জীৰ কণ্ঠৰ খেয়াল, ৰাগ বৃন্দাবনী সাৰং। ১:50 জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতেৰে সজোৱা অনুষ্ঠানটি শুনিবলৈ পাব সুৰৰ জিঞ্জিৰি। দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আধুনিক গীত, শিল্পী কৃষ্ণা দেৱী। 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 সন্ধিয়া 7:20 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ, পাঠ যুগুতাই আগবঢ়াব বৰ্ণালী মালাকাৰে।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব এই বিষয়ে আলোচ কৰিব অপৰ্ণা দাস, মধুমিতা কলিতা আৰু কমল দাসে। প্ৰযোজনা উৎপল বৰাৰ। 6:40 অনুৰূপা বেনাৰ্জীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:05 বৃন্দগান। 8:02 দৃষ্টিপাত। ন বজাত চিত্ৰগীত। 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ জীৱন আৰু কৰ্মৰাজীৰ আধাৰত ৰচিত আলেখ্যলানীৰ প্ৰথম খণ্ড। ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। 10:00 অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত বিবেক কৰমহেৰ কণ্ঠৰ ঠুমৰি আৰু দাদ্ৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: Unaki Bosorot, Akashbani Guwahati.
1: জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাই সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ খোবা।
0: হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্ঠা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মিউজিক থেৰাপী, সংগীত হল আমাৰ জীৱনৰ এক এৰাব নোৱাৰা অংগ। আনকি প্ৰকৃতিৰ প্ৰতিটো উপাদানতে সংগীতৰ লহৰ আছে। প্ৰাকৃতিক কাৰণতে মানুহ সংগীতৰ প্ৰেমত পৰে। দিনটোত এটা গীত, সুৰৰ লহৰ নুশুনিলে আমাৰ মন সজীৱ হৈ নুঠে। আমাৰ আনন্দপূৰ্ণ মুহূৰ্তসমূহত সংগীত এক অবিচ্ছেদ্য অংগ। আনহাতে বিষাদেৰে ভৰা একোটা সময় সংগীতে আনন্দময় কৰি তুলিব পাৰে। সংগীতে বহু শাৰীৰিক তথা মানসিক সমস্যাৰো সমাধান দিব পাৰে। মনৰ দুখ, মানসিক চাপ,

হতাশা, দুশ্চিন্তা, একাকিত্ববোধ, সমাজৰ পৰা আঁতৰি থকা হোৱা মানসিক অৱস্থা আদি বিভিন্ন মানসিক সমস্যাৰ নিবাৰণৰ ক্ষেত্ৰত সংগীতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মিউজিক থেৰাপি হ'ল কেতবোৰ মানসিক ৰোগৰ আৰোগ্যৰ বাবে সংগীতৰ বৈজ্ঞানিক ব্যৱহাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰাই দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক আঘাতত ভোগা লোকৰ চিকিৎসা হিচাপে আধুনিক মিউজিক থেৰাপি আৰম্ভ হয়। 1944 চনত যুক্তৰাষ্ট্ৰৰ মিচিগান ষ্টেট ইউনিভাৰ্চিটিত মিউজিক থেৰাপিৰ বিষয়ে কৰা অধ্যয়নৰ বাবে ডিগ্ৰী দিবলৈ আৰম্ভ কৰে। গ্ৰীক দাৰ্শনিক প্লেটোৱে সংগীতৰ শক্তি বৰ্ণনা দি কৈছে, সংগীতে যেনেদৰে যোদ্ধাৰ মনোবল বৃদ্ধি কৰে, একেদৰে যোদ্ধাৰ মনোবল ভাঙি দিবও পাৰে। মিউজিক থেৰাপি যে কেৱল এজন ৰোগীয়া ব্যক্তিৰ বাবেই কামত আহে এনে কথা নহয়। ই এজন সুস্থ মানুহৰ মনন জগতত প্ৰৱেশ কৰি মানুহজনৰ মন শিথিল কৰে, মনত প্ৰশস্তি আনি দিয়ে। মনৰ বিভিন্ন পদ্ধতি যেনে জ্ঞান বা ধাৰণা, আৱেগ

বৃদ্ধি করে, একেদরে যোদ্ধার মনোবল ভাঙি দিব পারে। মিউজিক থেৰাপী যে কেবল এজন ৰোগীয়া ব্যক্তিৰ বাবে কামত আহে এনে কথা নহয়। ই এজন সুস্থ মানুহৰ মনন জগতত প্ৰৱেশ কৰি মানুহজনৰ মন শিথিল কৰে, মনত প্ৰশস্তি আনি দিয়ে। মনৰ বিভিন্ন পদ্ধতি যেনে জ্ঞান বা ধাৰণা, আৱেগ, বোধশক্তি আদি ব্যৱহাৰ কৰি মস্তিষ্কই এক জটিল প্ৰক্ৰিয়াৰে মানুহক সংগীতৰ অনুভূতি দিয়ে। মানুহে শুনা শব্দ তৰংগই কাণৰ ককলিয়াত খুন্দা মাৰি শব্দৰ ছিগনেল সৃষ্টি কৰে। কাণত থকা ককলিয়াটো হ'ল সামুখৰ খোলাটোৰ দৰে টান হাড়েৰে গঠিত এটা নলী। হাড় আৰু আৱৰণেৰে গঠিত এখন লেমিনাই ইয়াক দুভাগত বিভক্ত কৰিছে। লেমিনাৰ পৰা ককলিয়াৰ বেৰলৈ এখন পাতল আৱৰণ থাকে, তাকে বেচিলাৰ আৱৰণ বোলা হয়। এই বেচিলাৰ আৱৰণখনতে কৰ্তিৰ অংগ নামৰ এবিধ বিশেষ অংগ থাকে। ইয়াত কিছুমান চুলিৰ কোষ থাকে আৰু তাৰ পৰাই শ্ৰৱণ স্নায়ু আৰম্ভ হৈছে। শব্দ বহিকৰ্ণয়েদি সোমাই গৈ অন্তঃকৰণত থকা এণ্ডোলিম্ফত ঢৌৰ সৃষ্টি কৰে। এই ঢৌৰ ফলত কৰ্তিৰ অংগত থকা চুলিত কম্পনৰ সৃষ্টি হয়। এই কম্পনবোৰ শ্ৰৱণ স্নায়ুৱে মগজুলৈ প্ৰেৰণ কৰে আৰু মগজুত থকা শ্ৰৱণ কেন্দ্ৰই তাকে বিশ্লেষণ কৰি শব্দলৈ ৰূপান্তৰ কৰে। তেতিয়াই আমি শুনো। আমাৰ মস্তিষ্কত এনে কিছু অংশ আছে যিয়ে সংগীতৰ ধাৰণা দিয়ে, যিয়ে সংগীতৰ শব্দ প্ৰাবল্য, গুণাগুণ, তাল, তীব্ৰতা আদিৰ বিচাৰ কৰে। যি সংগীতে আমাৰ আনন্দৰ অনুভূতি দিয়ে, তেনে সংগীতে মস্তিষ্কৰ ফ্ৰণ্টেল কৰ্টেক্স সক্ৰিয় কৰে আৰু আমাৰ ভাল নলগা সংগীতে মস্তিষ্কৰ টেম্পৰেল লোব সক্ৰিয় কৰে। সংগীতে আমাৰ মাংসপেশী শিথিল কৰে, ৰক্তচাপ হ্ৰাস কৰে, হৃদপিণ্ডৰ স্পন্দন নিয়মীয়া কৰে। ধীৰ, কোমল আৰু কথাবিহীন যন্ত্ৰসংগীতে এই ক্ষেত্ৰত বিশেষ উপযোগী হয়। অধ্যয়নৰ ক্ষেত্ৰত, বিশেষকৈ কোনো পাঠ পঢ়াৰ সময়ত এই সংগীত বিশেষ সহায়ক হ'ব পাৰে। ভাৰতীয় শাস্ত্ৰীয় সংগীতে মানুহৰ মনন জগতত এক ধনাত্মক প্ৰভাৱ পেলায়। ই একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰে। কোনো অৱস্থাৰ সৈতে নিজকে খাপ খুৱাব পৰা শক্তি যোগায় ভাৰতীয় শাস্ত্ৰীয় সংগীতে, আৰু মন হাত পেলোৱাত ই সহায় কৰে। নিজৰ ব্যক্তিত্ব গঢ়াটো সংগীতে সহায় কৰে। সামাজিক সম্পৰ্ক ৰক্ষাত ধনাত্মক প্ৰভাৱ পেলায় আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতে। উল্লেখযোগ্য যে নিশা লঘু সংগীতে আমাৰ ভাল টোপনি অহাত সহায়ক হ'ব পাৰে। সংগীতে এণ্ডৰফিন নামৰ হৰম'ন নিঃসৰণ কৰি মানুহৰ অস্বস্তি আৰু কষ্ট হ্ৰাস কৰে। কথাতে কোৱা হয়, মন ভাল মানেই সকলো ভাল। সেয়েহে আজিৰ জটিল সময়ত সংগীত শুনি মনটো ভাল কৰি ৰাখোৱা হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা

যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যা আৰু পশ্চিমবংগত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে কালি বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰে। ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ তীব্ৰ বিৰোধিতা কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া বিবেক আগৰৱালা 2026-2027 বৰ্ষৰ FATFৰ পৰৱৰ্তী উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত হেইটিৰ বিৰুদ্ধে এখন খেলত ব্ৰাজিলে 3-0 ব্যৱধানত আগবাঢ়ি আছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উৰিষ্যা আৰু পশ্চিমবংগ ভ্ৰমণলৈ যাব। প্ৰধানমন্ত্ৰীয়ে উৰিষ্যাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সৈতে ময়ূৰভঞ্জ জিলাৰ

0: পাহাৰপুৰ গাঁৱৰ চান্থালী জাহেৰা আৰু হোজাহিৰা পবিত্ৰ বনত সেৱা আগবঢ়াব। ইয়াৰ পাছত তেওঁলোকে জিলাখনৰ ৰাইৰাংপুৰত উৰিষ্যা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ ল'ব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে 47,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগলৈ যাব। শ্ৰীমোদীয়ে আজি হুগলী জিলাৰ তাৰকেশ্বৰত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পশ্চিমবংগত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 23 সংখ্যক কিস্তিও মুকলি কৰিব। ইয়াৰ অধীনত দেশৰ 9,44,00,000ৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ 18,880 কোটি টকাৰো অধিক ধন প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব। তেওঁ লগতে ৰাজ্যখনত কেইবাটাও গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কৃষি আঁচনি মুকলি কৰিব। এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযান আৰু প্ৰধানমন্ত্ৰী ধন ধান্য কৃষিৰ যোজনা অন্যতম। প্ৰধানমন্ত্ৰীয়ে কাইলৈ কলকাতাত আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ পাছত তেওঁ কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত INS দুনাগিৰি, INS সংশোধক আৰু INS এগ্ৰে নামৰ 3খন থলুৱাভাৱে নিৰ্মিত নৌজাহাজ মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লী বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2,400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰে। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ ৰূপায়ণৰ ক্ষেত্ৰত মুকলি কৰি দিয়া এই ধনৰাশি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে দেশৰ 15,00,000 নিয়োগৰ সুযোগ সৃষ্টি কৰা হৈছে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে যুৱ শক্তিক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সাজু হৈছে। তেওঁ কয় যে ভাৰতৰ যুৱ শক্তিয়ে অনাগত দিনত গোলকীয় বিকাশ, উদ্ভাৱন আৰু উদ্যমিতাক সন্মুখৰ পৰা নেতৃত্ব দিব।
1: ভাৰত দুনিয়া কে সবসে যুৱা দেশো মে সে এক হে, ইছলিয়ে বিকশিত ভাৰত কা ৰাস্তা ভি যুৱাও কে সপনো उनके कौशल और उनके सामर्थ्य से होकर ही आगे जाता है। हमारा प्रयास है कि देश का हर युवा अपनी क्षमता के अनुसार जितना आगे बढ़ सकता है बढ़े। जिसके पास हुनर है उसे अवसर मिले, जिसके पास आइडिया है उसे इनोवेशन के लिए मंच मिले, और जो अपने दम पर कुछ करना चाहता है उसे पूरा सहयोग मिले।
0: প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিকশিত ভাৰত ৰোজগাৰ যোজনাই প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰাসকলক উদগনিমূলক ধন প্ৰদান কৰাৰ লগতে যুৱচাম আৰু উদ্যোগৰ মাজত সেতু গঢ়ি তোলে। ভাৰতৰ যুৱক যুৱতীসকলৰ আকাংক্ষা, দক্ষতা আৰু অপাৰ সম্ভাৱনাই বিকশিত ভাৰতৰ পথ নিৰ্মাণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে প্ৰায় 20,00,000 লোকে ইতিমধ্যে তেওঁলোকৰ নতুন চাকৰিত ছমাহ সম্পূৰ্ণ কৰিছে আৰু ইয়াৰে 10,00,000 লোকে এই আঁচনিৰ হিতাধিকাৰী হিচাপে 15,000 টকাকৈ উদগনি লাভ কৰিছে। বৰ্তমানলৈকে এই হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ 2,000 কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে।
1: প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা কে সহযোগ সে অব তক কৰিব 70,00,000 জব সৃজিত হুই হে। কৰিব 20,00,000 যুৱা अपनी पहली नौकरी के 6 महीने पूरे भी कर चुके हैं। 2,000 करोड़ रुपए से अधिक की राशि सीधे उनके बैंक खातों में पहुंची है। ये राशि केवल आर्थिक सहायता नहीं है, ये उनके परिश्रम का सम्मान है।
0: বিশ্বই ক্ৰমক ভাৰতৰ যুৱচামৰ সম্ভাৱনাক চিনাক্ত কৰিছে আৰু এই কথা শেহতীয়া ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ সময়ত অনুভৱ কৰে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ তীব্ৰ বিৰোধিতা কৰে। ভাৰ্চুৱেল মাধ্যমেৰে যোৱা বুধবাৰে বহুৰাষ্ট্ৰীয় অপৰাধ সন্দৰ্ভত অনুষ্ঠিত ত্ৰয়োদশ আছিয়ান ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই স্থিতি প্ৰকাশ কৰে। দুয়োপক্ষই যোৱা বৰ্ষৰ 22 এপ্ৰিলত পেহেলগামত আৰু 10 নৱেম্বৰত লালকিল্লাৰ সমীপত হোৱা বৰ্বৰ আক্ৰমণক গৰিহণা দিয়ে। সন্ত্ৰাসবাদ আৰু বহুৰাষ্ট্ৰীয় অপৰাধ মহিমূৰ কৰাৰ উদ্দেশ্যে সৰ্বাত্মক দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ বাবে দুয়োপক্ষই বিবৃতি প্ৰকাশ কৰা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া

আগরওয়ালা 2026-2027 বর্ষৰ বাবে ফাইনেন্সিয়েল একশন টাস্ক ফোর্স FATFৰ পৰৱৰ্তী উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে। তেওঁ যুক্তৰাজ্যৰ গিলস থমছনৰ উত্তৰসূৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব। বৰ্তমান তেওঁ সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব হিচাপে কৰ্মৰত হৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই নিযুক্তি ভাৰতৰ বাবে বৃহৎ জয় বুলি অভিহিত কৰিছে। মন্ত্ৰালয়ৰ মতে এই নিযুক্তিয়ে সন্ত্ৰাসবাদৰ অৰ্থ সাহায্য আৰু অবৈধ বিত্তীয় নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াত ভাৰতক সহায় কৰিব। উল্লেখযোগ্য যে 17-19 জুনলৈ অনুষ্ঠিত FATFৰ অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতে অশান্ত বিশ্বত নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ, কৌশলগত আত্মনিৰ্ভৰশীলতা আৰু বহুপাক্ষিকতাৰ ক্ষেত্ৰত বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। কালি সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত ভাৰত আমেৰিকা ফৰাম 2026ত ভাষণ দি ডঃ জয়শংকৰে দুয়োখন ৰাষ্ট্ৰই ইয়াৰ সমস্যা আৰু জটিলতাসমূহ চিনাক্ত কৰাৰ সময়তো পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহত ভাৰত আমেৰিকাৰ অংশীদাৰিত্ব গভীৰ হোৱাৰ বিষয়ে কয়। তেওঁ লগতে কয় যে ভাৰতৰ উত্থানৰ লগে লগে ইয়াৰ স্বাৰ্থ সম্প্ৰসাৰিত আৰু বৈচিত্ৰময় হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে অহা 22 জুনৰ পৰা 25 জুনলৈ জম্মু, শ্ৰীনগৰ, কাৰ্গিল আৰু লেহলৈ কৰিবলগীয়া যাত্ৰাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা সমিতিয়ে কালি বিস্তৃত আলোচনা অনুষ্ঠিত কৰে। লোকসভা সচিবালয়ৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ পোৱা মতে বৈঠকত কমিটিৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ ডঃ শশী থাৰুৰে অধ্যক্ষতা কৰে। এই আলোচনাত ভাৰত চীন সম্পৰ্কৰ বুজাবুজি আৰু ভাৰত পাকিস্তান সম্পৰ্কৰ শেহতীয়া অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত আগুৱাই যোৱাৰ পথ নিৰ্ধাৰণ কৰা হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি মেঘালয়ৰ ৰিভয় জিলাৰ ভৈৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰসংস্কৰণ গোট মুকলি কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙো উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভেলু চেইন উন্নয়ন অভিযানৰ উদ্যোগত আৰু পূৰ্বোত্তৰ ৰিভয় জৈৱিক কৃষক উৎপাদন কোম্পানী লিমিটেডৰ অধীনত এই প্ৰসংস্কৰণ গোট স্থাপন কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত এখন খেলত ব্ৰাজিল হেইটিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনৰ 48 মিনিটলৈকে ব্ৰাজিলে 3-0 গ'লত ব্যৱধানত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 গ'লত পৰাস্ত কৰে। ইপিনে কালি ছিয়াটল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই অষ্ট্ৰেলিয়াক 2-0 গ'লত পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। আমেৰিকাই দুখন খেলৰ দুয়োখনতে জয়লাভ কৰি মেক্সিকোৰ পাছতে নক আউট পৰ্যায়ত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে আমেৰিকাই প্ৰথমবাৰৰ বাবে এখন খেল বাকী থকা অৱস্থাত গ্ৰুপ পৰ্যায়ৰ পৰা এই যোগ্যতা অৰ্জন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যা আৰু পশ্চিমবংগত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে কালি বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত হেইটিৰ বিৰুদ্ধে এখন খেলত ব্ৰাজিলে 3-0 গ'লৰ ব্যৱধানত আগবাঢ়ি আছে। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55 মিনিটত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

প্ৰিয় শ্ৰোতা, আজি ৰাভা দিৱস। অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ পথাৰখনত বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম চিৰস্মৰণীয়। তেওঁ আছিল একাধাৰে এগৰাকী বিশিষ্ট শিল্পী, সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী আৰু সমাজ সংস্কাৰক। অসমীয়া সাহিত্য, সংস্কৃতি আৰু সংগীতৰ বিকাশত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান অতুলনীয়। তেওঁৰ সাহিত্যকৰ্মত সমাজৰ দুখ দুৰ্দশা, শোষণ বঞ্চনা আৰু মানৱ মুক্তিৰ আদৰ্শ প্ৰকাশ পাইছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহত দেশপ্ৰেম, মানৱতা, প্ৰকৃতি আৰু সমাজ চেতনাৰ দিশ সুন্দৰভাৱে প্ৰতিফলিত হৈছিল। তেওঁ ভাৰতৰ বিভিন্ন লোকনৃত্য আৰু শাস্ত্ৰীয় নৃত্য অধ্যয়ন কৰি অসমীয়া নৃত্যকলাক সমৃদ্ধ কৰিছিল। নাটক ৰচনা আৰু অভিনয়ৰ জৰিয়তে অসমীয়া নাট্য জগতলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছিল। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসংগীত, নৃত্য আৰু সংস্কৃতি অধ্যয়ন কৰি সেইবোৰক জনসাধাৰণৰ মাজলৈ লৈ আনি অসমৰ বৈচিত্ৰময় সংস্কৃতিক আৰু অধিক জনপ্ৰিয় কৰি তুলিছিল। তেওঁ সাংস্কৃতিক সমাজ পৰিৱৰ্তনৰ শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ কেৱল এগৰাকী সংগীত শিল্পীয়ে নহয়, তেওঁ আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী। তেওঁ দৰিদ্ৰ, শোষিত আৰু নিষ্পেষিত মানুহৰ অধিকাৰৰ হকে সদায় মাত মাতিছিল। তেওঁ বিশ্বাস কৰিছিল যে শিক্ষা, সংস্কৃতি আৰু ঐক্যৰ জৰিয়তেহে সমাজৰ উন্নতি সম্ভৱ। তেওঁৰ জীৱন, আদৰ্শ আৰু সৃষ্টিসমূহে আজিও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

0: সমবেত কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ কিয়দংশ শুনিলে। প্ৰিয় শ্ৰোতা, আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ 2 বজাৰ পৰা অনুষ্ঠিত হবলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026 বৰ্ষৰ বাবে বিশিষ্ট চিত্ৰশিল্পী মধুসূদন দাস আৰু বিশিষ্ট নৃত্যশিল্পী মানিক বৰবায়নক বিষ্ণুৰাভা বঁটা, বিশিষ্ট সাহিত্যিক শ্ৰীমতী গীতা উপাধ্যায়ক সতী সাধনী বঁটা আৰু বিশিষ্ট শিল্পী মহম্মদ শামসুদ্দিন আহমেদক আজান পীৰ বঁটা প্ৰদান কৰিব। বিষ্ণুৰাভা বঁটা লাভ কৰিবলগীয়া বিশিষ্ট চিত্ৰশিল্পী মধুসূদন দাসে আকাশবাণীৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এনেদৰে কয়।
1: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ সকলোৰে নমস্য়। এইগৰাকী মহান ব্যক্তিৰ নামত অসম চৰকাৰে দিয়া যি পুৰস্কাৰ সন্মান, সেয়া পাই সঁচাকে তাৰ বাবে নিৰ্বাচিত হৈ মই সঁচাকে আপ্লুত হৈছো। কিন্তু লগে লগে আকৌ কিছু ভয়ো লাগিছে যে এনেকুৱা এজন মহান ব্যক্তিৰ নামত উৎসৰ্গিত এই বঁটা, এই সন্মান মই মোৰ জীৱনৰ বাকীচোৱা সময়খিনিৰ কেনেকে মই তাক লৈ যাম, সমাজৰ মাজত মই ইয়াক কেনেকে লৈ যাম, বা তেখেতৰ এই গুণ গৰিমা মই কেনেকে জীয়াই ৰাখিম মোৰ কৰ্মৰ মাজেৰে, তাকে ভাবি মই অলপমান ভয় আৰু চিন্তিত হৈছো। কাৰণ এগৰাকী মহান শিল্পীৰ নামত এয়া পুৰস্কাৰ সন্মান, এয়া মোৰ বাবে মই ভবাই নাছিলো কোনোদিন এয়া মোৰ জীৱনলৈ আহিব। আৰু মই যেতিয়া ছবি আঁকো বা মই যেতিয়া মানুহৰ মাজত কাম কৰো, শিল্প উন্নয়নৰ কাৰণে মই যেতিয়া কাম কৰো, লগে লগে আকৌ শিশুসকলৰ মানসিক উন্নয়নৰ কাৰণেও যেতিয়া মই কাম কৰো, কোনোদিনেই মই ভবা নাই যে মোৰ কেতিয়াবা কিবা স্বীকৃতি লাগিব বা স্বীকৃতি পাম। এয়া আকস্মিকভাৱে আহিছে মোৰ জীৱনলৈ আৰু মই খুব আন্তৰিকতাৰে কৰা কামৰ এয়া ফল। মই যিমান পাৰো মানুহৰ কাৰণে কৰিবলৈ, সমাজৰ কাৰণে কৰিবলৈ যত্ন কৰিছিলো আৰু আগলৈও কৰিম, তাৰ কাৰণে এয়া মোৰ প্ৰেৰণা।

0: গতিকে মই যদি অনুভৱ বুলি কবলগীয়া হয় তেন্তে একে আশাৰে মই কওঁ এয়া মোৰ জখলাত আৰু এখাপলৈ যোৱাৰ কাৰণে এয়া প্ৰথমটো নতুন খোজ আৰম্ভ হৈছে বুলি মই ভাবিছো।
1: সেয়া আছিল 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা লাভ কৰিবলগীয়া বিশিষ্ট চিত্ৰশিল্পী মধুসূদন দাস।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: প্ৰিয় শ্ৰোতা, আজিৰ তাৰিখতে 1994 চনত অসমৰ সংগীত জগত উকা কৰি চিৰদিনলৈ আঁতৰি গৈছিল গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞ তথা শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধুআলোড়ন গীতৰ স্ৰষ্টা পুৰুষোত্তম দাস। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ অসমীয়া গীত লিখি সুৰ কৰি গাইছিল। তেখেতে কলিকতা তথা অসমত গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট আছিল। তেখেতে নামনি অসমত প্ৰচলিত গীতকে ধৰি বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল। 1938 চনত গীত বাণীবন্ধনৰ বাবে কলিকতালৈ যাত্ৰা কৰে আৰু 1943 চনত বাল্যবন্ধু কমল নাৰায়ণ চৌধুৰীৰ উদ্যোগত কলিকতা ৰেডিঅ'ত অসমীয়া গীতৰ প্ৰযোজক হিচাপে যোগদান কৰিছিল। তাৰ পৰৱৰ্তী সময়ত 1948 চনত গুৱাহাটী শ্বিলং অনাতাঁৰ কেন্দ্ৰত তেওঁ যোগদান কৰে। এটিমনৰ জীয়া ইতিহাস আলেখ্য শুনিৰ বাবে 1976 চনত তেখেতে আকাশবাণীৰ সৰ্বশ্ৰেষ্ঠ সংগীতালেখ্যৰ পুৰস্কাৰ লাভ কৰিছিল। তেখেতে 1979 চনত আকাশবাণীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। আজি নিৰ্মলপ্ৰভা বৰদলৈৰ উপজা দিন। নিৰ্মলপ্ৰভা বৰদলৈ একাধাৰে কবি, গীতিকাৰ, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক, উপন্যাসিক আৰু অসমীয়া সাহিত্যৰ গৱেষক আছিল। তেওঁ অসমীয়া কবিতা, গীত, ভ্ৰমণ কাহিনী আৰু সাহিত্য চৰ্চাৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যক এক নতুন উচ্চতালৈ লৈ গৈছিল। সহজ সৰল ভাষা, গভীৰ অনুভূতি আৰু সংগীতধৰ্মী কবিতাৰ বাবে তেওঁ বিশেষভাৱে জনপ্ৰিয় আছিল। অসমীয়া সাহিত্যৰ বিকাশত তেওঁৰ অৱদান অতুলনীয়। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰি অসমীয়া ভাষা আৰু সাহিত্যৰ দিশত বিশেষভাৱে মনোনিৱেশ কৰিছিল। অধ্যয়ন কৰি থকা কালতে তেওঁ বহু সাহিত্য ৰচনা প্ৰকাশ কৰি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। নিৰ্মলপ্ৰভা বৰদলৈ কবি হিচাপে পৰিচিত আছিল যদিও তেওঁ গল্প, ভ্ৰমণ কাহিনী, গীত আৰু প্ৰবন্ধও লিখিছিল। তেওঁৰ কবিতাত প্ৰকৃতি, প্ৰেম, মানৱতা, সমাজ জীৱন আৰু অসমীয়া সংস্কৃতিৰ সুন্দৰ প্ৰতিফলন দেখা গৈছিল। তেওঁৰ উল্লেখযোগ্য কাব্য গ্ৰন্থসমূহৰ ভিতৰত সুদীৰ্ঘ দিন আৰু ঋতু, বনফ ৰিঙৰ ৰং, সাগৰৰ শেষ নাই, দিনৰ পাছত দিন আদি বিশেষভাৱে উল্লেখযোগ্য। তেওঁ বহুতো গীত ৰচনা কৰিছিল আৰু সেই গীতসমূহ অসমীয়া সংগীত জগতত অতি জনপ্ৰিয় হৈছিল। তেখেতে সুদীৰ্ঘ দিন আৰু ঋতু নামৰ কবিতা পুথিখনৰ বাবে 1983 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। শিশু সাহিত্যৰ ভিতৰত উমলা গীত, কথাচৰিত সাগৰ, সুৱদী মাত, সুৰীয়া মাত, শালিকা, ৰতৌতৌ ইত্যাদি উল্লেখযোগ্য। চিল চিল চিলা শিশু পুথিখনৰ বাবে তেখেতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তদুপৰি অসমৰ বিভিন্ন প্ৰান্তৰ দৌল, দেৱালয় আৰু দেৱী কেন্দ্ৰিক গ্ৰন্থ দেৱীৰ কাৰণে তেখেতে অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল।

0: প্ৰিয় শ্ৰোতা, যোগাসন শিতানত আমাৰ সৈতে এয়া যোগ চিকিৎসক হিমালয় শৰ্মা।
1: বৰ্তমান সময়ত মানুহৰ জীৱন ধাৰণৰ পদ্ধতি একেবাৰে সলনি হৈ পৰিছে। আধুনিক জীৱনশৈলীত অভ্যস্ত কিংবা প্ৰাকৃতিক নিয়ম মানি চলিব নোৱাৰা ব্যক্তিসকলৰ শৰীৰত কিছুমান বিশেষ ৰোগে দেখা দিয়ে, যাক আধুনিক চিকিৎসা বিজ্ঞানৰ ভাষাত লাইফষ্টাইল ডিছৰ্ডাৰ বা জীৱনশৈলীজনিত ৰোগ বুলি কোৱা হৈছে। এই ৰোগসমূহৰ ভিতৰত দুবিধ মুখ্য ৰোগ হৈছে বহুমূত্ৰ বা মধুমেহ ৰোগ, যাক ডায়েবেটিছ বুলি কোৱা হয়, আৰু আনবিধ হৈছে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। জীৱনশৈলীজনিত ৰোগসমূহ প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত নিয়মিত যোগাভ্যাসে যথেষ্ট সহায় কৰে। লাগে মাথো নিৰন্তৰ অভ্যাস, অলপ ধৈৰ্য আৰু আস্থা। আহক আমি প্ৰথমতে জানো বহুমূত্ৰ ৰোগ নিৰাময়ত যোগাভ্যাসে কিদৰে সহায় কৰে।

এই ৰোগ নিৰাময় কৰিবৰ বাবে বিভিন্ন প্ৰকাৰৰ আসন যোগশাস্ত্ৰসমূহত উল্লেখ আছে। তাৰ ভিতৰত এটি অতি গুৰুত্বপূৰ্ণ আৰু মুখ্য আসন হৈছে ধনুৰাসন। এই আসনটো অনুশীলনৰ বাবে উবুৰি হৈ বা পেট পেলাই শুই ল'ব লাগে। দুইখন হাত কঁকালৰ ওচৰত মেলি ৰাখিব লাগে প্ৰথম অৱস্থাত। তাৰপিছত সোঁভৰিখন আঁঠুত ভাঁজ কৰি কোচাই সোঁহাতেৰে সোঁভৰিৰ সৰু কাঠিত দৃঢ়ভাৱে ধৰি ল'ব লাগে। বাওঁভৰিখন আঁঠুত ভাঁজ কৰি কোচাই একে নিচিনাকৈ বাওঁহাতেৰে বাওঁভৰিৰ সৰু কাঠিত ধৰি ল'ব লাগে। তাৰপিছত নাকেৰে দীঘলকৈ উশাহ গ্ৰহণ কৰি বুকু আৰু মূৰ লাহে লাহে ওপৰলৈ উঠাই দৃষ্টি ঊৰ্ধমুখী কৰিব লাগে। দুয়োখন ভৰিৰে হাত দুখন পিছপিনে টানি 5-10 ছেকেণ্ড সময় এই অৱস্থিতিটো ধৰি ৰাখিব লাগে। তাৰপিছত নাকেৰে দীঘলীয়াকৈ নিশাহ এৰি লাহে লাহে তললৈ নামি দিব লাগে। সোঁভৰিখন এৰিব লাগে, বাওঁভৰিখন এৰিব লাগে। এইদৰে স্বাভাৱিক উশাহ নিশাহত 5-10 ছেকেণ্ড সময় জিৰণি লোৱাৰ পিছত পুনৰ আগৰ দৰে আসনটো অভ্যাস কৰিব লাগে। এইদৰে 5-6 বাৰ এই আসনটো অনুশীলন কৰিব লাগে আৰু মনত ৰাখিব এই আসনটো কেৱল ৰাতিপুৱা সময়তহে অভ্যাস কৰাটো ভাল। বহুমূত্ৰ ৰোগ নিৰাময় কৰিব, প্ৰতিৰোধ কৰিব, তাৰ লগতে যিসকল ব্যক্তিৰ ফেটি লিভাৰ, পেনক্ৰিয়াটাইটিছ, গেষ্ট্ৰাইটিছৰ সমস্যা আছে, পাইলছৰ সমস্যা আছে, কঁকালৰ বিষ, পিঠিৰ বিষ, এই ধৰণৰ সমস্যাবিলাকো এই আসনটোৰ জৰিয়তে সমাধান কৰিব পাৰি।

0: আছিল আমাৰ সৈতে যোগ চিকিৎসক হিমালয় শর্মা। ইতিহাসৰ পাটলুটিয়ালে আমি পাহো আজি ওয়ার্ল্ড রিফিউজি ডে অর্থাৎ বিশ্ব শরণার্থী দিবস। 1897 চনৰ আজি তাৰিখত অসমীয়া কবি ৰত্নকান্ত বৰকাকতিৰ জন্ম হৈছিল। কবি ৰাম গগৈৰ জন্ম হৈছিল 1932 চনৰ আজিৰ তাৰিখত। ভাৰতীয় প্ৰাণী আৰু পক্ষী বিশেষজ্ঞ ছালিম আলীৰ মৃত্যু হৈছিল 1987 চনৰ আজিৰ তাৰিখত। অসমীয়া সাংবাদিক সতীশ চন্দ্ৰ কাকতিৰ মৃত্যু হৈছিল 2006 চনৰ আজিৰ তাৰিখত। এগৰাকী অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক মহানন্দ শৰ্মাৰ মৃত্যু হৈছিল 2015 চনৰ আজিৰ তাৰিখত। অসমীয়া নাট্যকাৰ, ঔপন্যাসিক আৰু গল্পকাৰ অশোক দাসৰ মৃত্যু হৈছিল 2021 চনৰ আজিৰ তাৰিখত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিৰ মাজলৈ। অসমলৈ 53,000 কোটি টকাৰ প্ৰকল্প অনুমোদন, 15 বিত্ত আয়োগৰ। বিশ্বব্যাপী বনাঞ্চল নিৰীক্ষণকাৰী সংস্থা গ্ল'বেল ফৰেষ্ট ৱাচৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য। ৰাজ্যত 3.60 লাখ হেক্টৰ বৃক্ষ আৱৰণ হ্ৰাস। স্নাতক পৰ্যায়লৈ বিনামূলীয়া শিক্ষা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 1.85 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ দিনে নিশাই ব্যস্ত দিশপুৰ। বিহুৰ পৰা ঝুমুৰ, বাগৰুম্বাৰ লহৰে আদৰণি জনোৱা হ'ব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিক। দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা ৰূপায়ণৰ অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিতাধিকাৰীসকলক প্ৰদান কৰিলে 2,400 কোটি টকাৰ উদগনি। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। বিশ্বকাপ ফুটবলৰ নকআউট পৰ্যায়ত মেক্সিকো দক্ষিণ কোৰিয়াক 1-0 গ'লৰ ব্যৱধানত হৰুৱাই গ্ৰুপত শীৰ্ষস্থান দখল। মাকাও অ'পেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান লাভ অসম কন্যা অস্মিতা চলিহাৰ। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈ আজি পোৱা অনুষ্ঠানটি ইয়াতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ

0: জেউতীয়ে তললৈ মূৰ কৰিয়ে কথাবোৰ কৈ গ'ল। সোণমইনা নিমাত, কথাৰ কোনো শলাগ লোৱা নাই। দীঘলীয়া নিস্তব্ধতা দেখি জেউতীয়ে সোণমইনাৰ মুখলৈ চালে। সোণমইনা তেতিয়া মুগ্ধ, এক মোহনীয় আৱেশত বিভোৰ। সমুখত যে এয়া এপাহি পদুমৰ পোহৰ, ই কি, এয়া কি সঁচাই মানৱী নে? পৃথিৱীত ইমান সুন্দৰীও থাকিব পাৰেনে? বৈ পৰা চেলাউৰী, সপোন ভৰা উজ্জ্বল চকু, গোলাপৰ পাহিৰ দৰে কম্পিত ওঠ আৰু একান্ত চিত্তে দুয়ো দুয়োতে মগ্ন হৈ পৰিছে। তাইৰ অন্তৰত উঠানমা কৰিছে অনুৰাগৰ অনন্ত উৰ্মিমালা, চিত্ৰলেখা সেই সখী মোৰ, দলিয়াই পেলোৱা তোমাৰ হাতৰ তুলিকা, মই যে পালোঁ মোৰ সপোনৰ সখা, চোৱা চোৱা এয়া মোৰ সন্মুখত ৰৈ আছে সপোনৰ সখা। আৰু সোণমইনা, নৈৰ পকনীয়াত বাজি উঠা এটা পানী সুহুৰি তাৰ বুকুৰ ভিতৰত পাক লৈ লৈ ওলাই আহিব খুজিছে। উঠা ৰঘুনন্দন, ঘঁহা তেল চন্দন, হীৰে লৈ বকুলৰ মালাহে।
1: ঐ, তই যে জয়দৌল শিৱদৌল দেখুৱাই মতা ল'ৰাটো আগত এনেকে ৰৈ আছ, গাত কাপোৰ এছাটি লৈ ল'ব পৰা নাই?
0: কেতেংকৈ চিঞৰি উঠিল জেউতীয়ে। সোণমইনাৰ ওচৰত স্থিৰ হৈ থকা যুৱতীৰ ফালে চাই চিঞৰি উঠিল জেউতী। ঘপহকৈ সাৰ পাই উঠাৰ দৰে এই মোহগ্ৰস্ততাৰ পৰা সম্ভিত ঘূৰাই পালে যুৱতীয়ে। লাজত জয় পৰি গ'ল। হয়তো তাইৰ গাত চাদৰ নাই, কেৱল ব্লাউজটোৱেই। দৌৰ মাৰি তাই আঁতৰি গ'ল।
2: বাইদেউ,
0: সোণমইনাই একো যেন হোৱা নাই এনেকুৱা ভাৱ দেখুৱাই জেউতীক মাত লগালে।
2: বাইদেউ, এইজনী আপোনাৰ ছোৱালী নহয় জানো? ডাঙৰেই হ'ল দেখোন।
1: মোৰ ছোৱালী বোলে চৰায়ে খুটিবৰ অমনা ধান হৈ উফৰি পৰিবৰ কণ, এজনী থাকোঁতে এজনী আনিলা সতিনী খটোৱাৰ মন। সতিনী খটোৱাবলৈ আনিছ সোণমইনা, সতিনী?
2: অঁ, মই আকৌ আপোনাৰ ছোৱালী বুলিহে ভাবিছিলোঁ।
0: জেউতীয়ে এইবাৰ পোনে পোনে তাৰ চকুলৈ চাই কৈ গ'ল।
1: মই এতিয়া আইতাক হ'লোঁ, নাতিৰ মুখলৈ আজিও দেখা নাই। মোৰ ছোৱালীজনী ভালকৈ বুজন হ'বলৈ নেপালেই, লৈ গ'ল বাঘে খোৱা এটাই। ইয়েণ্ডিত চাকৰি কৰা মহৰি ল'ৰা, আমাৰ ইয়ালৈ আজা আছিল।
0: ফেকুৰি উঠিল জেউতীয়ে, চাদৰৰ আগেৰে চকু পানী মচি কৈ গ'ল।
1: বাপেকৰ কিমান মৰম, কিমান সপোন আছিল মাজনীক লৈ, নোৱাৰিলে, একো এটা তাই বিচৰা বস্তু দিব নোৱাৰিলে। ইফালে খা দৌ দৌকৈ ছোৱালীজনী দিনক দিনে বাঢ়ি আহিল। সুদা ভাতমুঠিৰ যোগাৰ হয় মানে কাপোৰ ফাটে, কাপোৰ যোগাৰ হয় মানে তেল সেন্দুৰৰ নাটনি, কিমান জোৰাব মানুহটোৱে। মাজে মাজে ইয়াতো আকৌ মথাউৰি বিভাগৰ ধমকি, মাটি এৰি দিব লাগে, নিদিওঁ, কোনোবা বুৰুকে দুৱাৰত ঘোঁৰা বান্ধিলেও মই মাৰে সিহঁতক এইবাৰ সৰু পানী চোৱাইহে এৰিম, মাটি এৰি নিদিওঁ।
0: উত্তেজিত মানুহজনীৰ ক্ষমাহীন চকুহাল চাবলৈ তাৰ ভয় লাগিল। তাৰ পাছত আকৌ নৰম সুৰত কথা আৰম্ভ কৰিলে।
1: মাটি লেঠাতে তাক মাতি আনিছিল, তাইক লৈ গ'ল, পলুৱাই নিলে, মোৰ বুকুৰ মাজৰ পৰা আজৰি লৈ গ'ল ছোৱালীজনীক। তহঁতে কি বুজিবি মাইকী মানুহৰ অন্তৰৰ কথা? মাইকী মানুহে বুকু উদং কৰি থাকিব নোৱাৰে। নাতি পোৱালীটিক একোলা ল'বলৈ পোৱা হ'লেও বুকুজোৰ পৰিলেহেঁতেন, জুই, মোৰ বুকু টিকুৰাৰ পাছত শিকুৰা জুই জ্বলিয়ে আছে, নুনুমাই নুনুমাই নুনুমোৱা জুইয়ে কুৰা।
0: কান্দোন শেষ হোৱা নাই জেউতীৰ, এই কান্দোন যেন শেষ নহ'বই। এনেকুৱা পৰিস্থিতিত

0: কি সুধিব লাগে সোণমইনা নাজানে। কি সুধিব, সুধিবলৈ আছেই বাকী। তথাপি সি সুধিলে,
1: বাইদেউ ল'ৰাটো মানে এই জোঁৱাই অজাতিৰ ল'ৰা নেকি? মিতিৰ পতা নাই যে আপোনালোকে? নাতি হ'লেই যেতিয়া মিতিৰ পতাতনো আপত্তি কিহত?
0: জেউতীৰ কান্দোন শেষ হ'ল। চাদৰেৰে আকৌ এবাৰ মুখখন মুচি লৈ ক'লে,
2: অজাতিয়ে আকৌ অজাতিৰনো বুলিবি কেনেকে? বামুণৰ ল'ৰা, জৰাগুৰি ফালৰ, তাকহে ঘৰত সোমাবলৈ নিদিয়ে, কেম্পতে থাকে বুলি শুনিছোঁ। আমিও মিতিৰ পাতো বুলি পাতোঁ কেনেকৈ? কিবাকিবি ঢেৰ লাগে অ' সোণমইনা, পাতিব লাগিব, দেখা যাওক পাছে পৰে। এইজনী উত্তৰপুৰীয়া সতিনী, তাই ঘৰ সোমোৱাৰ পাছৰে পৰা দেখোন দিন ভাললৈ অহা যেনহে লাগিছে।
0: কলা মেঘে আৱৰি থকা বতৰ হঠাৎ ফৰকাল হোৱাৰ দৰেই সোণমইনায়ো লক্ষ্য কৰিলে জেউতীৰ মনৰ বতৰো হঠাৎ মুকলি হৈ পৰিছে। জেউতীৰ মনৰ আকাশত ঘনে ঘনে খেলা কৰা ঘনঘোৰ ডাৱৰ আৰু ৰ'দৰ খেলা, ঢৌ খেলি খেলি পাৰ হৈ যোৱা নিৰৱধি সোঁত, কেতিয়াবা বাৰিষাৰ প্ৰচণ্ড ৰণচণ্ডী ৰূপ, কেতিয়াবা শান্ত সমাহিত খৰালিৰ তৰাং নৈ। জেউতীয়ে এইবাৰ প্ৰকৃতিস্থ হৈ তাৰ ফালে চাই খুব শান্তভাৱে তাক ক'লে,
2: বুইছ সোণমইনা, তই ভাত খাই যাব লাগিব।
1: হ'ব বাইদেউ, আপুনি যি কয় তাকে শুনিম। কওক কি ক'ব বিচাৰিছে?
2: এই বিজু মাই সৰু ছোৱালী, উত্তৰ পাৰৰ ছোৱালী, কথা নাই বতৰা নাই, এদিন ৰাতি কিনকিনীয়া বৰষুণো দি আছিল, অকলে অকলে ঘৰটোত বহি আছোঁ বুইছনে, ককায়ে চাৰিদিনমান নাছিল, মোৰ চিন্তা মানুহটো কলৈ গ'ল? ৰাতি 12টামান বাজিছে হ' পায়, ঘপহকৈ ওলালহি নহয় লগতে এজনীক লৈ, দুৱাৰ খুলি দি মই বিচুৰ্তি, শিৰত সেন্দুৰ, কপালত ফুট, ককায়েৰ ভিতৰ সোমায়ে বোলে এক মই আনিলোঁ। মোৰ বুকু ধপধপাবলৈ ধৰিলে, কি কাণ্ড কৰিছে মানুহটোৱে, কিহে পালে মানুহটোক? খং উঠিল, খঙো নহয় তাতকৈ কিবা ডাঙৰ এটাই মোক জোকাৰি পেলালে, হাতত কেঁচিখন লৈ চিধাই তাইক জপতা মাৰি ধৰি ঘেচ ঘেচকৈ তাইৰ চুলিকোচা কাটি পেলালোঁ, তাৰপাছত গালত ঠাচ ঠাচ স্বৰ কেইটামান সোধালোঁ, গালি দিলোঁ। নাই, মানুহটোৰ কোনো কাণ শিকতি নাই, মোকো হকা বধা কৰা নাই, তাইকো ধৰি ৰক্ষা কৰা নাই। মানুহটোৱে পাচি খৰাহী উদঙাই চাই চাউল দুমুঠি লৈ তাকে সিজাই খাই শুই থাকিল। আমি দুজনী মানুহ দুফালে কান্দি কান্দি চকু উখহাই ৰাতিটো বহি আছোঁ, মানুহটোৰ খবৰেই নাই, পাটিত পৰি নাক বজাই বজাই শুই থাকিল। তাৰপাছত আমাৰ মাজত কাৰো কথা বতৰা নাই, কেইবাদিনলৈকে মাতবোল নকৰাকৈ আছিলোঁ। লাহে লাহে যেনিবা সকলো মুকলি হ'ল, ময়ো একো ধৰি থকা নাই, তায়ে ৰান্ধে বাঢ়ে, ঘৰ দুৱাৰ মোচা কচা কৰে, খাৰণী সৰাই কাপোৰ সিজাই ধুৱে, মোৰ একো কৰিব লগা নাথাকেই। বৰ লক্ষী ছোৱালী অ', তাই সোমোৱাৰ দিন ধৰি ঘৰখনেই কিবা পোহৰ পোহৰ লগা হ'ল, বাপেক নাই, মাক আৰু বায়েকহে আছে, হেনো দুখীয়া মানুহৰ ঘৰৰ ছোৱালী, লোকৰ ঘৰত বোৱা কটা ৰোৱা তোলা কৰি যেনে তেনে চলে বোলে, মোক একো বুলি নেমাতে। অকলে অকলে শুই থাকোঁতে এদিন তাইক বুকুত সোমোৱাই লৈ তাইৰ মূৰৰ চুলিত হাত বোলাই বোলাই ইমান কান্দিলোঁ, বোলো আই মাতচোন মাত, মোক এবাৰ মা বুলি মাত, বৰ দুখ দিলোঁ তোক, ধৰি নেথাকিবি আই।
0: চলচলীয়া চকুহাল চাদৰৰ আগটোৰে মোহাৰি জেউতী আকৌ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে।
2: বুজিছ সোণমইনা, তাইৰ গাত দুখ নাই, আমাৰ জনেহে কিবা খেতৰ সাইজ জানে, পুৰা খেতৰ সাইজ, নহ'লেনো এই বাপেকীৰ নিচিনা বুঢ়া মানুহটোলৈ তাই আহেনে? সহি সামৰি থাকিব লাগিছিল তাই, বদনামলৈ ভয় কৰিব নালাগিছিল তাই।
0: জেউতীৰ আতিগুৰি নোহোৱা কথাবোৰ শুনি তাৰ আমনি লগাতকৈ আমোদহে লাগিছিল, হাঁথৰ যেন লাগিল কথাবোৰ, অন্ত নাই, কথাৰ অন্ত নাই জেউতীৰ, যেন উপচি পৰা পানীৰ হেঁচাত বান্ধ ভাগি গৈছে, হু হুৱাই সোমাই অহা ভাৱৰ প্ৰচণ্ড ধাৰত সকলো উটুৱাই লৈ যাব, লৈ যাব মনৰ কোণত অতদিনে জমা হৈ থকা খং, ক্ষোভ, বেদনাৰ সমস্ত আৱৰ্জনা। কিমান দিনৰ নোকোৱা কথাৰ ভাৰত ভাৰাক্ৰান্ত হৈ আছিল চাগে মানুহজনী।
2: লক্ষী ছোৱালী তাই, তাই অহাৰ দুমাহ নহওঁতে তিনিটাকৈ চিকাৰ, পহিলাৰ দুটাত মালিকে হাজিৰাটোহে দিলে, পাছৰটোতহে খুচি হৈ মালিকে ঢেৰ টকা দিলে, ঢেৰ টকা, আগৰ নিচিনাকৈ গাঁতখানি চিকাৰ কৰিব নালাগে নহয়,

0: বন্দুকৰ চিকাৰহে। টকাগাল পোৱাৰ পিছত বোকাখাটলৈ তাইক লৈ গৈ ৰূপৰ চেইন আৰু ফুলি এযোৰো গঢ়াই দিলোঁ। ধান কিনিলোঁ দুটা দুলি দুদুলি, কাপোৰ এযোৰ পোচাকী, এযোৰ ঘৰত পিন্ধা সাধাৰণ মেখেলা চাদৰ, ময়ো এযোৰ ললোঁ। তাইক কৈছোঁ, কৃষ্ণগোসাঁই খৰম হিৰে তুলি লোৱাজনে যদি কৃপা কৰে কাঠৰ পালেং এখনো লতাবাৰী বজাৰৰ পৰা কিনি আনিম। গাভৰু ছোৱালী, এনেকৈ মাটিয়ে বালিয়ে শোৱা ভাল নহয়, জাৰৰ দিনত লেপ কম্বলো লাগিব, তাঁতৰ শাল এখনো কিনাৰ কথা ভাবি আছোঁ। খালিয়ে চোভা ধৰা পুলিচ মখাৰ পৰা আহে মাজে মাজে ভয় লাগে, একো নেপালে দুবাৰ আহি খানা তালাছ কৰি গ'ল নহয়, ক'ত পাব, মালিকক লগে লগে বন্দুক চমজাই দিব লাগে, তাতে মালিকটো বৰ ডাকু মানুহ, মৰম দয়া নাই, কৈ দিছে চিকাৰ দিব নোৱাৰিলে চিকাৰীয়ে নিজেই গুলি খাব লাগিব। বৰ ভয় লাগে অ' সোণমইনা, ককায়েৰে কি ফাণ্ডত ভৰি দিছে ক'ব নোৱাৰো, অকল ককায়েৰে নে কিবা, আমি চবেই ফাণ্ডত ভৰি দিলোঁ, ককায়েৰ, বিজুমাই, মই নিজে, আমাৰ ল'ৰা ছোৱালীহাল সকলোৱে কিবা নহয় কিবা ফাণ্ডত ভৰি দিলোঁ, কেনি ওলাবি, সকলো ফালেই জাল তৰি থোৱা আছে, সকলোৱে দেখোন জালত পৰা চিকাৰ।
1: এক ৰহস্যময় গুহাৰ ভিতৰতে যেন প্ৰৱেশ কৰিলে সোণমইনাই, সিও কি জালত পৰা বন্দী, সকলো সাঁথৰ সাঁথৰ লাগিল, অন্তহীন এক ৰহস্যই তাক আচ্ছন্ন কৰিলে বহুপৰ, একো সমিধান নাই, একো সমাধান নাই। দৰিদ্ৰতা, দৰিদ্ৰতাই কি এই সমস্যাৰ মূল, দৰিদ্ৰতাইহে কেৱল এই ৰহস্যময়ী যুৱতীগৰাকীক টানি আনিছেনে এক দৰিদ্ৰ বৃদ্ধৰ ওচৰলৈ।
0: পাটৰ মেখেলা চাদৰ, ৰূপৰ চেইন, ৰূপৰ নতুন ফুলিযোৰ পিন্ধা এদিন,
1: জেউতীয়ে সোণমইনালৈ চাই আকৌ কথা আৰম্ভ কৰিলে,
0: ভাদমহীয়া হপাই যেতিয়া তাইক এবাৰ গাঁও ফুৰাই আনো বুলি ওলালো তেতিয়াহে মই কথাটো মন কৰিলোঁ, অহ কথা দেখোন বেলেগ, তাইক সোধাত হয় বুলি ক'লে, লগে লগে তামোল পাণ এযোৰ আখলতে আগবঢ়াই ঈশ্বৰলৈ সেৱা এটা কৰি বোলো প্ৰভু ভালে কুশলে দিনবোৰ আগবঢ়াই নিয়া। অ' বোপাই, মোৰ মনত কি ৰঙে বাহ ল'লে ক'ব নোৱাৰো, ৰাতি সমাজিকত দেখিলোৱেই দুনুৰি এটাৰ ভিতৰত জ্বলি থকা চাকি এগছিৰ পোহৰ, জালিকটা পোহৰবোৰ দুনুৰিৰ সৰু সৰু ফুটাৰ ফাকেৰে পাৰ হৈ গোটেইখন তীৰ বিৰণি তুলি আছে, মই আকৌ কৰিলোঁ কি, দুনুৰিৰ দুৱাৰৰ ফাকেৰে ভিতৰলৈ জুমি চালোঁ, লাহে লাহে জ্বলি থকা শলিতা গছি ল'ৰা পোৱালী অকণ হৈ পৰিল, তাৰপাছত সি তৰাৰ লেখীয়া ধুনীয়া চকুহাল মেলি মোলৈ চাই ফেলেককে হাঁহি মাৰি মাত লগালে, মা, খপ জপকৈ সাৰ পাই চকুহাল মেলি কেওফালে চালোঁ, কোনো নাই, গোটেইখন এন্ধাৰ যদিও কিবা পোহৰ পোহৰ লাগিল, ল'ৰাকণৰ হাঁহিৰ পোহৰ হ'ব পায়, সেয়াই কাল হ'ল বোপাই, সেয়াই, মই ইমান আকুল হ'ব নেপাইছিল।
1: জেউতীয়ে আৰু এশটা কান্দিলে। সোণমইনাই চিচা গিলাচটো মজিয়া টাঙুলিৰে ঘূৰাই ঘূৰাই এনেকুৱা সময়ত কেনেকৈ সান্তনা দিব লাগে তাকে মনতে জুকিয়াবলৈ ধৰিলে। জেউতী আকৌ কথা আৰম্ভ কৰিলে,
0: বৰ দুখ, বৰ দুখ হে জীৱনটোত, ভাবিছিলোঁ তাইৰ কিবা এটা হওক, তাই নেলাগে, ময়ে ল'ৰাকণক বুকুত সুমুৱাই ডাঙৰ দীঘল কৰিম, গুমুত ধুৱাই তুলি তালি কোলাত লৈ ফুৰিম, তাইও কৰিলে সেয়া।
1: চকুহাল বহলকৈ মেলি সোণমইনাই হাতৰ গিলাচটো ৰখাই বিস্ময়েৰে জেউতীলৈ চাই ৰৈ গ'ল, তাৰপাছত লাহেকৈ সুধিলে,
2: কি কৰিলে,
0: কিটো কৰিব, অকালতে গা খালাচ।
1: সোণমইনাই এবাৰ সান্তনাৰ বাণী বিচাৰি পালে, এজন বিজ্ঞ মানুহৰ দৰে সি দৃঢ় হৈ জেউতীক ক'লে,
2: বাইদেউ ইমান ভাগি পৰিছে কিয়, তাইৰ কোলালৈ আকৌ এটা সন্তান আহিব, তেতিয়া কিমান উমলাই উমলাই থাকিব, এহ আপুনিও বৰ পেনেৰি দেই।
0: নাই নহয়, তাই আৰু কেঁচুৱা নহয়, এই সাৰ কথাকে মই তাইক ক'ব নোৱাৰো, তাইৰ কেঁচুৱা নহয়, ককায়েৰে আমাৰ ছোৱালীজনী হোৱাৰ পাছতে চৰকাৰী হাস্পতালত হেৰি কৰি পেলালে, গৰ্মেণ্টে পইচা দিছিল, কণকঠীয়া মাৰি আহিল, বিজুৰ আৰু কোনো কেঁচুৱা নহয়, কাহানিও নহয়।
1: জেউতীৰ মাতত এইবাৰ ক্ষোভ, এই ক্ষোভ

0: তাইৰ গিৰিয়েকৰ ওপৰত। এজনী ছোৱালীক প্ৰতাৰণা কৰাৰ ক্ষোভ, এজন পুৰুষে এজনী কোমলমতীয়া ছোৱালীক প্ৰতাৰণা কৰাৰ ক্ষোভ। জেউতী বহুত সময় নিমাত হৈ থাকিল, বহুত সময়। দীৰ্ঘ সময়ৰ নিস্তব্ধতা নিজেই ভংগ কৰি জেউতী এইবাৰ আৰু দৃঢ় হৈ পৰিল।
1: তাইৰ সেইটো অৱস্থাৰ পাছতে মই গাখীৰ উঠনালৈ, মাছ পুঠি ধৰি, ভেদাইলতা মাগুৰ মাছৰ জোল, বনশাকৰ আঞ্জা, পাৰৰ মাংস আলুগুটিৰ আঞ্জা ৰান্ধি বাঢ়ি খুৱাইছোঁ। ককায়েৰৰ সেইবোৰ খবৰেই নাই, আনকি তাইৰ খবৰটোও ভালকৈ নুসুধিলে। কি কবি এইবোৰ মানুহক? মই তাইক প্ৰতিপাল নকৰাহেঁতেন কি হ'লহেঁতেন ছোৱালীজনীৰ অৱস্থা? এতিয়া দেখিছ, গোটেইজনী ৰাজহাঁহোৱাদি হৈছে, তাইৰ পদুম ফুলহেন ৰূপ। এতিয়া ভয় লাগে, বৰ ভয় লাগে মোৰ, বুকু দহি মাৰে তাইৰ ৰূপ দেখি। দিম তাইক এখন তাঁতৰ শাল তৰি দিম, কাজিশাল, তাই তাঁত বব, তাঁতত ফুল বাচিব।
0: মজিয়াত পানী এচলু ছটিয়াই ঠাইখন আলফুলকৈ মচি পীৰা এখন পাৰি দি জেউতীয়ে এলুমিনিয়ামৰ থাল এখনত ভাত আঞ্জা বাঢ়ি তালৈ আগবঢ়াই দি ক'লে,
1: শুন মইনা, বেয়া নেপাবি, বঙলোৱা কাঁহীতে দিব লগা হ'ল, আগৰ কাঁহী বাতি লোটা ঘটি এটাইবোৰ বেচিব লগা হ'ল, বৰ বেয়া দিন গ'ল, দুপৰৰ ভাত সুদাই নিকাই যি পাৱ খা।
0: ভোক লাগিছিল শুন মইনাৰ। জিলমিল খুতৰা শাকেৰে কণবিলাহী দি ৰন্ধা আঞ্জাখনৰ গোন্ধে তাৰ ভোকটো আৰু বঢ়াই তুলিলে। ভাতৰ কাষতে জিম খৰিচাৰে গোটা মাগুৰ মাছ এটাৰ ভাজি। চালিখনৰ বাহিৰলৈ গৈ হাত ধুই সি ক'লে,
2: নাই নাই বাইদেউ, বেয়ানো পাম কেলৈ, আটাইবোৰ মানুহৰ অৱস্থা একেই হ'লগৈ। কাঁহী বাতি ডাঙৰ কথা নহয়, ভাতমুঠি যোগাৰ হোৱাটোহে আচল কথা। ইমানখিনি হৈ যোৱাৰ পাছতো আপোনাৰ হাতে এসাঁজ খাবলৈ পাইছোঁ মোৰে ভাগ্য। আপোনালোকৰ মৰম চেনেহ মই কেনেকৈ পাহৰিব পাৰোঁ বাইদেউ।
0: পীৰাখনত বহি ভাত এগৰাহ মুখলৈ নি সি আকৌ এবাৰ জেউতীৰ মুখলৈ চালে। মানুহগৰাকীৰ মুখত আলহীক শুশ্ৰূষা কৰিব পৰাৰ পৰম তৃপ্তিৰ এচেৰেঙা পোহৰ বিয়পি পৰিছে।
1: তামোল খাৱনে?
0: সোণমইনাই ভাত খাই হাত মুখ ধুই ৰুমালেৰে মুখ মুচি থাকোঁতেই জেউতীয়ে তামোল এখন আনি তালৈ আগবঢ়াই দিলে।
1: হাতে হাতেই দিছোঁ, বতা নাই।
2: দিয়ক বাইদেউ, ইমান জুতি লগা ভাত বহুদিন খোৱাই নাছিলোঁ। মাছ ভাত খালে তামোল চালি খাওঁ, এনে নাখাওঁ।
1: তই এতিয়া যাবি কলৈ? বোকাখাটলৈ নে? ককায়েৰো বোকাখাটলৈ উঠি গ'ল বুলি শুনিছোঁ।
2: নহয় বাইদেউ, গাঁৱৰ মানুহবোৰ কোন ক'ত আছে এবাৰ চাই যাম বুলি ভাবিছোঁ। মনে ককাইদেউক এবাৰ দেখা পোৱা হ'লে মনটো হাত পৰিলেহেঁতেন। মোৰ ল'ৰালিৰ মনে ককাইদেউ, কিমান কাহিনী, কিমান সাধুকথা, কিমান বিহুগীত শুনালে। মহৰ সিঙৰ পেঁপা বজাবলৈও শিকাইছিল, ভালকৈ বজাব জনাৰ আগতেই গাঁৱৰ পৰা আঁতৰি গ'লগৈ। বৰ আফচোচ থাকি গ'ল বাইদেউ, আকৌ কেতিয়া আহিব পাৰোঁ নাজানো।
0: জেউতীয়ে এইবাৰ সোণমইনাৰ মুখলৈ থৰ লাগি চাই ৰ'ল। তাৰপাছত হাঁহি এটা মাৰি আলফুলে তাৰ মূৰত হাত ফুৰাই ক'লে,
1: সোণমইনা, ককায়েৰ আছে, ভিতৰতে আছে, ৰাতি খপি আহিছে, শুৱাপাতিত পৰি আছে গুণেই তোক কোৱা নাছিলোঁ। আহ আহ, মৰমৰ ককায়েৰক এবাৰ চাই লহি, আহ।
0: কথা কৈ কৈয়ে জেউতীয়ে কানি দুৱৰিকৈ মিলি থোৱা দুৱাৰখন আৰু অলপ ঠেলি ভিতৰলৈ সোমাই গ'ল, পাছে পাছে সোণমইনা। একমাত্ৰ কোঠাটোৰ ভিতৰখন প্ৰায় অন্ধকাৰ। মজিয়াত ধানখেৰ পৰা, ওপৰত ফটাকানিৰে বোৱা এখন বিচনা চাদৰ, ঘৰৰ এচুকত এখন চাঙৰ ওপৰত দুটা মজলীয়া ধৰণৰ ধানৰ ডুলি, বিচনাৰ ওপৰত ক'লা মোলা প্ৰায় শুকাই যোৱা মানুহ এটা পৰি আছে। মানুহটোৰ ভৰি দুটা পিটিকি আছিল সেই ছোৱালীজনীয়ে, বিজুমাই। সোণমইনাক দেখাৰ লগে লগেই বিজুমাই কুচিমুচিকৈ তলমূৰকৈ বহি থাকিল।

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচুইৰ ধাৰাবাহিক পাঠৰ পঞ্চম খণ্ডটি শুনিলে। জেউতি আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে সীমা বৰুৱা আৰু শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পানচুই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণফুলি
6: নহয়, প্ৰথমে সঞ্চয়,
5: প্ৰথমে কাণফুলি।
6: শুন, প্ৰতি মাহে অলপ বচাও, অলপ বিনিয়োগ কৰ আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচ,
5: যাতে হৈ ৰয় টেনচন ফ্ৰী। কিন্তু কাণফুলি কি হব?
6: যাবানে ভিডিঅ' ইনজেকচন?
7: আৰবিআইয়ে কয়
5: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
8: পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
8: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: मन की बात है जन जन की, सभी की कुछ अपनी सी, संघर्षों के कुछ किस्से, कहानी कुछ सफलताओं की, अनकही विरासत की, उम्मीदें नए भारत की। महीने के आखिरी रविवार का रहता है इंतजार, मलयाचल के आंचल से विंध्याचल के आंगन तक, ब्रह्मपुत्र के घाट से हिमालय के विस्तार तक होती है मन की बात प्रधानमंत्री के साथ। तो सुनिए इस महीने 28 जून सुबह 11 बजे मन की बात आकाशवाणी, दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबद्ध प्रादेशिक चैनलों पर। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर।
10: एया आकाशवाणी गुवाहाटीर महाबाहु खंतेक पासते आंचलिक बातरी 8 बजा समाचार प्रभात और 8 बजे 15 मिनिटत मर्निंग निउज शुनिबले पाबो।
11: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। আজি বিষ্ণু ৰাভা দিৱস, ৰাজ্যৰ বিভিন্ন ঠাইত এই উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটী পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকি আৰু জাৰি প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয়

বঁটাপ্ৰাপক গৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ গগৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডক্টৰ অনিল শইকীয়া উপস্থিত থাকিব। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক

শইকীয়া উপস্থিত থাকিব। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। ধেমাজি জিলাত কালি বৰদলনি উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত জনকল্যাণ শিবিৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ নিৰ্দেশনাত অনুষ্ঠিত এই শিবিৰত ধেমাজি জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য, কৃষি, সমাজ কল্যাণকে ধৰি জিলাখনৰ 11টা গুৰুত্বপূৰ্ণ বিভাগে অংশগ্ৰহণ কৰে। এই বিভাগসমূহে শিবিৰত বিপণী স্থাপনেৰে প্ৰদৰ্শনীতো ভাগ লয়। ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ চৰকাৰী কল্যাণমূলক পদক্ষেপৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত বৰদলনি খণ্ডৰ অন্তৰ্গত 13খন গাঁও পঞ্চায়তৰ 869জনৰো অধিক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাজহুৱা ওজৰ আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ 2026 বিভিন্ন অঞ্চলত আয়োজন কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ আটাইকেইটা উন্নয়ন খণ্ডত সুকীয়াকৈ কালিৰে পৰা জনকল্যাণ শিবিৰ 2026 আয়োজন কৰা হৈছে। কালি এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান ৰাইজৰ মাজত উত্থাপন কৰা হ'ব। শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ কেইবাটাও শিবিৰত জিলাখনৰ আয়ুক্তসহ সহকাৰী জিলা আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ সদস্যৰ লগতে আঞ্চলিক পঞ্চায়তৰ বিষয়ববীয়া আৰু অংগনবাড়ী কৰ্মীসকল উপস্থিত থাকে। চৰাইদেউ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ে জিলা প্ৰশাসনৰ সহযোগত অহা 23 জুনত এখন দেৱাল চিত্ৰ অংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নিচামুক্ত ভাৰত সপ্তাহৰ অংশ হিচাপে সোণাৰী অসামৰিক চিকিৎসালয়ত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ মূল বিষয় হৈছে নিচামুক্ত ভাৰত অভিযান, বিকশিত ভাৰত কি পেহচান। 18-30 বয়সৰ যুৱক যুৱতীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আগ্ৰহী প্ৰতিযোগীসকলে গুগল লিংকৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ পুনৰ অনুষ্ঠিত হ'ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এটা নিৰ্দেশ যোগে জিলাখনত নিৰ্ধাৰিত 5টা পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ মিছামাৰী 1 নম্বৰ PM3 কেন্দ্ৰীয় বিদ্যালয়, শালনিবাৰীৰ বায়ুসেনা ঘাটী, তেজপুৰৰ 2 নম্বৰ PM3 কেন্দ্ৰীয় বিদ্যালয়, সোলমাৰাৰ 1 নম্বৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নপামৰ তেজপুৰ বিশ্ববিদ্যালয় কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলাখনৰ দণ্ডাধীশে দিয়া নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাধিকৃত বা কোনো অপ্ৰয়োজনীয় ব্যক্তিৰ সমাৱেশ বা জমা হোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

অনুষ্ঠানৰ আৰম্ভণিতে এয়া দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা। গীতৰ ৰচনা বিষ্ণু প্ৰসাদ ৰাভাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুষ্ঠানত এইবাৰ শুনো আহক বিষ্ণু প্ৰসাদ ৰাভা ৰচিত এটি গীত মিনু বৰুৱাৰ কণ্ঠত, প্ৰযোজনা ভৱেশ গোস্বামীৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।

0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: অনুষ্ঠানত এইবাৰ শুনো আহক খগেন মহন্ত আৰু ৰাণী দাসৰ কণ্ঠৰে এটি গীত, ৰচনা পুৰুষোত্তম দাসৰ, প্ৰযোজনা খগেন মহন্তৰ।

0: নাগরিক সকলোরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক তৰালি শৰ্মাৰ কণ্ঠৰীতি গীত, ৰচনা বিষ্ণু প্ৰসাদ ৰাভাৰ, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকনৰ।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালো।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসমে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল অনুষ্ঠিত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীয়ে পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ অসমে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে শ্বিলঙত কালি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত উত্তৰ পূবৰ ৰাজ্যসমূহৰ বিকাশ আৰু উন্নয়নৰ বাবে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই আলোচনাচক্ৰত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে গোলকীয় উন্নয়ন সংস্থাসমূহৰ সহযোগিতাত ৰূপায়ণ কৰা বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে এই ৰাজ্যকেইখনত আৰ্থ সামাজিক বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি মাত্ৰ 3 বছৰ 5 মাহৰ ভিতৰত নামনি কপিলি জলবিদ্যুৎ প্ৰকল্প সফলভাৱে সম্পূৰ্ণ কৰাৰ বিষয়ে প্ৰকাশ কৰে তেওঁ লগতে কুমাৰ ভাস্কৰ বাৰ্মা সেতু আৰু নিৰ্মীয়মান ধুবুৰী ফুলবাৰী সেতুৰ দৰে যুগান্তকাৰী প্ৰকল্পসমূহে ৰাজ্যখনৰ শক্তিশালী উন্নয়নৰ নিদৰ্শন দাঙি ধৰিছে বুলি মন্তব্য কৰে
1: that we have completed certain important projects in very limited period of time. I still recall that ma'am went to lay the foundation stone of

0: Luakopili hydroelectric project. And within 3.5 years, the project has completed, and now we are getting power in the grid from that project. Projects like Kumar Bhaskar Barma Setu, funded by NDB in the midst of Guwahati. Now that project is becoming the main connecting points between South and North Guwahati. Thereby, Guwahati has got first time the opportunity of getting expanded. Today, with the assistance of JICA, we are working on Dhuburi-Fulbari Bridge. Once it is completed, although that EAP we have not got directly, but through NHIDCL, if that bridge is completed, it will give a smooth connectivity up to Tura, then from Tura to Bangladesh. So that's kind of big projects are happening in Assam. In Guwahati itself, another bridge on Brahmaputra is at present we are working on, likely to be completed in 2028.
1: Dr. Harmai, Chaturdash Bitta Ayogor Homoyswat, Ahome 7500 Koti Tokar, Nota Boideshik Sahajya Prapta Prokolpo Labh Korisil Buli Ullekh Kori, Panchadash Bitta Ayogor Homoyswat, Rajyakhone 53000 Koti Tokar Prokolpor Onumodon Labh Korar Kotha Prokash Kore. Teo Koy, Je Pradhanmantri Narendra Modir Netritwot Uttor Purbanjolor Bibhinno Khondot Obhutopurbo Bikash Sadhon Hoise. Sasthya Sewa, Shiksha, Niyog, Antogathoni Unnoyon, Dokkhota Bikash Adir Dikhot Thoka Pratyahwan Homuh Samadhanor ক্ষেত্ৰত বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ সুনিৰ্দিষ্ট লক্ষ্য আৰু সুসংহতিত পদ্ধতিৰে ৰূপায়ণে এই খণ্ডৰ বিকাশত অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উল্লেখ কৰে। অসমৰ জাতীয় জীৱনৰ পাটস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে।

0: রাজ্যৰ বিভিন্ন ঠাইত ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিত উদযাপন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বিষ্ণুৰাভা দিৱস আজি বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। জিলাখনৰ হাউলিত সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ ৰাজ্যিক ভিত্তিত বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচী উদযাপন কৰিছে আৰু কালিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হৈছে। কালি বৰপেটা জিলাভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু আজি মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত দুপৰীয়াৰ পৰা ৰাজহুৱা অনুষ্ঠিত হ'ব আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব। প্ৰয়াত শিল্পী জুবিন গাৰ্গে স্থাপন কৰা কলাগুৰু ফাউণ্ডেশ্যনৰ বৰপেটা জিলা সমিতিৰ উদ্যোগতো আজি বৰপেটা চহৰত বিষ্ণুৰাভা দিৱস পালন কৰা হৈছে। পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু দুপৰীয়া বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি বৰপেটা জিলা সাহিত্য বা বৰপেটা সাহিত্য বা আদিৰ উদ্যোগতো বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। তদুপৰি কলগাছিয়া সৰভোগ আদি স্থানতো বিভিন্ন দল সংগঠন উদ্যোগত কলা

0: গুৰুজনাৰ আজি দিৱস পালন কৰা হৈছে।
1: ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰীৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা আৰু মন্থনৰ প্ৰচেষ্টাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। খণ্ড পৰ্যায়ত দুটাকৈ দলে জিলাভিত্তিক মূল প্ৰতিযোগিতাত অংশ ল'ব। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মক ড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা খন্তেক আগতে আৰম্ভ হোৱা এই মক ড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মক ড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেঞ্চিক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহি সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষাক কেন্দ্ৰ কৰি তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈৰ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22,00,000 পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18,00,000 ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। কাইলৈ হ'বলগীয়া এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহো ইতিমধ্যে সাজু হৈ উঠিছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটা দলে জিলাখনৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া 5টা কেন্দ্ৰ কালি পৰিদৰ্শন কৰে। দলটোৱে পৰীক্ষা কেন্দ্ৰসমূহৰ সুযোগ সুবিধাৰ বুজ লয়। শোণিতপুৰ আৰু নগাঁও জিলা প্ৰশাসনেও কাইলৈৰ পৰীক্ষাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ এজন যুৱকক আটক কৰে। আটকাধীন লোকজন দিখাৰী গাঁৱৰ পংকজ দত্ত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিদিনে অভিযান চলাই আছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীয়ে পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পেৰাগুৱে সম্প্ৰতি 1-0 আগবাঢ়ি আছে। ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 পৰাস্ত কৰে। ইপিনে কালি ছিয়াটল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই অষ্ট্ৰেলিয়াক 2-0 পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। আমেৰিকাই এতিয়ালৈকে খেলা দুখন খেলৰ দুয়োখনতে জয়লাভ কৰি মেক্সিকোৰ পাছতে নক আউট পৰ্যায়ত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে আমেৰিকাই প্ৰথমবাৰৰ বাবে এখন খেল বাকী থকা অৱস্থাত গ্ৰুপ পৰ্যায়ৰ এই যোগ্যতা অৰ্জন কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
2: জাপানৰ অৰ্থ শতাধিক কৰ্পৰেট গোষ্ঠীক লগত লৈ গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী টাকাইছি। ৰাজ্যত 3,60,000 হেক্টৰ বৃক্ষ আৱৰণ হ্ৰাস। অনিশ্চয়তাত মধ্যপ্ৰাচ্যৰ শান্তি প্ৰক্ৰিয়া। অহা বছৰৰ পৰা চৰকাৰী স্কুটি নেপায় মেধাৱী ছাত্ৰীয়ে আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত বন্ধ হ'ব মেধাৱী ছাত্ৰীৰ মাজত স্কুটি বিতৰণ। বৃদ্ধি কৰা হ'ব নিযুত মইনা আঁচনি ধন। নিযুত বাবু আঁচনিও বাহাল থাকিব শিৰোনামৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি প্ৰায় আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমলৈ 53,000 কোটি টকাৰ প্ৰকল্প অনুমোদন পঞ্চদশ বিত্ত আয়োগৰ শিৰোনামৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ছুইজাৰলেণ্ডত নহ'ল ইৰাণ আমেৰিকা যুক্তৰাষ্ট্ৰ আলোচনা। অনিশ্চয়তাত মধ্যপ্ৰাচ্যৰ শান্তি প্ৰক্ৰিয়া শীৰ্ষক এটা বাতৰি প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতে ইউ এছ ইৰাণ টকছ কল্ড অফ আফটাৰ ইজৰাইলী ষ্ট্ৰাইকছ অন লেবানন শিৰোনামেৰে প্ৰকাশ কৰিছে। দেশৰ বৈদেশিক কূটনীতি

0: ইতিহাসত উত্তৰ পূৰ্বাঞ্চলৰ এক নতুন মাত্ৰা প্ৰদানেৰে জাপানৰ অৰ্ধ শতাধিক কৰ্পৰেট গোষ্ঠীক লগত লৈ গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী টাকাইছে শিৰোনামৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক জনভূমি কাকতে দেশৰ উচ্চতম ন্যায়ালয়ৰ নামত জালিয়াতিৰে 5 কোটি টকা সৰু কৰাৰ এটা বাতৰি উচ্চতম ন্যায়ালয়ক প্ৰবঞ্চনা শিৱসাগৰৰ যুৱকৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মধ্যাহ্ন ভোজনৰ আহাৰৰ 24% পুষ্টিহীন শিৰোনামৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম এনি ইজ চেণ্ট্ৰেল টু জাৰ্ণি টুৱাৰ্ডছ বিকশিত ভাৰত। এতিয়া পুনৰ ঘূৰি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ জুলি শৰ্মা বৰুৱা। মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শিক্ষাবিদ তথা ৰাজাপাম নিবাসী ডঃ হীৰেন্দ্ৰ কুমাৰ গোস্বামীৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। আজি তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব। উল্লেখযোগ্য যে বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ লেখা প্ৰকাশ পোৱা ডঃ গোস্বামীৰ দি আছাম ট্ৰিবিউন কাকতত প্ৰায় 100টা মূল্যৱান প্ৰবন্ধ প্ৰকাশ হৈছিল। তেওঁ মোৰ জীৱনৰ 80টা বসন্ত নামৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰাৰ লগতে দ্য ৰাভাছ আ ছচিঅ' কালচাৰেল ষ্টাডি শীৰ্ষক আন এখন মূল্যৱান গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছিল। শিক্ষাবিদ, লেখক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী নিয়মীয়া শ্ৰোতা ডঃ গোস্বামীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমে বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান। কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল অনুষ্ঠিত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীয়ে পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ 1:00 আৰু 11:00 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরূপত আজি শুনক শোণিতপুৰ জিলাৰ ৰেহৰূপ। যুগুতাই আগবঢ়াইছে আমাৰ শোণিতপুৰ জিলাৰ সংবাদদাতা ৰজত ভৰদ্বাজে। তেজপুৰৰ লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰ, কৃষকসকলক বজাৰ সংযোগ আৰু নৱপ্ৰজন্মক লিচু খেতিৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল তেজপুৰ লিচু মহোৎসৱ 2026। যোৱা 6 জুনত তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ আৰম্ভ হয়। সাংসদ ৰঞ্জিত দত্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত লিচু বিষয়ক এখন বিশেষ গ্ৰন্থ উন্মোচন কৰাৰ লগতে 10 গৰাকী কৃষকক সম্বৰ্ধনা জনোৱা হয়। বিধায়ক পৃথ্বীৰাজ ৰাভাই 20,000 পৰিয়ালক উন্নত জাতৰ লিচু পুলি বিতৰণৰ বাবে 52 লাখ টকীয়া আঁচনিৰ কথা ঘোষণা কৰে। এই উৎসৱৰ পৰাই ডুবাইলৈ 1 টন আৰু ছিংগাপুৰলৈ 5 কুইণ্টল তেজপুৰৰ উন্নত জাতৰ লিচু ৰপ্তানিৰ ব্যৱস্থা কৰা হয়। বৰচলা বিধানসভা সমষ্টিবাসীৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি ৰাজ্য চৰকাৰে বিহগুৰিত এখন পূৰ্ণাংগ মহাবিদ্যালয় স্থাপনৰ বাবে পুঁজি আবণ্টন দিছে। বৃহত্তৰ বিহগুৰিবাসী এই খবৰত উৎফুল্লিত হৈ পৰিছে। যোৱা 10 জুন তাৰিখে ৰাজ্য চৰকাৰে বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয় স্থাপনৰ বাবে 33 কোটি টকা আবণ্টন কৰে। বিহগুৰিৰ 43 বিঘা মাটিত নিৰ্মাণ হ'বলগীয়া এই শিক্ষানুষ্ঠানখনৰ কামৰ অগ্ৰগতিৰ বুজ লৈ সমষ্টিটোৰ বিধায়ক ঋতুবৰণ শৰ্মাই কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাইজে উত্থাপন কৰা দাবী পূৰণ হোৱাত এতিয়া অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ সমস্যা দূৰ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। মানৱ সম্ভাৱনা পুনৰ্জীৱিত কৰাৰ ক্ষেত্ৰত যোগাভ্যাসৰ গুৰুত্বক লৈ তেজপুৰ বিশ্ববিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সন্মিলন সম্পন্ন হয়। যোৱা 13 জুন তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ যোগ আৰু ক্ৰীড়া বিজ্ঞান কেন্দ্ৰৰ

উদ্যোগত এই ৰাষ্ট্ৰীয় সন্মিলনখন অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে উদ্বোধন কৰা এই সন্মিলনত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি যুগৰ বৈজ্ঞানিক গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত এখন বুক অব এবষ্ট্ৰেক্ট উন্মোচন কৰাৰ লগতে দেশৰ কেইবাখনো আগশাৰীৰ প্ৰতিষ্ঠানৰ সমল ব্যক্তি অংশগ্ৰহণ কৰি সামগ্ৰিক জীৱনশৈলীত যুগৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। বিশ্বজুৰি সমাদৃত এন ফ্ৰাংকৰ ডায়েৰী অসমীয়ালৈ অনুবাদ কৰা তেজপুৰৰ বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ক ৰাজ্য চৰকাৰে সন্মানীয় সতী সাধনী বঁটাৰে বিভূষিত কৰিছে। অসমীয়া আৰু নেপালী সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা তেজপুৰৰ চানমাৰী নিবাসী 87 বছৰীয়া প্ৰবীণ সাহিত্যিক তথা পদ্মশ্ৰী গীতা উপাধ্যায়লৈ যোৱা 17 জুন তাৰিখে ৰাজ্য চৰকাৰে সতী সাধনী বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বৰ্তমান স্মৃতিবিভ্ৰম ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী অৱস্থাত থকা সাহিত্যিকগৰাকীৰ বাসগৃহত জিলা প্ৰশাসনৰ হৈ সাংস্কৃতিক উন্নয়ন বিষয়া উপস্থিত হৈ পৰিয়ালক এই খবৰ অৱগত কৰে। সাহিত্যিকগৰাকীৰ এই প্ৰাপ্তিত শোণিতপুৰ জিলাৰ বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰি তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। জিলাৰ এৰূপ শুনিলে অহা সোমবাৰে পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ এৰূপৰ সৈতে। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত শোণিতপুৰ জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে শোণিতপুৰ জিলাৰ পৰা আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ,
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মিলেংগে মিলেংগে ছবিৰ পৰা এটি গীত, শিল্পী অলকা য়াগ্নিক আৰু জয়েশ গান্ধী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: অনুষ্ঠানত এইবাৰ শুনো আহক সোনু নিগমৰ কণ্ঠৰীতি গীত ছবি য়মলা পাগলা দিৱানা

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী।
1: জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ
0: সুবাসম পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰে প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ।
4: আপোনালোকে হিন্দী চলচ্চিত্ৰৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক বীৰজাৰা ছবিৰ প্ৰয়াতী গীত। গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণে।

অনুষ্ঠানৰ শেহতীয়া ৰাহত ফতেহ আলী খান আৰু জয়েশ গান্ধী ছবি মিলেংগে মিলেংগে।

0: ইমান পৰে শ্ৰোতাসকলে হিন্দী চলচ্চিত্ৰৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: অসমা সুষমা এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
2: এতিয়া আগবঢ়োৱা হৈছে এখনি সংগীতালেখ্য, জীৱনৰ সুৰ।

0: সঙ্গীত পরিচালনা রমেন চৌধুরীর, প্রযোজনা নয়ন প্রসাদর।
1: আজি শুনক প্রথম খণ্ড।
2: যিসকলে ধ্বংসস্তূপৰ মাজত বহি সৃষ্টিৰ জয়গীত গাব পাৰে, যিসকলে নোপোৱাৰ বেদনাক মধুৰতাৰ বোল সানি আনন্দময় কৰিব পাৰে, যিসকলে পৃথিৱীখনক নিজৰ ঘৰ আৰু সমগ্ৰ মানৱ জাতিক নিজৰ পৰিয়ালস্বৰূপ জ্ঞান কৰি আহিছে, সেইসকললৈ হাঁহি কান্দোনৰ মেলা উচৰ্গা কৰিলোঁ।
1: নিজৰ কলা জীৱনৰ হাঁহি কান্দোনৰ দুখৰীয়া ছবি।

সাহিত্য কৃতি, হাঁহি কান্দোনৰ মেলা এনেদৰে আনৰ কাৰণে উচৰ্গা কৰা জীৱন শিল্পী কমল নাৰায়ণ চৌধুৰী আছিল মানৱ জাতিৰ মংগলৰ কাৰণে কৃষ্টি গান্ধীপ ধৰা সব্যসাচী শিল্পী। মাথো 5 বছৰ বয়সতে অভিনয় কলাৰ মঞ্চত প্ৰৱেশ কৰা শিল্পীগৰাকীৰ জীৱন নাটৰ বক্তব্যই আছিল এহাতেৰে সুন্দৰৰ পূজা কৰা, আনটি হাতেৰে অন্যায় অবিচাৰৰ বন্ধ দুৱাৰ খুলি নিপীড়িত জনগণক পীড়নমুক্ত কৰা, নিমাতি জনতাৰ মুখত মাত ফুটোৱা। সেয়েহে 1941 চনত 25 বছৰীয়া যুৱক কমল নাৰায়ণে উদাত্ত কণ্ঠেৰে সুৰে লয়ে তালে মানে আহ্বান জনাইছিল দেউল দুৱাৰ খুলিবলৈ।

চল্লিশৰ দশকৰ তৃতীয় অসমীয়া ছবি ৰোহিণী বৰুৱাৰ প্ৰযোজিত পৰিচালিত মনোমতীৰ এই গীতটিৰ মাধ্যমেৰে কণ্ঠশিল্পী কমল নাৰায়ণে প্ৰথম শুনিছিল নিজে নিজৰ বাণীবদ্ধ কণ্ঠ। মুভিৱালাত দূৰৈৰ পৰা ভাঁহি অহা শুনি পুলকিত হৈছিল। উল্লেখ্য যে মনোমতীৰ সংগীত পৰিচালনাৰে তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। বদন বৰফুকন তেওঁ পৰিচালিত প্ৰথম চলচ্চিত্ৰ, প্ৰথম অসমীয়া ৰঙীন ছবি ভাইটিও তেওঁৱেই পৰিচালনা কৰে। অসম চৰকাৰৰ প্ৰচাৰ বিভাগৰ ফিল্ম বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি থকা কালত তেওঁ নিৰ্মাণ কৰে তথ্যচিত্ৰ অসমৰ পাট আৰু মুগা শিল্প, দিছ ইজ শ্বিলং আৰু অমৰ লক্ষ্মীনাথ। নিমিলা অংক, মণিৰাম দেৱান, প্ৰতিধ্বনি, মুকুতা

ভাৰতাত্মা মহামানৱ মহাত্মা গান্ধীৰ 1948 খ্ৰীষ্টাব্দৰ 30 জানুৱাৰীত পৰলোক হয়। এই বাতৰিয়ে সমগ্ৰ দেশ তথা বিশ্বকে ম্ৰিয়মান কৰে। সেই সময়ত গীতিকাৰ, সুৰকাৰ পুৰুষোত্তম দাস আৰু সৰ্বগুণী শিল্পী কমল নাৰায়ণ চৌধুৰী আছিল কলিকতা অনাতাঁৰ কেন্দ্ৰৰ অসমীয়া বিভাগৰ বিষয়া। কলিকতাৰ গ্ৰামোফোন কোম্পানী HMV, চেনোলা আৰু মেগাফোনৰ লগত তেওঁলোকৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। উল্লেখ্য যে বোলছবিৰ গীতৰ ক্ষেত্ৰত কমল নাৰায়ণ চৌধুৰী সংগীত পৰিচালিত তথা কণ্ঠদান কৰা গীতেই গ্ৰামোফোন ৰেকৰ্ডত প্ৰথম বাণীবদ্ধ হৈছিল। এনে সম্পৰ্কৰ এনাজৰীৰ আকৰ্ষণত গ্ৰামোফোন কোম্পানীৰ তৰফৰ পৰা

শিল্পীদ্বয়লৈ অনুৰোধ আহে, মহাত্মাৰ বিয়োগত উথলিত শোক প্ৰকাশ কৰি গীত লিখি সুৰ ৰচি বাণীবদ্ধ কৰিবলৈ। পুৰুষোত্তম দাসে ৰচনা আৰু সুৰাৰোপ কৰে সেই পটভূমিত দুটি গীত, দিল্লী নগৰী তেজেৰে ৰাঙলি, শোকে বুকু ভাঙি যায়, আৰু মহাভাৰতৰ মহাজাতি তুমি নহবা।

0: জীৱনৰ সুৰ আলেখ্যখনিৰ আজিৰ খণ্ডটেই শুনিলে। ৰচনা ৰত্ন ওজাৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ। আলেখ্যখনিৰ পৰৱৰ্তী খণ্ডটেই শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: অসমা সুষমা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ একক হিন্দী চলচ্চিত্ৰৰ গীত। আজিৰ চলচ্চিত্ৰ অঞ্জানা অঞ্জানী। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক নিখিল ডিচুজা আৰু মোনালী ঠাকুৰৰ কণ্ঠৰ এই গীতটি।

আপোনালোকে একক হিন্দী চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানটিত আগবঢ়োৱা হৈছে অঞ্জনা অঞ্জনী ছবিৰ গীত। এইবাৰ শুনাবলৈ লৈছোঁ মোহিত চৌহান, শেখৰ ৰাবজিয়ানী আৰু শ্ৰুতি পাঠকৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অঞ্জনা অঞ্জানী ছবিৰ আন এটি গীত। কণ্ঠশিল্পী শেখৰ ৰাফজিয়ানী আৰু ছাৰা লিজা মণ্টেইৰো।

ইমান পৰে শ্ৰোতাসকলে একক হিন্দী চলচ্চিত্ৰৰ কেইটিমান গীত শুনিলে। ছবি আছিল অঞ্জানা অঞ্জানী।

আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন।

0: নমস্কাৰ। আজিৰ খণ্ডটিত আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ ডক্টৰ ভূপেন হাজৰিকাই আকাশবাণীৰ হৈ 1985 চনৰ 7 নৱেম্বৰত আগবঢ়োৱা এটি সংগীতানুষ্ঠান। এই সংগীতানুষ্ঠানৰ সম্পাদিত ৰূপ এয়া আপোনালোকলৈ বুলি আগবঢ়াইছোঁ।
1: মই প্ৰথমে ধন্যবাদ দিওঁ আকাশবাণীক। আকাশবাণীত মই বহুদিন আগৰ পৰা গান গাই আহিছোঁ। 5 টকা মোৰ ফিজ আছিলে তেতিয়া। 1939 চন কলিকতাৰ আকাশবাণীত মানে গান গাইছিল। 5টা টকা নগদ টকা দিছিল তেতিয়া। জ্যোতি গগৈদেউ আৰু বিষ্ণুপ্ৰসাদ ৰাভাই মোক লৈ গৈছিলে, ফণী শৰ্মাদেউ লৈ গৈছিলে ৰেকৰ্ড কৰাবলৈ। তাৰপিছত আকাশবাণীলৈ আহিলোঁ। 40ৰ দশকত তেতিয়া আমাৰ ইয়াত একো নাছিলে ৰেডিঅ', তো ৰেডিঅ'লৈ আহিলোঁ। 1948 চনত শ্বিলং আৰু গুৱাহাটীত সৰু সৰু 2টা ষ্টেচন দিলে দয়া কৰি ভাৰত চৰকাৰে। সেই খেৰৰ ঘৰত ইয়াতে আৰম্ভ হৈছিলে উজান বজাৰত। তাৰপিছৰ পৰা গান গাইছোঁ। আজি মোক কোৱা হৈছে যে এটা পৰিক্ৰমা কৰিব লাগে তুমি। দিল্লীৰ আকাশবাণীয়ে ক'লে যে আপুনি শিলচৰলৈ যাব লাগে, ইম্ফললৈ যাব লাগে, ডিব্ৰুগড়লৈ যাব লাগে, অসমলৈ যাব লাগে। বোলো কি কৰিব লাগিব? বোলে আমি ৰেকৰ্ড কৰিম আপোনালোকে কেনেকৈ গান গায়, কেনেকৈ কথা কয়, কেনেকৈ কি গণ্ডগোল কৰে, এইবিলাক আমি ৰেকৰ্ড কৰিম। মই বোলো ঠিক আছে, এইটো ফাংচন নহয়তো। বোলে নহয়। তাত মানুহে চিঞৰিব নেকি, আমুকটো গাওক তামুকটো গাওক? বোলে নাই নহয়। গতিকে মোক স্বাধীনতা এটা দিছে, আপোনালোকৰ অনুমতি লৈ মই কি কৰোঁ মই নাজানো। আজি আপোনালোকৰ সৈতে কথাব খুজিছোঁ। আপোনালোক গুৱাহাটীৰ এলিট, আপোনালোকে মোক মৰম কৰি আহিছে গোটেই জীৱন। মই 50 বছৰ গান গালোঁ, কাৰণ 1937 চনত মই উলাহেৰে নাচি বাগি হলি বিয়া খুলি বিষ্ণুপ্ৰসাদ ৰাভাদেৰ গান গাইছিলোঁ। আৰু জ্যোতি ককাইদেৱে আমাক জয়মতী আৰু সুনীত কুঁৱৰীত গান গোৱাইছিলে। মই তেতিয়া ক্লাছ 6ত পঢ়োঁ। 1939 চনত মই প্ৰথম গান এটা লিখোঁ, অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম, নতুন অসম গঢ়িম। গতিকে মোৰ জীৱনৰ সৈতে সম্বন্ধ থকা কেইটামান গান গাই 1 ঘণ্টা 10 মিনিটমানত মই শেষ কৰিম। আপোনালোকক বহুৱাই নাৰাখোঁ। জন্ম হ'লো শদিয়াত,

পঢ়া নাই, জন ডিউই পঢ়া নাই, কেইনছো পঢ়া নাই। তেতিয়া লিখিছিলোঁ, অগ্নিযুগৰ পিৰিঙতি মই নতুন ভাৰত গঢ়িম। এইটো অসম হৈছে চিৰাজন, বিষ্ণু ককাইদেৱে ক'লে অসম কৰি দিয়ে, মই অসম কৰি দিছোঁ।

চুলে মার পৰা শুনিছিলো তুলসী রে তল অগ্নিযুগৰ ফিৰিঙতি পৰতে অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম এনেকুৱা নিদি কিয় যে দিলো এইটো নাজানো মই আই নামৰ পৰে বোধ শীতল আই নাম দিছিল অগ্নিযুগৰ ফিৰিঙতি মই কোনে মোক প্ৰভাৱান্বিত কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ তেতিয়া সুখী কি কুমে দুখৰে লক্ষ্মীনাথ বেজবৰুৱাৰ কথা জ্যোতিপ্ৰসাদৰ সুৰ আমাক শিকাইছে তেতিয়া

এইবিলাক পরিবেশত ডাঙৰ হলো হোৱাৰ পিছত মোৰ কথাই গীতত তেওঁলোক তেখেতসকলৰ প্ৰভাৱ অতি ভালকৈ পৰিছিলে। পৰাৰ পিছত মই গান নেলেখোঁ, তেতিয়া মই অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি কৰোঁ। ইয়াত তেতিয়া সৈয়দ আব্দুল মালিক, পদ্ম বৰকটকী এনেকৈ গান লিখি দিয়ে, মই গাই থাকোঁ। আৰু আনন্দীৰাম দাস, তেখেতে বন কোঁৱৰ আনন্দীৰাম দাস ইয়ালৈ অহাৰ পিছত তেখেতে মোক গান শিকাইছিলে। তেখেতে অতি সুন্দৰ বনগীত লিখিছিলে। সাধাৰণ প্ৰেছ ৱৰ্কাৰ আছিলে তেখেতে। তেখেতে কৈছিলে, স্মৃতিৰ বুকুত থৈ যাম মোৰ প্ৰীতিৰ ৰঙা ৰক্ত লেখা।

ৰাগাশ্ৰিত গান তেখেতে শিকাইছিলে। আৰু কমলনাৰায়ণ চৌধুৰী দেৱজী নাই, তেখেতে মোক শিকাইছিলে গজল। তেখেতে শিকাইছিলে

ইস্ক বুলি ক'ব দিয়ে বোলে ইস্ক মানে নো কি বোলে প্ৰেম, তেতিয়া প্ৰেম চেম নুবুজিবি অকণমান ল'ৰা। তেখেতে আকৌ চাইকেল এখন লৈ পেলাই আফগানিস্তান পাইছিলগৈ কমল নাৰায়ণ চৌধুৰীয়ে। সেই তেখেতে ইস্ক শিকাইছে বোলে ইস্ক ইস্ক ইস্ক কি বোলে ইস্ক প্ৰেম, ইস্ক প্ৰেম হ'ল। তাৰপিছত মই অলপ যৌৱন হ'ল আৰু, তেতিয়া আগ্ৰা দেখিলোঁ, বেনাৰস হিন্দু ইউনিভাৰ্চিটিলৈ গৈ আগ্ৰা দেখিলোঁ, তেতিয়া প্ৰেম জাগি উঠিল আৰু। প্ৰেম জাগি উঠাৰ পিছত তেতিয়া সাংঘাতিক বিদ্ৰোহ চলিছে যে শ্বাহজাহান এজন ফিউডেলিষ্ট আছিলে, তেওঁ অহংকাৰ কৰি এটা কিবা বনাইছিলে তাজমহল বোলা বস্তু। কিন্তু মই গাইছিলোঁ, মই এটা প্ৰেমটো জাগি উঠিছিলোঁ তেতিয়া, তেতিয়া গাইছিলোঁ কওক

পিছত মই বিদেশলৈ গুচি গ'লোঁ, এটা বৃত্তি পালোঁ। পোৱাৰ পিছত নানা প্ৰভাৱ পৰিলে, পল ৰবছন আদিক লগ পালোঁ। লগ পোৱাৰ পিছত 4 বছৰ এই নিগ্ৰোসকলৰ লগত ঘূৰিলোঁ। চাৰিওফালে ঘূৰি মেলি আহি ইয়ালৈ আহিলোঁ। এদিন মায়ে কয়, এই মহিলা সমিতিৰ এটা গান আছে, ইন্দু প্ৰভা বৰুৱা, তেখেত আছে চাগে, নাই আছে, ইয়াত আছে, ইয়াত নাই, তেখেত আছে, ঘৰত আছে, ডক্টৰ ভুৱনেশ্বৰ বৰুৱা দেউৰ সহধৰ্মিনী। তেখেত আৰু মা, মায়ে আমাক ভাত ৰান্ধিবলৈ পাহৰি যায়, ভাতেই ৰান্ধি নিদিয়ে, খালি মহিলা সমিতি কৰে চন্দ্ৰপ্ৰভা হৈকেনিৰ লগত। তেতিয়া কৈছে, এই তই এটা গান লেখচোন, ছোৱালীবিলাক চব আহিব আৰু, গোটেই অসমৰ ছোৱালী আহিব। তেতিয়া মই সেই লেকচাৰশ্বিপ কৰোঁ, মহেশ্বৰ নেওক তেওঁ জানে, মই ইয়াত এই কিবা এডুকেশ্যন পঢ়াওঁ, 13টা ক্লাছ কৰোঁ আৰু বাকী গান গাই ফুৰোঁ। ভাল নাপায় মানে বেছি, এতিয়া কিছু কিছুৱে ভাল নাপায়, গান গাই ফুৰোঁ। গান গাই ফুৰাৰ পিছত মায়ে ক'লে, গা এটা কেনে লেখচোন। তেতিয়া ইন্দুপ্ৰভা বৰুৱাদেউ চন্দ্ৰপ্ৰভা হজ্ঞানী আহি মোৰ তালৈ আহিলে। এই মই ৰ'দত বহি আছিলোঁ, এটা বাকচ ঘৰত আছিলোঁ, এই খাৰঘুলি চেনিকুঠিত 50 টকা, এই ভাৰত দাসৰ ঘৰ, সৰু এটা ঘৰ, বাকচ এটা, সেই বাকচত আছিলোঁ, 50 টকা ভাড়া।

তাৰপিছত এইবিলাক নদী দেখিছোঁ, দিখৌ নদীৰ পাৰত দেউতাৰ ঘৰ, মাৰ ঘৰ ভৰলু নদীৰ পাৰত। এই তাত সাগৰ চাগৰ দেখা নাইতো, এতিয়া দেখিলোঁগৈ বাহিৰৰ পৰা আহি। আটলাণ্টিক মহাসাগৰত খুব পুখুৰীৰ নিচিনা আছিল সাগৰটো, সেইদিনা ঢৌ চৌ নাছিল। চাদাম তললৈ আহিছোঁ নিউয়ৰ্কৰ পৰা, তেতিয়া চাৰিটা লাইন লিখিছিলোঁ।

তাৰপিছত মই ইউনিভাৰ্চিটিত কাম কৰিলোঁ। তেতিয়া বিনীত কুমাৰ বৰুৱাদেউ আৰু ডক্টৰ মহাশৰণ্য গাদীয়ে ক'লে এটা ইউনিভাৰ্চিটিক গান লিখিব লাগে। তেতিয়া লিখিলোঁ এইটো।

1985 চনৰ 7 নৱেম্বৰত ডক্টৰ ভূপেন হাজৰিকাই আগবঢ়োৱা সংগীতানুষ্ঠানৰ সম্পাদিত ৰূপ আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ এই খণ্ডটিতে আপোনালোকলৈ বিলাই পঢ়ালোঁ। অহা খণ্ডত নতুন কিছু কথা সুৰৰ মাজত পুনৰ লগালগি হ'ম। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

0: ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্বকৃষ্ণ বুঢ়াগোহাঁই, শ্বেখ আব্দুল্লা আহমেদ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বৰা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক, গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিত উদযাপন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
2: বিষ্ণু ৰাভা দিৱস আজি বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। জিলাখনৰ হাউলিত সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ ৰাজ্যিক ভিত্তিত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচী উদযাপন কৰিছে আৰু কালিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হৈছে। কালি বৰপেটা জিলাভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু আজি মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব পুৱা।
1: ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰীৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা আৰু মন্থনৰ প্ৰচেষ্টাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। খণ্ড পৰ্যায়ত 2টাকৈ দলে জিলাভিত্তিক মূল প্ৰতিযোগিতাত অংশ লৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা খন্তেক

0: গতে আৰম্ভ হোৱা এই মক ড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মক ড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজন কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেঞ্চিক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষা কেন্দ্ৰ তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22,00,000 পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18,00,000 ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ আগবঢ়াব ত্ৰিনয়নী মালাকৰে।
2: नमस्कार श्रोतागण, आप सुन रहे हैं मधुर गीतों का मनभावन सफर परागमाला लाइव और मैं आपकी प्रस्तुतकर्ता त्रिनयनी मालाकर। जिंदगी सिर्फ 4 अक्षर, परंतु इसका अर्थ पूरी तरह समझने में उम्र निकल जाती है। कोई कहता है जिंदगी एक सफर है, कोई कहता है खेल है, कोई कहता है इम्तहान। दरअसल जिंदगी अनिश्चितताओं से भरी किताब है जिसका हर पन्ना सबक सिखाता है।

0: ছাৰ, সেই ঘৰটোত সন্ত্ৰাসবাদী সোমাই আছে।
1: সুবেদাৰ ৰাঘৱ, কি চলিছে?
0: শ্ৰীকান্ত ছাৰ, তিনি চাৰিটামান সন্ত্ৰাসবাদীয়ে সৌ ঘৰটোৰ সন্মুখৰ পৰা গুলিয়াই আছে। মেজৰ ৰাম ঘৰটোৰ পিছফালে আছে। আমি আপোনালৈ ৰৈ আছো।
1: গুলীৰ শব্দচোন শুনিয়ে আছো। ঘৰটোৰ ভিতৰত কোনোবা চিভিলিয়ান আছে নেকি?
0: হয় ছাৰ, সম্ভৱ চাৰি পাঁচজনমান নাগৰিক, মানে পৰিয়ালটোৰ মানুহ ঘৰটোৰ ভিতৰত আছে।
1: সেইটো দেখোন ডাঙৰ সমস্যা হ'ল। আন্ধাৰত আমি গুলিয়াবওতো নোৱাৰো। যি কি নহওক, জয় হিন্দ।
2: কেপ্টেইন শ্ৰীকান্ত, বৰ ভাল কথা। আপোনাৰ মহবোৰ ক'ত?
1: সিহঁত ইয়াতে আছে ছাৰ। সকলোবোৰ মহ এই চুটকেছটোতে আছে।

0: ছাৰ, সিহঁতে গুলীয়া গুলি বঢ়াই দিছে আৰু আপোনালোকে মহৰ কথা পাতি আছে। শ্ৰীকান্ত ছাৰ, প্ৰথমতে আমি মহবোৰক শেষ কৰোঁ, মানে এই সন্ত্ৰাসবাদীবোৰক।
1: ধৈৰ্য ধৰক, ৰাখক। কেপ্টেইন শ্ৰীকান্ত, মহবোৰৰ প্ৰথমটো দলক আগবাঢ়িবলৈ আদেশ দিয়ক।
2: ছাৰ,

0: ছাৰ, এয়া চাওক, এইখিনি হৈছে প্ৰথম ছবি।
1: অহো, এয়াই তেন্তে আপোনাৰ মহ? কৃত্ৰিম বুদ্ধিমত্তাৰে চলা অকণমানি ড্ৰোনটো? বঢ়িয়া ছাৰ, চুটকেছৰ স্ক্ৰীণখনত সকলো দেখা পোৱা গৈছে।

0: সেয়া সন্ত্ৰাসবাদীবোৰ।
1: সেয়া চাওক ছাৰ, বন্দী কৰি ৰখা মানুহ তিনিজন আছে।
2: আগবাঢ়িবলৈ টীম সাজু, লোকেশ্যন বুজি ল'ব। মেজৰ বিপিন, আপুনি ইয়াৰ পৰা আপোনাৰ দলটোৰ সৈতে কভাৰ কৰিব আৰু মই সন্মুখত থাকিম। আৰু শ্ৰীকান্ত ৰাঘৱ, আপোনালোকে তিনিগৰাকী বন্দীক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই দিব।
1: য়েছ ছাৰ,
2: আমি গুলী চলাই কভাৰ কৰিম আৰু বন্দী মানুহখিনি ওলাই অহাৰ লগে লগে আমি ফাইনেল মানে চূড়ান্ত কামটো কৰিব লাগিব, আমাৰ অন্তিমটো আক্ৰমণ। সকলোৱে বুজি পালে?
1: য়েছ ছাৰ।

0: শ্ৰীকান্ত ছাৰ, মই কিবা ক'ব বিচাৰিছোঁ।
1: কওক ৰাঘৱ।
0: সদায় হোৱাৰ দৰে এইটো অভিযান সফল হ'ল ছাৰ। আপোনাৰ কৃত্ৰিম বুদ্ধিমত্তাই আপোনাৰ ড্ৰোনটোৱে সদায় কৰাৰ দৰে কাম কৰিলে আৰু আগে পিছে হোৱাৰ দৰে আপুনি পুনৰ আঘাত পাই বিচনা ল'লে ছাৰ।
1: হয় হয়, সকলোখিনি মিলি গৈছে।
0: জয় হিন্দ ছাৰ।
1: জয় হিন্দ ছাৰ।
2: জয় হিন্দ। এই ফোনখিনি আপোনাৰ বাবে, কেপ্টেইন শ্ৰীকান্ত আৰু আপোনাৰ বাবে মেজৰ ৰামে আকৌ এই হস্পিটেললৈ অহাৰ সুযোগ পালে।
1: ৰাম ছাৰ, আপুনি মোৰ লগত ভাল ধেমালি কৰিছে নহয়।
2: হয় হয় হয় কেপ্টেইন শ্ৰীকান্ত, আপুনি জানেনে আমাৰ দলৰ গোটেইবোৰে কি কয়, কেপ্টেইন শ্ৰীকান্তে আঘাত নাপালে হেনো এই অভিযানটোৰ বাবে বিপদ অনিবাৰ্য। সকলোৱে মুখে মুখে একেটাই কথা, কেপ্টেইন শ্ৰীকান্তৰ মহবোৰ বৰ কামৰ মহ আছিল আৰু সিবোৰৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সা সঁজুলিবোৰে সিহঁতৰ বুদ্ধিমত্তাতকৈ বহু ওপৰত কাম কৰি আছে।
0: হয় ছাৰ, কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আপুনি ঠিক কথাই কৈছে। শ্ৰীকান্ত ছাৰৰ কৃত্ৰিম বুদ্ধিমত্তাখিনি এতিয়া আমাৰ প্ৰতিটো অভিযানতে কামত লাগি আছে। কিন্তু মই জানিব বিচৰা কথাটো হ'ল যে আমাৰ দৈনন্দিন জীৱনতো এই কৃত্ৰিম বুদ্ধিমত্তাৰ উপস্থিতি আছেনে? আমাৰ জীৱনত ইয়াৰ কি ভূমিকা আছে?
2: এইটো কথা বাই দি বাই আপোনালোকে এই দুজনে এই কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় কথা বতৰাবোৰ পাতি শেষেই কৰিব পৰা নাই এতিয়ালৈকে। মই ভাবিছিলোঁ এইবোৰ আলোচনা আমি দিল্লীৰ আৰ্মি হস্পিটেলতে শেষ কৰিছোঁ, কিন্তু এতিয়া যিহেতু এই আলোচনা কাশ্মীৰৰ হস্পিটেলত চলি থাকিব, গতিকে প্ৰথম প্ৰশ্নটো নহ'লে ময়ে সোধোঁ নে কি কোৱা?
1: ছাৰ প্লিজ আপোনাৰ প্ৰশ্নটো সোধক।
2: গতিকে কেপ্টেইন শ্ৰীকান্ত, কওকচোন এই মহবোৰৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকা কি?
0: বঢ়িয়া দেই, আপুনি জানেনে মেজৰ ৰাম, একেটা প্ৰশ্নকে ময়ো সুধিম বুলি ভাবিছিলোঁ। এই ড্ৰোনবোৰৰ মাত্ৰ এটাহে কেমেৰা লগোৱা আছে, তেন্তে ইয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ কি প্ৰয়োজন?
1: এই ড্ৰোনবোৰক ইমান সাধাৰণ বুলি নাভাবিব দেই। এই কণমানি ড্ৰোনবোৰৰ গাত কেৱল কেমেৰা একোটাই যে লগোৱা থাকে সেয়া নহয়, বৰঞ্চ এইবোৰে কোনে আক্ৰমণ কৰিবলৈ লৈছে, কোন বন্ধু, কোন শত্ৰু, কোন সন্ত্ৰাসবাদী আৰু সাধাৰণ মানুহনো কোন, এই সকলোবোৰ চিনাক্ত কৰাৰ ক্ষমতা আছে।
0: কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা এইবোৰ চিনাক্ত কৰিব পৰা যায় নেকি?
1: হয়, যদি পুৰণা কিবা নথি থাকে তেন্তে মানুহজনক কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা চিনাক্ত কৰিব পৰা যায়। কিন্তু যদি একো নথিয়েই নাথাকে তেতিয়াও কোনজন মানুহৰ আক্ৰমণাত্মক মনোভাৱ আছে সেই কথাটো কৃত্ৰিম বুদ্ধিমত্তাই ধৰা পেলাব পাৰে আৰু সেইটোৰ পৰাই এজন আক্ৰমণকাৰী বা সন্ত্ৰাসবাদীক চিনাক্ত কৰিব পাৰি।
2: কিন্তু কেনেকৈ?
1: ছাৰ, সেইবাবেইতো তথ্য সংগ্ৰহ কৰা হয়। এইবোৰ তথ্য লাখ লাখ মানুহৰ, এইবোৰৰ মাজত তেওঁলোকৰ অভিব্যক্তি, ভাৱভংগী ইত্যাদিৰো তথ্য থাকে আৰু সেইবোৰৰ পৰাই আমাৰ মহবোৰে যিকোনো ব্যক্তি এগৰাকীৰ অৱস্থিতিকে ধৰি সবিশেষ

0: গম পায়।
1: আচ্ছা বুঝিলোঁ। অঁ মই শুনিবলৈ পাইছোঁ শ্ৰীকান্ত, যে বাট এটা বিচাৰিবলৈ যিবিলাক এপ্লিকেশ্যন অৰ্থাৎ ছফ্টৱেৰ ব্যৱহাৰ কৰা হয় সেইবোৰো কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰাই নিৰ্মাণ কৰা হয়।
0: আপুনি একেবাৰে সঠিক কথা কৈছে মেজৰ ৰাম। এতিয়া চাওক, কৰবলৈ যোৱাৰ সময়ত আপুনি এপটো ব্যৱহাৰ কৰে আৰু এপটোৱে আপোনাক সোধা প্ৰথম কথাটোৱেই হৈছে যে আপুনি কেনেদৰে যাত্ৰা কৰিব, খোজকাঢ়ি, মেট্ৰ'ত, বাছেৰে, মটৰচাইকেলেৰে নে আন গাড়ীৰে।
2: হয় হয়, সেইটো ক'বলগীয়া হয়। আৰু মহিলা এগৰাকীয়ে অনৰ্গল প্ৰশ্ন সুধিয়ে থাকে।
1: কিন্তু ৰাঘৱ
2: ছাৰ,
1: আপুনি জানেনে নাই এটা কথা, এই যে নাৰী কণ্ঠ আৰু পুৰুষ কণ্ঠ নিজেই যে বাছনি কৰিব পাৰি, এই কথা আপুনি জানেনে?
0: হয়, এতিয়া এইটো সুবিধাও আছে। গতিকে মই কৈ আছিলোঁ যে আপুনি কেনেদৰে যাত্ৰাটো কৰিব সেইটো জানি লোৱাৰ পিছত এপটোৱে আপোনাক একেবাৰে চমু বাটটো দেখুৱাব আৰু সেইটো অফিচলৈ যোৱা সময় হয় নে নহয় সেইটো চাব। সেই বাটত কিবা দুৰ্ঘটনা ঘটিছে নেকি, কোনোবা অতি বিশিষ্ট ব্যক্তি সেইফালেৰে পাৰ হৈ আছে নেকি, অথবা সেইফালে মেলা ধৰণৰ কিবা চলি আছে নেকি, সেইবোৰো এপটোৱে আপোনাক জনাব। এই সকলোবোৰ তথ্য গোটাই এপটোৱে আমাৰ বাবে আটাইতকৈ চমু বাটটো নিৰ্ধাৰণ কৰি দিব।
2: কিন্তু এবাৰ বাইদেউগৰাকীয়ে মোক ভুল দিশেৰে চমু বাট এটা দেখুৱাইছিল। তাত ট্ৰেফিক পুলিচ থিয় হৈ থকাৰ বাবে মই আকৌ জৰিমনা ভৰিবলগীয়া হৈছিল।
1: ৰাঘৱ ৰাঘৱ শুনা, এয়া হ'ল কৃত্ৰিম বুদ্ধিমত্তা। এই পদ্ধতিটোৱে কৃত্ৰিম, কিন্তু আপোনাৰ বুদ্ধিমত্তাখিনিতো আচল বস্তু। গতিকে নিজৰ বুদ্ধিমত্তাৰো প্ৰয়োগ কৰিব, নহ'লে আপুনি ক'ব যে কৃত্ৰিম বুদ্ধিমত্তা বিশ্বাসযোগ্য নহয়।
0: আপুনি ঠিকেই কৈছে ছাৰ, আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱস্থাটোৱে আমি দিয়া তথ্যৰ আধাৰতহে কাম কৰে। বহুতো গাড়ী চালক, বিশেষকৈ টেক্সি চালকসকলে হয়তো আগতে সেই চমু বাটটো ব্যৱহাৰ কৰিছে। এতিয়া আৰক্ষীয়ে ভুল ৰাস্তাত জৰিমনা ল'বলৈ আৰম্ভ কৰোঁতে সকলোৱে শুদ্ধ ৰাস্তাৰে অহা যোৱা কৰিবলৈ ধৰিলে, গতিকে এপটোৱেও শুদ্ধ পথটো দেখুৱাবলৈ লৈছে। এইটো ছফ্টৱেৰে ভুল পথেৰে একেবাৰেই যাবলৈ নিবিচাৰে।
2: বাৰু এটা কথা কওকচোন, যেতিয়া দুজন বা ততোধিক মানুহে একেখন টেক্সিৰে যাত্ৰা কৰে তেতিয়াতো তেওঁলোকৰ গন্তব্যস্থানো একেটা দিশতে হয়। তেনেস্থলত কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মাণ কৰা ছফ্টৱেৰবোৰে যাত্ৰীসকলক বাছনি কৰে নেকি?
0: হয়, সেইটোৱে কৰা হয়। একে দিশলৈ যাবলগীয়া মানুহক বাছনি কৰি সময় আৰু ইন্ধন দুয়োটা ৰাহি কৰা হয়।
1: আৰু এটা কথা, এই যে অট' পাইলট ব্যৱস্থা, এই অট' পাইলট ব্যৱস্থাৰে চলা এৰোপ্লেনবোৰতো এই কৃত্ৰিম বুদ্ধিমত্তাৰে চলোৱা হয়।
0: হয় ছাৰ, কেৱল এৰোপ্লেনেই নহয়, চালকবিহীনভাৱে চলা ৰেল, স্মাৰ্ট গ্ৰিড, স্মাৰ্ট ৰেড লাইটছ, অধিক যানজট হোৱা স্থানত স্মাৰ্ট ট্ৰেফিক কণ্ট্ৰল, এনেকুৱা অৱস্থাত এপটোৱে বিশদভাৱে যান বাহনৰ স্থিতি দেখুৱায় আৰু ল'ব পৰা বিকল্প পথৰ সন্ধান দিয়ে। অথবা কিছুমান সময়ত যানজট পাতল হ'ব পৰাকৈ ৰঙা লাইটটো বহু পৰলৈ সেউজীয়া কৰি থয়, যিটোৰ সহায়ত বেছি সংখ্যক যান বাহন কম সময়ত পাৰ হৈ যাব পাৰে।
2: তেন্তে আমাৰ ফোন, ইমেইল এইবোৰত থকা কৃত্ৰিম বুদ্ধিমত্তায়ো নিশ্চয় বহুতো কাম কৰি থাকে।
0: হয় ৰাঘৱ, নিশ্চিতভাৱে। আপোনাৰ স্পেম বক্সত জমা হোৱা মেইলবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়তে ফিল্টাৰ কৰা হয় আৰু ই আনকি গুগলক 99.9% স্পেম ৰোধ কৰাত সহায় কৰিছে।
1: এইবোৰচোন বৰ উপকাৰী দেখি। বাৰু এই যোৱাবাৰ তোমাৰ ভণ্টিয়ে যে হস্পিটেললৈ কভি পঠাইছিল, এইবাৰ চাগে তেনে ব্যৱস্থা কৰা নাই, গতিকে আমি কভি অৰ্ডাৰ দিওঁ নে কি কোৱা?
3: নাই নাই ছাৰ, আপুনি অৰ্ডাৰ দিব নালাগে, এয়া আপোনালোকৰ বাবে কফি আৰু বিস্কুট। আৰু এতিয়া পাৰিলে কেপ্টেইন শ্ৰীকান্তক অলপ জিৰাবলৈ দিয়ক, তেওঁক জিৰণিৰ প্ৰয়োজন।
1: ধন্যবাদ ছিষ্টাৰ, কফি কাপ শেষ কৰি আমি ওলাই যাম।
3: ধন্যবাদ ছাৰ।
2: গতিকে ছাৰ, এতিয়া কফিও পালেহি, আমি কথা বতৰা সোনকালে সামৰিব লাগে। মই শেষত এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ, এই কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱস্থাবোৰ অধিক ক্ষমতাসম্পন্ন হৈ উঠিছে বুলি ক'লে আপোনালোকে একমত হ'ব নিশ্চয়, কিন্তু এইবোৰে বাৰু এটা সময়ত মানুহ জাতিটোৰ ওপৰতে ৰাজত্ব কৰিব নেকি?
1: হয় হয়, মাজে মাজে মই এই দিশটো নভবা নহয়। ৰাঘৱে ঠিক কথাই কৈছে, কৃত্ৰিম বুদ্ধিমত্তাই এতিয়া পৰিবহণ, স্বাস্থ্যসেৱা, শিক্ষা, সেৱাখণ্ড, মানৱ সম্পদ আনি শুনামতে আধ্যাত্মিক ক্ষেত্ৰখনতো সোমাই পৰিছে। গতিকে এসময়ত

0: কৃত্রিম বুদ্ধিমত্তায় মানব জাতির উপর রাজত্ব করব বলে ভবা কথাটু একেবারে অবান্তর নহয় যেন লাগে।
1: স্যার, বহুতে এনেদরে কয়, কিন্তু আজির তারিখত এইবোৰ কথা আমি অলপ আরামদায়ক স্থিতি এটাত রহে ভবাটো উচিত। অবশ্যে এটা কথা মই আপোনালোকক কবলৈ বিচাৰিম, আজির তারিখত কৃত্রিম বুদ্ধিমত্তা বোলা বস্তুটো এটা মহৰ মগজুতকৈ বেছি ডাঙৰ নহয়। গতিকে মানব জাতির উপর রাজত্ব করার কথাটো এটা সপোনহে।
2: আপুনি কি কৈছে শ্রীকান্ত? আপোনাৰ মহবোৰৰ গতি দেখোন মানুহৰ মগজুতকৈ খৰ।
1: নহয় ৰাঘৱ, দেখি থকা কথাবোৰে সত্য নহয়। আচলতে টার্মিনেটর, আই ৰবটৰ নিচিনা চিনেমাবোৰে এনেকুৱা এটা ধাৰণাৰ সৃষ্টি কৰি দিছে যেন পৃথিৱীলৈ হঠাতে এসোপা বুদ্ধিমান ৰবট নামি আহিছে, কিন্তু আচল কথাবোৰটো তেনেকুৱা নহয়।
0: কিন্তু শ্রীকান্ত,
1: হয়,
0: কৃত্রিম বুদ্ধিমত্তায় কিন্তু যথেষ্ট উন্নতি করেছে, আমি মানি লবই লাগিব।
1: সেইটো সঁচা কথা, কিন্তু মানব বুদ্ধিমত্তার পর্যায় পাবলৈ ই আরো বহুদূর বাদ বুলিব লাগিব। বিজ্ঞানী সকলে এই মতামত দিছে যে এই রোবটবিলাকৰ কৃত্রিম বুদ্ধিমত্তার মান দরাচলতে এটা মহৰ বুদ্ধিমত্তার সমানো নহয়।
2: কি, এটা মহৰ সমানো নহয়? সেইটো কেনেকৈ সম্ভব?
1: বিজ্ঞানী সকলে ডাঙর ডাঙর রোবট নির্মাণ করেছে, কিন্তু এটা কোঠাত সোমাই তাত থকা বিভিন্ন বস্তু চিনাক্ত করবলৈ রোবট এটাই ট্রিলিয়ন বার হিসাব করবলগীয়া হয়, আর সেয়াও একেবারে নির্ভুল নহয়গৈ। গতিকে বিজ্ঞানী সকলে আটাইতকৈ ক্ষুদ্র, সহজলভ্য আর কম সংখ্যক নিউরন থকা মহর মগজুক বাছি ললে। তেওঁলোকে ইনসেক্টয়েড আর বাগবোট বনালে, সেইবোৰে বিলিয়ন সংখ্যক হিসাব করবলৈ সক্ষম হৈছিল, কিন্তু জীবিত মহ এটার বুদ্ধিমত্তার তুলনাত সেয়া একোৱে নহয়।
0: ঠিক আছে বাৰু, এই আপুনি এটা কথা শুনিছেনে বাৰু? রোবটবোৰে অতি শীঘ্ৰেই আমাক সচেতন কৰাত এটা ভূমিকা পালন কৰিব।
1: নাই নাই স্যার, মানুহৰ মগজুৰ সৈতে এই রোবট অথবা কৃত্রিম বুদ্ধিমত্তার কোনো তুলনাই নহয়। কৃত্রিম বুদ্ধিমত্তার ক্ষেত্রখনত কাম কৰি থকা সকলে কৈছে যে সচেতনতার চাৰিটা পৰ্যায় আছে। প্ৰথমটো হৈছে শূন্য পৰ্যায়, দ্বিতীয়টো পৰ্যায় এক, তৃতীয়টো পৰ্যায় দুই, আর চতুর্থটো হৈছে পৰ্যায় তিনি। এতিয়া প্ৰথমটো অর্থাৎ শূন্য পৰ্যায়ত পৰে সেইবোৰ জীৱ যিবোৰ ঠিক গছৰ দৰে লৰচৰ কৰিব নোৱাৰা বিধৰ। তাৰ পিছত কীট পতংগ, সৰীসৃপ ইত্যাদি আহিব দ্বিতীয়টো অর্থাৎ পৰ্যায় একত।
2: গতিকে ৰবটবোৰ কোন পৰ্যায়ৰ?
1: প্ৰথমতে শুনি লওক, তাৰপিছত আপুনি নিজেই সিদ্ধান্ত ল'ব পাৰিব। তৃতীয় পৰ্যায়ৰ সচেতনতাত পৰে বান্দৰ, সিংহ আদিবোৰ, আৰু আমি মানুহবোৰ পৰোঁ পৰ্যায় তিনি অৰ্থাৎ একেবাৰে চতুৰ্থটোত।
0: গতিকে শ্ৰীকান্ত, আমি কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰতে সচেতন হ'ব পৰা ৰবট নিৰ্মাণ কৰিছোঁ, নহয়নে?
2: মই একেটা প্ৰশ্নই সুধিছিলোঁ ছাৰ।
1: এতিয়া চাওক, যেতিয়া ৰবটবোৰে লৰচৰ কৰিবলৈ আৰম্ভ কৰিলে সেইবোৰে শূন্য পৰ্যায়টো পাৰ হৈ গ'ল। বিজ্ঞানীসকলে ৰবটবোৰক সচেতনতাৰ পৰ্যায় একত থৈছে, অৰ্থাৎ মহবোৰ যিটো পৰ্যায়ত পৰে। কিন্তু এইটো শুদ্ধ হোৱা নাই, কিয়নো মহৰ সচেতনতা ৰবটতকৈ বহু ওপৰত। এতিয়া আপুনি নিজেই চিন্তা কৰক, এই ৰবটবোৰে থিতাতে লুকাবলৈ ঠাই এডোখৰ বিচাৰিব, অথবা সিহঁতৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব পৰা লোকক চিনাক্ত কৰিবও নোৱাৰে। কাৰোবাক ৰক্ষা কৰাটোতো দূৰৰ কথা, খাদ্য অথবা আশ্ৰয় বিচাৰিবলৈও সিহঁতৰ কোনো ক্ষমতা নাই। গতিকে সিহঁতক আচলতে মহৰ দৰে সক্ৰিয় পতংগতকৈও লৰচৰ নকৰা পোক এটাৰ সৈতেহে ৰিজাব পাৰি।
0: বাৰু বুজিলোঁ, তাৰমানে কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মিত এই ৰবটবোৰ মানুহতকৈ বহু গুণেই পিছপৰা।
1: নিশ্চিতভাৱে ছাৰ, কিন্তু আমি খৰকৈ আগবাঢ়ি আছোঁ। কেইটামান দশকৰ ভিতৰতে এই কৃত্ৰিম বুদ্ধিমত্তাই হয়তো সচেতনতাৰ দ্বিতীয় পৰ্যায় পাবগৈ পাৰে, যেতিয়া পৃথিৱীখনক আনৰ ইচ্ছামতে সলনি কৰাৰ ক্ষমতা এই কৃত্ৰিম বুদ্ধিমত্তাৰ থাকিব, তেতিয়া সেয়া তৃতীয় পৰ্যায় চুবগৈ। কিন্তু তৎসত্ত্বেও মানুহৰ পৰ্যায় পোৱাটো কেৱল এক অলিক কল্পনা। আমি ক'ব পাৰোঁ যে সেই দিনটোৰ বাবে আৰু বহু দশক পাৰ হ'ব লাগিব, আৰু তেতিয়ালৈ কৃত্ৰিম বুদ্ধিমত্তাই ট্ৰিলিয়ন সংখ্যক তথ্য নিজৰ মাজত সুমুৱাব পৰা হ'ব লাগিব।
2: আৰু সেইখিনি তথ্য হজম কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ কিমান সময় লাগিব?
1: ৰাঘৱ, এইটো এটা চলি থকা প্ৰক্ৰিয়া। হাজাৰ হাজাৰ বছৰ আগতে এই মাটিৰ বুকুৰে দুখন ভৰিত ভৰ দি খোজ কৰা আমাৰ পূৰ্বপুৰুষসকলে আজি মংগল গ্ৰহলৈ ঢাপলি মেলিছে। গতিকে জ্ঞান অৰ্জন কৰা প্ৰক্ৰিয়াটো সকলো সময়তে চলিয়েই আছে।

0: আৰু এটা কথা, মানুহে মানৱ জীৱনটোত সহায় পাবলৈ, আমাৰ জীৱনবোৰ সুৰক্ষিত আৰু আৰামদায়ক কৰিবলৈহে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰবট বনোৱা হৈছে।
1: এতিয়া চাওক ছাৰ, কিছুমান মানুহৰ বাবে জীৱনটো আজি আৰামদায়ক, কিন্তু আন কিছুমানৰ বাবে বেজাৰৰ দৰে। বিজ্ঞানে বহু উন্নতি কৰিছে, চিঠিৰ ঠাইত ইমেইল আহিছে, আনকি টেলিগ্ৰামো নাই। যিহেতু কামটো অতি জৰুৰী হ'লেও এইবোৰত সময় লাগিছিল, গতিকে এতিয়া হৈছে নিমিষতে বাৰ্তা পঠিয়াই দিয়া আৰু পাই যোৱা।
2: সেইটোহে আচল কথা, তাতনো কি ভুল আছে কোৱা।
1: চাওক ছাৰ, আগতে আমি নিজৰ উৰ্ধতন কৰ্তৃপক্ষলৈ চিঠি এখন লিখিলে তাৰ উত্তৰ পাবলৈ বহু সময় লাগিছিল, গতিকে মাজতে উশাহ ল'ব পৰাকৈ কিছু সময় আছিল। এতিয়া বাৰ্তা এটা পঠিয়াই দিয়াৰ লগে লগে গৈ পায় আৰু উত্তৰো আহি যায়। এতিয়া চাওক, দুটা নীলা চিন দেখাৰ পাছতো যেতিয়া আমি কথাবোৰৰ উত্তৰ নাপাওঁ, তেতিয়া চিন্তা হয় যে বছে বা কিয় উত্তৰ দিয়া নাই। মুঠতে মই কৈছো নহয়, এই প্ৰযুক্তিটোৱে হৈছে উচ্চ ৰক্তচাপৰ আটাইতকৈ মুখ্য কাৰণ।
2: অৱশ্যে ৰাঘৱ, আপুনি ঠিকেই কৈছে। আমি এতিয়াই চিষ্টাৰ গৰাকীয়ে সকীয়াই যোৱা কথাষাৰলে মনত পেলাবৰ হ'ল। গতিকে কেপ্টেইন শ্ৰীকান্ত, কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্বটো মই বুজি পাইছোঁ, আপোনাক আকৌ দেখা কৰিবলৈ আহিম। এতিয়া জিৰণি লওক, সোনকালে সুস্থ হৈ উঠিব লাগিব আপুনি, আপোনাৰ নতুন অভিযানে অপেক্ষা কৰি আছে। কিন্তু
0: ছাৰ, নতুন অভিযানৰ বাবে মই অপেক্ষা কৰিম, আৰু সেইটো শেষ কৰাৰ পিছতহে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আকৌ কথা পাতিম। নতুন অভিযান, নতুন আঘাত, তেতিয়াহে অভিযানটো সফল হ'ব আৰু আমি পুনৰ এনেদৰে কোনোবা হস্পিটেলৰ কোঠাত আড্ডা মাৰিবলৈ সুবিধা পাম।

শ্ৰোতাসকলে ইমান পৰে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দ্বিতীয় খণ্ডটি শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশৰ শিল্পীসকল আছিল ৰাজীৱ বৰুৱা, ইন্দ্ৰজিৎ দাস, সুদীপ্ত শৰ্মা ভৰালী আৰু প্ৰিয়াক্ষী বৰুৱা গোস্বামী। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই, প্ৰযোজনা সহযোগী প্ৰিয়াক্ষী বৰুৱা গোস্বামী। এই ধাৰাবাহিকখনিৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেবাৰৰ একে সময়তে।

0: 19 বছৰত আকাশবাণী গুৱাহাটী।
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 19 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰে প্ৰকাশ

0: পড়ি উলিওয়া এখন ই ম্যাগাজিন।
1: উপজাদিনৰ সুবাস
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনালোঁ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী, কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল, অসমে বহিৰ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীৰ বিৰুদ্ধে পেৰাগুৱেৰ 1-0 গ'লত জয়লাভ। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিষ্ণুৰাভা দিৱস হিচাপে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণুৰাভা দিৱস উপলক্ষে আজি ভিন ভিন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপকগৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক, গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটা জিলাৰ হাউলিত উদযাপন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপ জ্যোতি মহন্তই।
1: বিষ্ণুৰাভা দিৱস আজি বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। জিলাখনৰ হাউলিত সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ ৰাজ্যিক ভিত্তিত বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচী উদযাপন কৰিছে আৰু কালিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হৈছে। কালি বৰপেটা জিলাভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু আজি মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত দুপৰীয়াৰ পৰা ৰাজহুৱা অনুষ্ঠিত হ'ব আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব।
0: ভাৰতীয় গণনাট্য সংঘ IPTAৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাইৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণুৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। প্ৰথিতযশা গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক পুৰুষোত্তম দাসৰ আজি স্মৃতি দিৱস। তেওঁ বৰগীত, কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীত অনাতাঁৰ কেন্দ্ৰৰ যোগেৰে প্ৰচাৰৰ ব্যৱস্থা কৰি অসমীয়া সংগীত জগতলৈ অনবদ্য বৰঙণি আগবঢ়াইছিল। অসমীয়া সংগীত জগতত হিন্দী আৰু বাংলা গীতৰ আধিপত্যৰ সময়তে পুৰুষোত্তম দাসে মাটি আৰু মানুহৰ গীত প্ৰচাৰ কৰি অসমীয়া সংগীতৰ জগতখনক চহকী কৰে। শ্ৰীময় অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন গীতটো তেওঁৰ বহুল প্ৰচাৰিত উল্লেখযোগ্য গীত।

দেশৰ পবিত্ৰ ক্ষণত আজি শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ঠায়ে ঠায়ে বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি উপজা দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এইগৰাকী গৱেষক সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পাঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডঃ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বৰদলৈলৈ 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা আগবঢ়োৱা হৈছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে আজি দেশজুৰি মক ড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা ক্ষন্তেক আগতে আৰম্ভ হোৱা এই মক ড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মক ড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰে গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেন্সীক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেন্সীয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষা কেন্দ্ৰ কৰি তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22,00,000 পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18,00,000 ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 মাইক্ৰ'চিপছ এণ্ড মেক্ৰ' ড্ৰিমছ দ্য ছেমি কণ্ডাক্টৰ প্ৰমিজ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ ডঃ নিহাৰ ৰঞ্জন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক মানস প্ৰতিম শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। অসমে বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। শ্বিলঙত কালি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত উত্তৰ পূবৰ ৰাজ্যসমূহৰ বিকাশ আৰু উন্নয়নৰ বাবে বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই আলোচনাচক্ৰত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে গোলকীয় উন্নয়ন সংস্থাসমূহৰ সহযোগিতাত ৰূপায়ণ কৰা বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে এই ৰাজ্যকেইখনত আৰ্থসামাজিক বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি মাত্ৰ 3 বছৰ 5 মাহৰ ভিতৰত নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প সফলভাৱে সম্পূৰ্ণ কৰাৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু নিৰ্মীয়মান ধুবুৰী ফুলবাৰী সেতুৰ দৰে যুগান্তকাৰী প্ৰকল্পসমূহে ৰাজ্যখনৰ শক্তিশালী উন্নয়নৰ নিদৰ্শন দাঙি ধৰিছে বুলি মত প্ৰকাশ কৰে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰৰ এটা দলে কালি শিৱসাগৰত 5 কোটি টকা আত্মসাতৰ এটা গোচৰ সন্দৰ্ভত অনুসন্ধান চলায়। নগৰখনৰ বিজি পথত থকা এটা বাসগৃহত প্ৰায় 2 ঘণ্টা সময় তালাচী অভিযান চলাই দলটোৱে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ বিভাগৰ এটা ৱেবছাইট হেক কৰি অলপতে এটা দুষ্টচক্ৰই প্ৰায় 5 কোটি টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি এই ঘটনাত উচ্চতম ন্যায়ালয়ৰ নাম ব্যৱহাৰ কৰিও দুষ্টচক্ৰই দিল্লীৰ এজন ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে চৰাইদেউত কেইবাজনো ব্যক্তিক সোধা পোছা কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত পেৰাগুৱে তুৰ্কীৰ বিৰুদ্ধে 1-0 জয়লাভ কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 পৰাস্ত কৰে। ইপিনে

0: কালি ছিয়াটল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্ট্ৰেলিয়াক 2-0 গলত পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী। কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীৰ বিৰুদ্ধে পেৰাগুৱেৰ 1-0 গলত জয়লাভ। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানটি আমি সজাব বিচাৰিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, পুৰুষোত্তম দাস আৰু নিৰ্মল প্ৰভা বৰদলৈ ৰচিত কেইটিমান গীতেৰে। নতুন প্ৰজন্মৰ কেইবাগৰাকীও কণ্ঠশিল্পীয়ে ঘৰতেই বাণীবদ্ধ কৰি গীতসমূহ আমালৈ প্ৰেৰণ কৰিছিল আৰু এই গীতেৰেই সজোৱা হৈছে আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটি। আশা কৰিছোঁ আপোনালোক আটাই ভাল পাব।
1: নমস্কাৰ, মোৰ নাম দীক্ষিত মহন্ত, মোৰ ঘৰ তেজপুৰত। মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক শ্ৰদ্ধা জনাই তেখেতৰ এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ। মোৰ লগত তবলা সংগত কৰিছে জ্ঞানদীপ মহন্তই।

নমস্কাৰ, মই বিশ্বনাথ চাৰিআলিৰ জোনাত নিবিড় বৰা। মই পুৰুষোত্তম দাসদেৱলৈ সশ্ৰদ্ধা প্ৰতিপাত জনাই তেখেতে ৰচনা কৰা এটি গীত ঘৰতে বাণীবদ্ধ কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। গীতটিত সুৰ প্ৰদান কৰিছিল জিতেন দেৱ ডাঙৰীয়াই আৰু কণ্ঠদান কৰিছিল জয়ন্ত হাজৰিকাদেৱে। আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব। ৰাতি

নমস্কাৰ, মোৰ নাম শ্ৰী দলিদা। মই হাতগাঁও গুৱাহাটীৰ বাসিন্দা। আজি আপোনালোকক মই শুনাবলৈ লৈছো এটি গীত, যাৰ কথা ডক্টৰ নিৰ্মল প্ৰণা বৰদলৈৰ, কণ্ঠ মনীষা হাজৰিকাৰ আৰু সংগীত জয়ন্ত হাজৰিকাদেৱৰ। গীতটি মই ঘৰতে বাণীবদ্ধ কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছো।

নমস্কাৰ, মই ভাস্বতী ৰাজবংশী। মোৰ ঘৰ বৰহৰিকটা বাহাদা চাৰিআলি। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সশ্ৰদ্ধ প্ৰণাম জনাই তেখেতৰ এটি গীত কাৰ নুপুৰৰ ধ্বনি বাজে। এই গীতটি মই ঘৰতে বাণীবদ্ধ কৰি পঠিয়াইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে শুনি ভাল পাব।

নমস্কাৰ, মোৰ নাম দ্যাক্ষী দত্ত, মোৰ ঘৰ ৰূপনগৰত। মই বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সশ্ৰদ্ধ প্ৰণাম জনাই তেখেতৰ এটি গীত ঘৰতে বাণীবদ্ধ কৰি আপোনালোকলৈ আগবঢ়ালোঁ।

নমস্কাৰ, মোৰ নাম সঞ্জীৱ দাস, মোৰ ঘৰ গুৰেশ্বৰত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সশ্ৰদ্ধ প্ৰণাম জনাই তেখেতৰ এটি গীত কোন কলিয়াই যমুনাৰ পাৰতে বজায়। এই গীতটি মই ঘৰতে বাণীবদ্ধ কৰি পঠিয়াইছোঁ, আশা কৰোঁ আপোনালোকে শুনি ভাল পাব।

নমস্কাৰ, মোৰ নাম অনুষা বৰকাষ্ঠ, মোৰ ঘৰ কাহিলপাৰা গুৱাহাটীত। মই আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সশ্ৰদ্ধ স্মৰণ কৰি তেওঁৰ এটি গীত আজি আপোনালোকলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব।

নমস্কাৰ, মোৰ নাম বিস্তীৰ্ণ লস্কৰ, মই গুৱাহাটীৰ বাসিন্দা। আজি মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ স্মৃতিত তেখেতৰ এটি গীত আপোনালোকলৈ আগবঢ়াইছোঁ।

0: নমস্কার, মোৰ নাম শ্ৰী জ্যোতিৰ্ময়া। মোৰ ঘৰ নলবাৰী জিলাৰ বৰকুঢ়িয়া গাঁৱত। আজি মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ এটি গীত ঘৰৰ পৰা মানিমুদ্ধ কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। ধন্যবাদ।
1: কাৰ নুপুৰৰ ধ্বনি বাজে ঘনে।

0: ইমান পৰে শ্ৰোতাসকলে, নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে পৰিৱেশন কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, পুৰুষোত্তম দাস আৰু নিৰ্মল প্ৰভা বৰদলৈ ৰচিত কেইটিমান গীত শুনিলে, এই গীতকেইটি তেখেতসকলে নিজৰ ঘৰতেই বাণীবদ্ধ কৰি আমালৈ প্ৰেৰণ কৰিছিল। নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকল আছিল দীক্ষিত মহন্ত, জোনাক নিবিড় বৰা, ডলী দাস, ভাস্বতী ৰাজবংশী, দিয়াক্ষী দত্ত, সঞ্জীৱ দাস, অনুষা পুৰকায়স্থ, বিস্তীৰ্ণা লস্কৰ, সাগৰিকা গাৰ্গী, তৃষ্ণা ডেকা আৰু জ্যোতিৰ্ময় ভূঞা।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাৰ পৰা হিন্দীত আৰু 1:05ৰ পৰা ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই লভলীন নিগম।

0: And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰেঙনি দাসৰ কণ্ঠৰ দুটি আধুনিক গীত। প্ৰথম গীতৰ ৰচনা লক্ষ্যহীৰা দাসৰ।

0: ৰেঙনি দাসৰ কণ্ঠত লক্ষ্যহীৰা দাস ৰচিত গীতে শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা

0: প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
1: এবাৰ শুনক ৰেঙনি দাসৰ কণ্ঠত অতুল চন্দ্ৰ হাজৰিকা ৰচিত এটি গীত।

কণ্ঠত লক্ষ্যহীৰা দাস আৰু অতুল চন্দ্ৰ হাজৰিকা ৰচিত গীতটি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক আলোক চেটাৰ্জীৰ কণ্ঠৰ বৃন্দাবনী সাৰং ৰাগৰ খেয়াল।

ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আলোক চাটাৰ্জীৰ কণ্ঠৰ বৃন্দাবনী সাৰং ৰাগৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ।

চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কাইলৈ আন্তৰ্জাতিকভাৱে উদযাপন কৰা হ'ব। এইবেলি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে বয়স বৃদ্ধিৰ দিশে স্বাস্থ্যকৰভাৱে আগবঢ়াত যোগৰ ভূমিকা। এই উদযাপনৰ অংশ হিচাপে সাংস্কৃতিক মন্ত্ৰালয়ে দেশৰ 100টা বিশেষ স্থানত আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে যোগৰ বাবে দৌৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। আনহাতে কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী উদযাপিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ মধ্যপ্ৰদেশৰ জবলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ লগতে বিভিন্ন সনাতনী সংগঠনৰ সদস্যসকলে ভগৱান শ্ৰীৰামচন্দ্ৰৰ এটা মূৰ্তিক অপবিত্ৰ কৰা আৰু সামাজিক মাধ্যমত ধৰ্ম সন্দৰ্ভত বিদ্বেষমূলক মন্তব্য প্ৰচাৰ কৰাৰ বিৰুদ্ধে কালি প্ৰতিবাদ সাব্যস্ত কৰে। ঢাকাৰ শ্বাহবাগত মানৱ শৃংখল, প্ৰতিবাদী সমদল আৰু জোঁৰ সমদলৰ জৰিয়তে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংযুক্ত সনাতনী সমাজৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত কেইবাটাও হিন্দু সংস্থা সংগঠনৰ লগতে সামাজিক আৰু সাংস্কৃতিক সংস্থা, মঠ মন্দিৰ আদিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় সংগ্ৰহালয় এলেকাৰ পৰা ৰাষ্ট্ৰীয় প্ৰেছ ক্লাব চৌহদলৈ জোৰ সমদল কৰি গৈ ন্যায় আৰু সংখ্যালঘুসকলৰ অধিকাৰৰ সুৰক্ষাৰ দাবীত শ্লোগান দিয়ে। প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত এখন সমাৱেশত ভাষণ দি সংগঠনটোৰ নেতাসকলে মূৰ্তিক অপবিত্ৰ কৰাৰ ঘটনাটোৰ অভিযোগ সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰাৰ লগতে ইয়াৰ বাবে জগৰীয়া লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্যই সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা প্ৰকাশ কৰি তেওঁলোকে সংখ্যালঘু সম্প্ৰদায়ৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী শক্তিশালী আৰু সক্ৰিয় নেতা বুলি অভিহিত কৰিছে। শ্ৰীট্ৰাম্পে তেওঁক চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ লগত একে শাৰীতে স্থান দি বিশ্বৰ অন্যতম প্ৰভাৱশালী নেতাসকলৰ মাজৰ এজন বুলি আখ্যা দিয়ে। আমেৰিকাৰ এটা নিউজ পৰ্টেলক দিয়া সাক্ষাৎকাৰত ভাৰতত সঘনাই হৈ থকা নেতৃত্বৰ পৰিৱৰ্তনৰ পাছত শ্ৰীমোদীয়ে দেশখনক স্থিৰতা প্ৰদান কৰিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীট্ৰাম্পে কয় যে সম্প্ৰতি 12 বছৰৰো অধিক কাল ধৰি তেওঁ শাসনত অধিষ্ঠিত হৈ আছে। ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰ প্ৰসংগত তেওঁ কয় যে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বৰ্তমান অধিক উন্নত হৈ উঠিছে আৰু দুয়োখন দেশে একেলগে বাণিজ্য ক্ষেত্ৰত উল্লেখনীয়ভাৱে কাম কৰিছে। শ্ৰীমোদীক তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰদ্ধা আহৰণ কৰা এগৰাকী শক্তিশালী নেতা বুলিও অভিহিত কৰে। কেৰালামত দক্ষিণ ছুডানৰ পৰা উভতি অহাৰ পাছত কোট্টায়মৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নিৰীক্ষণত থকা 54 বছৰীয়া মহিলাগৰাকীৰ গাত ইবোলাৰ সংক্ৰমণৰ কোনো লক্ষণ পোৱা নগ'ল। পুনেৰ নেশ্যনেল ইনষ্টিটিউট অব ভাইৰলজিৰ পৰা লাভ কৰা চূড়ান্ত প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। ইবোলা সংক্ৰমণৰ সম্ভাৱনা নাই বুলি সদৰি হোৱাৰ পাছত মহিলাগৰাকীক চিকিৎসালয়ৰ পৰা স্থানান্তৰ কৰি নিজ ঘৰত আছুতীয়াকৈ ৰখা হৈছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে টছত জিকি ভাৰতক বলিঙৰ বাবে আহ্বান জনাইছে। বাতৰি যুগুতোৱাৰ পৰলৈ আফগানিস্তানে 3 অভাৰত 1টা উইকেট হেৰুৱাই 11 ৰান কৰি খেলি আছে। ভাৰতে ইতিমধ্যে শৃংখলাটো 2-0 অগ্ৰগতি লাভ কৰিছে। আঁঠুৰ আঘাতৰ বাবে শৃংখলাৰ পৰা আঁতৰি থকা ফাষ্ট বলাৰ হৰ্ষিত ৰাণাই ভাৰতীয় দলত যোগদান কৰিছে। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে ধৰমশালাত অনুষ্ঠিত প্ৰথমখন খেলত 7 উইকেটত জয়লাভ কৰাৰ লগতে লক্ষ্ণৌত অনুষ্ঠিত দ্বিতীয়খন খেলত 170 ৰানত জয়লাভ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত পেৰাগুৱেই তুৰ্কীৰ বিৰুদ্ধে 1-0 গ'লত জয়লাভ কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 গ'লত পৰাস্ত কৰে। ভাৰতীয় তথ্য সেৱা IIS প্ৰাক্তন জ্যেষ্ঠ বিষয়া দীপংকৰ মুখোপাধ্যায়ৰ যোৱা নিশা কলকাতাত দেহাৱসান ঘটে। 77 বছৰ বয়সীয়া মুখোপাধ্যায় কিছুদিন ধৰি অসুস্থ হৈ আছিল। উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অন্তৰ্গত বিভিন্ন সংস্থাৰ লগতে আকাশবাণীৰ সংবাদ সেৱা বিভাগতো তেওঁ সেৱা আগবঢ়াই থৈ গৈছে। কৰ্মজীৱনত তেওঁ ছিংগাপুৰত আকাশবাণীৰ বিশেষ সংবাদদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইহ সংসাৰত তেওঁ পত্নী আৰু এগৰাকী কন্যাক এৰি থৈ যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ পাহাৰপুৰত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 68 সংখ্যক জন্মদিন উদযাপন কৰিব। পশ্চিমবংগৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু গৃহমন্ত্ৰীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে টছত জিকি ভাৰতক বলিং

0: বাবে আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। অনুষ্ঠানত প্ৰথমে শুনক নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত।

0: ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে সুৰৰ জিঞ্জিৰি অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনক দীপেন বৰুৱাৰ কণ্ঠৰ এটি গীত।

0: এতিয়া 2 বজাৰ পৰা মিড ডে নিউজ আৰু 2:15 পৰা দুপহাৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I'm Saira Mujtaba with the midday news. The headlines. Prime Minister Narendra Modi joins President Draupadi Murmu in Odisha to inaugurate projects worth over 47,600 crore rupees.

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই ডলি দেৱী। অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিষ্ণুৰাভা দিৱস হিচাপে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি ৰাখিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণুৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ

হাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজান পীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে।

0: আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডক্টৰ অনিল শইকীয়া উপস্থিত থাকিব। ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চান্দমাৰীৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণুৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। সমগ্ৰ শিক্ষা আৰু মন্থনৰ প্ৰচেষ্টাত বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। খণ্ড পৰ্যায়ত দুটাকৈ দলে জিলাভিত্তিক মূল প্ৰতিযোগিতাত অংশ লৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মক ড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা আৰম্ভ হোৱা এই মক ড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মক ড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেঞ্চিক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষা কেন্দ্ৰ কৰি তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22,00,000 পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18,00,000 ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। কাইলৈ হ'বলগীয়া এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকা পৰিচালনা কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহো ইতিমধ্যে সাজু হৈ উঠিছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটা দলে জিলাখনৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া 5টা কেন্দ্ৰ কালি পৰিদৰ্শন কৰে। দলটোৱে পৰীক্ষা কেন্দ্ৰসমূহৰ সুযোগ সুবিধাৰ বুজ লয়। শোণিতপুৰ আৰু নগাঁও জিলাৰ প্ৰশাসনেও কাইলৈ পৰীক্ষাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ আজি উপজা দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰা হৈছে। বহুসুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষক সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পাঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডঃ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠনি কৰাইছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে টছত জিকি ভাৰতক বলিঙৰ বাবে আহ্বান জনাইছে। বাতৰি যুগুতোৱা পৰলৈকে আফগানিস্তানে 16 অভাৰত 4টা উইকেট হেৰুৱাই 79 ৰান কৰি খেলি আছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত দুটি গীত। প্ৰথমে এয়া সংগীতা বৰঠাকুৰ।

0: সংগীতা বৰঠাকুৰৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এইবাৰ শুনক তৰালী শৰ্মাৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত আন এটি গীত।

ইমান পৰে আধুনিক গীতৰ অনুষ্ঠানত সংগীতা বৰঠাকুৰ আৰু তৰালী শৰ্মাৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীত দুটি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত, কিলোহাৰ্টছ 1125। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মৃগাংক শৰ্মা আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটাৰ আছে ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে, ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মাইক্ৰফোনৰ সন্মুখত মই অৰ্ণৱ কুমাৰ নাথ।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি আহাৰ মাহৰ আজি 5 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 20 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ শনিবাৰীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ

এলবার্ট শাবার্ডে কৈছিল, আপোচ কৰিবলৈ ইচ্ছা কৰাটো হ'ল দুৰ্বলতাৰ লক্ষণ। শক্তিমান মানুহে কেতিয়াও আপোচ নকৰে।

বুদ্ধদেৱে কৈছিল, আনক দুখ দি নিজৰ কামনা আৰু সুখ কৰা লোক কেতিয়াও শত্ৰুভাৱৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাসকললৈ আগবঢ়াইছো মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত মোৰ কথা শিতানত শুনাবলৈ লৈছোঁ হীৰাৰাণী মহন্তৰ কিছু মনৰ কথা, যোগ সম্পৰ্কীয়।

নমস্কাৰ, মই হীৰাৰাণী মহন্ত, দৰং মহাবিদ্যালয়ৰ যোগ বিষয়ৰ এগৰাকী সহকাৰী অধ্যাপিকাৰূপে কৰ্মৰত। অহাকালিলৈ দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ দেশৰ লগতে বিশ্বয়ো অতি উলাহ মালহেৰে দ্বাদশ সংখ্যক যোগ দিৱস পালন কৰিব। 2015 চনৰ 21 জুন তাৰিখৰ পৰা প্ৰতি বছৰে 21 জুন তাৰিখটি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে আৰু এইবেলি দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিবলৈ সকলো আগবাঢ়িছে। আজি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মোৰ মনৰ কথা শীৰ্ষক অনুষ্ঠানটোত ময়ো যোগৰ বিষয়ত কেইটিমান মোৰ মনৰ কথা ক'বলৈ আগবাঢ়িছোঁ। আজি এই অনুষ্ঠানটোত মহিলাৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যোগৰ ভূমিকা বিষয়ত কেইটিমান কথা ক'বলৈ আগবাঢ়িছোঁ। স্বাস্থ্য হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। এজন সুস্থ ব্যক্তি নিজৰ পৰিয়াল, সমাজ আৰু দেশৰ উন্নয়নত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। বিশেষকৈ মহিলাসকলে মাতৃ, কন্যা, ভগ্নী আৰু গৃহিণী হিচাপে সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে মহিলাসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো

0: অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত যোগ হৈছে ভাৰতৰ এক প্ৰাচীন বিজ্ঞান যিয়ে শৰীৰ, মন আৰু আত্মাৰ মাজত সু সমন্বয় স্থাপন কৰে। নিয়মিত যোগ অভ্যাসে শৰীৰক সুস্থ, সবল আৰু নমনীয় কৰি ৰাখে। ইয়াৰ ফলত ৰক্ত সঞ্চালন উন্নত হয়, হজম শক্তি বৃদ্ধি পায় আৰু শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ সঠিকভাৱে কাম কৰে। আধুনিক যুগত বহু মহিলাই ঘৰৰ কাম, চাকৰি আৰু সামাজিক দায়িত্বৰ বাবে মানসিক চাপৰ সন্মুখীন হয়। অধিক মানসিক চাপে উদ্বেগ, অনিদ্ৰা, হতাশা আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যোগ আৰু প্ৰাণায়ামে মনক শান্ত কৰি মানসিক চাপ হ্ৰাস কৰে। ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পায় আৰু মানসিক স্থিৰতা লাভ হয়। মহিলাসকলৰ জীৱনত ঋতুচক্ৰ, গৰ্ভাৱস্থা আৰু ৰজনীবৃত্তিৰ দৰে বিভিন্ন জৈৱিক পৰিৱৰ্তন ঘটে। এই সময়ছোৱাত বহুতো শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। নিয়মিত যোগ অভ্যাসে ঋতুচক্ৰৰ বিষ বেদনা কমোৱাত, হৰম'নৰ ভাৰসাম্য বজাই ৰখাত আৰু গৰ্ভ অৱস্থাৰ সময়ত শৰীৰক সুস্থ ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ৰজনীবৃত্তিৰ সময়ত হোৱা বিভিন্ন অসুবিধাও যোগৰ জৰিয়তে কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি। বৰ্তমান সময়ত স্থূলতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ দৰে অসংক্ৰামক ৰোগৰ সংখ্যা বৃদ্ধি পাইছে। নিয়মিত যোগ অভ্যাসে এই ৰোগসমূহৰ আশংকা হ্ৰাস কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ফলত মহিলাসকলে অধিক সুস্থ আৰু সক্ৰিয় জীৱন যাপন কৰিব পাৰে। যোগৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে ই কোনো ব্যয়বহুল পদ্ধতি নহয়। যিকোনো বয়সৰ মহিলা ঘৰত বা মুক্ত পৰিৱেশত সহজে যোগ অভ্যাস কৰিব পাৰে। দৈনিক মাত্ৰ 20-30 মিনিট সময় যোগৰ বাবে ব্যয় কৰিলেও স্বাস্থ্যৰ যথেষ্ট উন্নতি সাধন হয়। সেয়েহে আমি সকলো মহিলাক নিয়মিত যোগ অভ্যাস কৰিবলৈ উৎসাহিত কৰা উচিত। বিদ্যালয়, মহাবিদ্যালয় আৰু সমাজৰ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে যোগৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰাটো প্ৰয়োজনীয়। শেষত ক'ব বিচাৰোঁ যে সুস্থ মহিলা মানেই সুস্থ পৰিয়াল আৰু সুস্থ পৰিয়ালে এখন সুস্থ সমাজ আৰু শক্তিশালী জাতি গঢ়ি তুলিব পাৰে। গতিকে মহিলাৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত যোগক আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰা উচিত। ধন্যবাদ।
1: অৰ্ধ আকাশ অনুষ্ঠানত এতিয়া শ্ৰোতাসকললৈ আগবঢ়াইছোঁ তেজপুৰ চান্দমাৰী সূৰ্যমুখী মহিলা সমিতিৰ এক বিশেষ অনুষ্ঠান।
2: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমূহ আইডিঅ'কে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছোঁ।
3: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত তেজপুৰ চান্দমাৰীৰ সূৰ্যমুখী মহিলা সমিতিৰ সদস্যাসকলে পৰিৱেশন কৰিবলৈ লৈছোঁ এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ এটি সমবেত কণ্ঠৰ গীত। এই গীতটি সূৰ্যমুখী মহিলা সমিতিৰ শীৰ্ষ গীত। গীতটিৰ কথা

0: বিষ্ণুৰাভাৰ সৃষ্টিত আৰু দৃষ্টিত নাৰী শীৰ্ষক এই কথিকাটি পাঠ কৰিব ববি দেৱীয়ে।
1: বিষ্ণুৰাভাৰ সৃষ্টিত আৰু দৃষ্টিত নাৰী। বিষ্ণুৰাভা অসমৰ সামাজিক সাংস্কৃতিক জীৱনৰ এটি চিৰপৰিচিত নাম। অসমৰ সমাজ জীৱনৰ অন্যতম খনিকৰ হিচাপে শংকৰদেৱ মাধৱদেৱৰ পিছতেই অসমীয়া জাতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱকে স্থান দি আহিছে। সুৰৰ দেউলৰ পূজাৰী বিষ্ণুৰাভা আছিল অসামান্য শিল্প নৈপুণ্যৰ অধিকাৰী এক বিপ্লৱী সত্তা। সেই সত্তাত নিহিত হৈ আছিল একেধাৰে সুদক্ষ খেলুৱৈ, চিত্ৰশিল্পী, নৃত্যশিল্পী, সুৰকাৰ, গীতিকাৰ, কবি, গল্পকাৰ, উপন্যাসিক, নাট্যকাৰ, অভিনেতা, সুবক্তা, ৰাজনীতিবিদ, বিপ্লৱী ইত্যাদি বহু গুণৰ সমাহাৰ। সেইকাৰণেই ক'ব পাৰি তেওঁ আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া। বৈদিক যুগৰ পৰাই ভাৰতীয় সমাজত নাৰীৰ স্থান আছিল অতি উচ্চ। মহাপুৰুষ শংকৰদেৱৰ দৃষ্টিত নাৰী আছিল পুৰুষ প্ৰকৃতি হৈবা একমতি, তেবে সেই সিজিব হৰিত ভকতি। নাৰী হ'ল সৃজনী শক্তিৰ অধিকাৰিণী, প্ৰেৰণাৰ উৎস, সেয়েহে নাৰীক প্ৰকৃতিৰ লগত তুলনা কৰা হয়। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ পদাংক অনুকৰণ কৰিয়েই এখন নতুন অসমীয়া সমাজৰ সপোন দেখা বিষ্ণুৰাভা আছিল নাৰীৰ প্ৰতি অতি শ্ৰদ্ধাশীল। সেয়েহে তেওঁ সৃষ্টি আৰু চিন্তাত নাৰীয়ে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল। নাৰীৰ সামাজিক মৰ্যাদা আৰু স্বাধীনতাৰ প্ৰতি গভীৰ চিন্তা প্ৰতিফলিত হৈছিল তেখেতৰ একমাত্ৰ উপন্যাস মিচিং কনেঙত। সমসাময়িক ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ দুৰ্দশাৰ কথা উপলব্ধি কৰি তেওঁ কলমৰে নিৰ্গত হৈছিল নিচলা আইৰে আমি খাটি অসমীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া। গীতৰ শেষত তেওঁ কৈছে ওঠত পিকৰ বোল সজোৱা পৰোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা। এই গীতটোৰ জৰিয়তে ৰাভাদেৱে অসমীয়া নাৰী ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলো দিশতে আগবাঢ়ি যাবলৈ আহ্বান জনাই বিজ্ঞান প্ৰজ্ঞানৰ সহযোগত বিশ্বৰ অন্যান্য দেশৰ মহিলাৰ দৰে

0: দেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে সকলো বাধা নেওচি অসমীয়া নাৰী আগুৱাই যাবলৈ আহ্বান জনাইছে। ৰাভাদেৱৰ এই চিন্তাই ৰক্ষণশীল সামাজিক প্ৰথা আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে কথা কয়। তেওঁ মতে মহিলাসকলে সমাজত পুৰুষৰ সৈতে সকলোৱে সমান সুযোগ লাভ কৰিব লাগে। তেওঁ এই চিন্তাত আধুনিক নাৰীবাদৰ ধাৰণা স্পষ্ট। ৰাভাদেৱৰ ৰচনাত নাৰীক সবল, প্ৰতিবাদী আৰু ৰাজনৈতিকভাৱে অধিক সচেতন, ধৈৰ্যশীল, প্ৰজ্ঞা আৰু পবিত্ৰতাৰ প্ৰতীক হিচাপে প্ৰকাশ পাইছে। উদাহৰণ হিচাপে ক'ব পাৰি অসম বুৰঞ্জীৰ মহিয়ান চৰিত্ৰ জয়মতীৰ ত্যাগ আৰু দেশপ্ৰেমক লৈ লিখা এই গীতটো, জয়া নাই জয়া নাই অসমী আইৰে চেনেহৰ যি সতী জয়মতী নাই, অসমীয়া জাতীয় জীৱনক ত্যাগ আৰু দেশপ্ৰেমেৰে সমৃদ্ধ কৰা সতী জয়মতীৰ ত্যাগৰ মন্ত্ৰেৰে নিজৰ লগতে জাতিটোক উজ্বলাই তোলাৰ বাবে অসমীয়া নাৰীক আন্তৰিকতাৰে আহ্বান জনাইছে এই গীতটোৰ জৰিয়তে। ৰাভাদেৱৰ সৃষ্টিত আন এটা বৈশিষ্ট্য হ'ল অসমৰ গ্ৰাম্য আৰু জনজাতীয় মহিলাসকলৰ জীৱনশৈলীক উজ্বলাই তোলা ভিন্ন প্ৰকাশ। গ্ৰামীণ মহিলাসকলৰ সৌন্দৰ্য, সৰলতা, কঠোৰ পৰিশ্ৰম আৰু নিকা সাংস্কৃতিক মনোভাৱৰ স্পষ্ট প্ৰকাশে ৰাভাৰ সৃষ্টিৰাজিক অধিক বৰ্ণময় কৰি তুলিছিল। গ্ৰামীণ সমাজত নাৰী আৰু প্ৰকৃতিক জড়িত কৰি তেওঁ ৰচনা কৰা অজস্ৰ গীত কবিতাৰ ভিতৰত দুটিমান এইখিনিতে উনুকিয়ালো। কাষতে কলচি লৈ যাই অ ৰচকী বাই, আজলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই, সেইদৰে তিলাই তিলাই ঘূৰি ফুৰে ওলাহতে খামটি ছোৱালী ইত্যাদি এই গীতসমূহৰ সহজ সৰল ভাষা প্ৰকাশভংগীৰ লগতে ছন্দ, অলংকাৰ আৰু চিত্ৰায়ন অতি সুন্দৰ আৰু সাৱলীল। এই গীতসমূহত পৰম্পৰাগত অসমীয়া নাৰীগৰাকীৰ সৰলতা, সৌন্দৰ্য, সাহস আৰু কৰ্ম সংস্কৃতি অসমীয়া লোক সংস্কৃতিৰ লগত সংপৃক্ত হৈ আছে। ৰাভাদেৱ আছিল চিৰসুন্দৰৰ পূজাৰী। এনে এজন ব্যক্তিৰ জীৱনলৈ প্ৰেম অহাটো নিতান্তই স্বাভাৱিক। পৰজনমত বিশ্বাসী বিষ্ণুৰাভাৰ প্ৰেম আছিল শিশুৰ দৰে পবিত্ৰ, নিষ্পাপ, নিৰ্মল। ব্যক্তিগত জীৱনত একাধিক নাৰীৰ প্ৰণয়পাশত আবদ্ধ হোৱা প্ৰেমিক বিষ্ণুৰাভাৰ প্ৰেমৰ প্ৰাপ্তি, অপ্ৰাপ্তি, মিলন, বিৰহ, আশা, নিৰাশা ইত্যাদি প্ৰভৃতিবোৰ বিবিধ চিত্ৰৰে অংকিত হৈছে তেওঁ গীতি সাহিত্যত। ক'ৰবাত যদি তেওঁ কোনো পেশীক প্ৰশ্ন কৰিছে, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, কথামালি তাৰ গন্ধ লাগি সোণৰ সপোন ভাঙেনে, সেইদৰে ক'ৰবাত তেওঁ এই জনমত নহ'লেও পৰজনমত পেয়সীৰ সৈতে একান্তভাৱে মিলিত হোৱাৰ আকাংক্ষা প্ৰকাশ কৰিছে এইদৰে, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা, সেইদৰে বিৰহ বেদনাত দগ্ধ প্ৰেমিক বিষ্ণুৰাভাই পেয়সীক সুধিছে, মেলানি বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি, উঠিবনে প্ৰিয়া তেতিয়া এবাৰ হৃদয় তোমাৰ কপি, এইদৰে প্ৰেমৰ বিবিধ আবেগ অনুভূতিৰে ৰঞ্জিত তেওঁ অলেখ গীত কবিতাত ৰাভাদেৱৰ নাৰীৰ প্ৰতি থকা প্ৰীতি আৰু শ্ৰদ্ধা বৰ্ণময় ৰূপত প্ৰকাশ পাইছে।
1: এটি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰিব টুটুমণি।

0: বৰ্তমান সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰা মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে সকলো মহিলাই জনাটো অতি প্ৰয়োজন। সেয়েহে অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ বিষয়ে কিছু কথা। আমাক জনাব সমিতিৰ সদস্যা অনু দাস দেৱীয়ে। তেখেত বৰ্তমান কনকলতা অসামৰিক চিকিৎসালয়ৰ নাৰ্ছিং বিদ্যালয়ৰ অধ্যক্ষা হিচাপে কৰ্মৰত।
1: মহিলাৰ স্তন কৰ্কট ৰোগ বৰ্তমান সময়ত কৰ্কট ৰোগে সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত দেখা দিয়া স্তন আৰু জয়াৰোগ কৰ্কট ৰোগ, প্ৰত্যেক বছৰে প্ৰায় 23 মিলিয়ন মহিলাৰ স্তনৰ কৰ্কট ৰোগ দেশত ধৰা পৰিছে। গতিকে এই ৰোগবিধৰ বিষয়ে প্ৰতিগৰাকী মহিলাই জনাটো অতি প্ৰয়োজন, কাৰণ এই ৰোগবিধ যদি সোনকালে ধৰা পৰে তেতিয়াহ'লে ইয়াক চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰিব পৰা যায়। মহিলাসকলে নিজৰ স্তন নিজেই পৰীক্ষা কৰি এই ৰোগবিধ ধৰা পেলাব পাৰে যদি ইয়াৰ লক্ষণবোৰ জানিব পাৰে। গতিকে 40 বছৰ বয়সৰ পিছৰ পৰা প্ৰত্যেকগৰাকী মহিলাই নিজেই নিজৰ স্তন পৰীক্ষা কৰিব লাগে। স্তনৰ কৰ্কট ৰোগৰ লক্ষণবোৰ: স্তনত বিষ নোহোৱা, টেমুনা হোৱা, স্তনৰ ছালৰ ৰং সলনি হোৱা বা ছালখন দাঁত খহটা হোৱা, স্তনৰ নিপুলৰ পৰা পানী ওলোৱা বা ঘাঁহ হোৱা, কাকলতিৰ তলত কোনো টেমুনা অনুভৱ কৰা। স্তনৰ কৰ্কট ৰোগ হোৱাত কিছুমান কাৰণ নিহিত হৈ আছে: দেৰিকৈ গৰ্ভধাৰণ কৰা, নিজৰ সন্তানক বুকুৰ গাখীৰ নোখোৱা,

0: খোৱা, বেছিকৈ গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰা, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, খাদ্য অভাৱ, যেনেকৈ বেছিকৈ তেলজাতীয় খাদ্য খোৱা, ইয়াৰ উপৰিও বহু দেৰিকৈ মাহেকীয়া বন্ধ হোৱা, অতি কম বয়সতে মাহেকীয়া হোৱা, বেছিকৈ মাদক দ্ৰব্য সেৱন কৰা আদি। স্তনৰ কৰ্কট ৰোগ বিশেষকৈ গাখীৰ উৎপাদনৰ মিল প্ৰডাক্ট গ্লেণ্ডৰ যিবোৰ নলী তাত হয়। লাহে লাহে ই শিৰা উপশিৰাবিলাকলৈ যায় আৰু ক্ৰমে শৰীৰৰ অংগবিলাকলৈ বিয়পি যায়, যিটো মেটাষ্টেছিছ বুলি কোৱা হয়। WHOৰ দ্বাৰা নিজৰ স্তন যাতে নিজে পৰীক্ষা কৰিব পাৰে তাৰ বাবে BSE বেছ ছেল্ফ এক্সামিনেশ্যন পদ্ধতি উদ্ভাৱন কৰা হৈছে। ইয়াৰ দ্বাৰা সোঁহাতেৰে বাওঁ স্তন আৰু বাওঁহাতেৰে সোঁ স্তন পৰীক্ষা কৰা হয়। বিশেষকৈ যিবিলাক মহিলাৰ ক্ষেত্ৰত উপৰোক্ত কাৰণবোৰ নিম্নজিত হৈ থাকে, প্ৰতিগৰাকী মহিলাই এমাহৰ মূৰে মূৰে এই পৰীক্ষা কৰিব পাৰে। বিশেষকৈ গা ধোৱাৰ সময়ত বেছি সুবিধা হয়। কেনেকৈ পৰীক্ষা কৰিব? এখন আইনাৰ সন্মুখত থিয় হৈ স্তনৰ যিকোনো সলনি লক্ষ্য কৰিব লাগে। হাতত অলপ চাবোন সানি সোঁ হাতেৰে বাওঁ স্তন আৰু বাওঁ হাতেৰে সোঁ স্তন কাকলতিৰ তলৰ পৰা ঘূৰাই ঘূৰাই দুটা আঙুলিৰে মূৰলৈকে পৰীক্ষা কৰিব লাগে, ক'ৰবাত টেমুনা আছে নেকি। বিশেষকৈ ছাল খহটা হোৱা, নিপুলৰ পৰা কোনো পানী ওলোৱা আদি পৰীক্ষা কৰিব লাগে। মাহেকীয়া হৈ থকা 10 দিনৰ আগত বা 10 দিনৰ পিছত, লগতে শিশুক স্তনপান কৰাই থকা মহিলাই এই পৰীক্ষা কৰিব নালাগে। যদি BSE বেছ ছেল্ফ এক্সামিনেশ্যন কৰাৰ পাছত মহিলাগৰাকীয়ে কিবা গোটা অনুভৱ কৰে তেন্তে তেওঁ ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব আৰু ডাক্তৰৰ পৰামৰ্শ অনুসৰি পৰীক্ষা কৰিব লাগে। BSE বেছ ছেল্ফ এক্সামিনেশ্যনৰ উপৰিও মেমোগ্ৰাফি, ছ'ন'গ্ৰাফি আদি কৰিও এই ৰোগটো ধৰা পেলাব পাৰি। প্ৰত্যেক মহিলাৰ সপ্তাহত এবাৰকৈ BSE কৰা উচিত। যিসকলৰ মহিলা
1: শ্ৰোতাসকলে ইমান পৰে অৰ্ধকাশ অনুষ্ঠানটিত তেজপুৰ চানমাৰী সূৰ্যমুখী মহিলা সমিতিৰ বিশেষ অনুষ্ঠান উপভোগ কৰিলে। এয়া আকাশবাণী তেজপুৰ, খন্তেক পিছতেই অৰ্থাৎ 6 বজাৰ পৰা দিল্লী কেন্দ্ৰযোগে হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্ৰোতাসকলে আৰাধনা অনুষ্ঠানত অনিমা বৰাৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এই ঘোষণাৰ পিছতেই শ্ৰোতাই শুনিবলৈ পাব গীতালী। আজিৰ গীতালী অনুষ্ঠানত শ্ৰোতালৈ আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ কেইটিমান গীত। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 প্ৰচাৰিত ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 কেৰিয়াৰ সম্পৰ্কীয় অনুষ্ঠান কেৰিয়াৰ গাইড। 7:50 আজিৰ দিনটোৰ ওপৰত আধাৰিত আমাৰ পোনপটীয়া অনুষ্ঠান আজিৰ দিনটো শ্ৰোতাসকললৈ আগবঢ়োৱা হ'ব। 8:00 বাতৰিৰ শিৰোনাম। 8:02 কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ 58 স্মৃতি দিৱস উপলক্ষে শ্ৰোতালৈ আগবঢ়োৱা হ'ব এখনি আলক্ষ্য, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। 8:32 বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত। 8:45 দিল্লী কেন্দ্ৰযোগে প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 প্ৰচাৰিত News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উপলক্ষে শ্ৰোতালৈ আগবঢ়োৱা হ'ব বিষ্ণুপ্ৰসাদ ৰাভাৰ কেইটিমান গীত। আৰু 9:30 সাহিত্য কানন অনুষ্ঠানটি শ্ৰোতাই শুনিবলৈ পাব। 10:00 শ্ৰোতালৈ আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ কেইটিমান গীত। আৰু 10:30 আমাৰ আজিৰ এই অধিৱেশনৰ অন্ত পৰিব। এয়া আছিল আমাৰ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ গীতালী। আজিৰ গীতালী অনুষ্ঠানত আৰম্ভণিতেই শুনাবলৈ লৈছোঁ দিলৱালে বোলছবিত কুমাৰ চানু আৰু অলকা আগ্নিকৰ কণ্ঠৰ এই গীতটি।

0: সেয়া আছিল অনুরূপা বেনার্জীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
2: TLI है ना,
3: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा, और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
4: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58সংখ্যক স্মৃতি দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন, কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আখৰা, পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ, আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে আফগানিস্তানৰ 219 ৰানৰ লক্ষ্য। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰি কয় যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে আনুষ্ঠানিক পত্ৰ লাভ কৰিছে। ব্ৰিটিছ ৰাষ্ট্ৰদূত হাৰ্ভে ডেফলিনে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাক পত্ৰযোগে কালিৰে পৰা এই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি জনাইছে। এই সন্দৰ্ভত ডঃ শৰ্মাই এইদৰে কয়।
5: ইউৰোপিয়ান ইউনিয়নৰ এম্বেচাডৰ হাৰ্ভে ডেলফিন, তেওঁ কিছুদিন আগত গুৱাহাটীলৈ আহিছিলে। আজি তেওঁ আমাৰ অসম চৰকাৰৰ মুখ্য সচিবক এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ইমান দিনে ইউৰোপিয়ান ইউনিয়নে তেওঁলোকৰ দেশৰ পৰ্যটকসকলক অসমলৈ আহিবৰ কাৰণে বাধা প্ৰদান কৰিছিলে বা সতৰ্ক কৰিছিলে যে অসম এখন অশান্ত জৰ্জৰিত ৰাজ্য, তাতে পৰ্যটকসকল নোযোৱা ভাল আৰু গ'লেও যথেষ্ট সতৰ্ক হৈ থকাৰ প্ৰয়োজন। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপিয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেচেডৰগৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা বা ৰেষ্ট্ৰিকশ্যন বা সীমাবদ্ধতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে।
4: জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে তৎপৰতা অৱলম্বন কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ, পৰিবহণ, সকলো ব্যৱস্থাপনা নিয়াৰিকৈ

0: পৰিচালনা কৰিবলৈ এই বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীক প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালচোৱাত সংগতিবলৈ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ বাবেই গুৱাহাটী মহানগৰক নতুনকৈ সজাই পৰাই তোলা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে মহানগৰক চাফ চিকুণ কৰাৰ লগতে ৰাজহুৱা স্থানত নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে। মহানগৰৰ বিভিন্ন স্থানত গছপুলি ফুল ৰোপণৰ উপৰিও ষ্ট্ৰীট লাইট ডিভাইডাৰসমূহত ৰং কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পাথৰকুৰিৰ মেগজিনস্থিত সাধনী ভৱনত সদৌ অসম চুটীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় আৰু এটা ছাত্ৰাবাস মুকলি কৰে। ৰাজ্য চৰকাৰৰ আন ঠাইত পুঁজি আৰু চুটীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ প্ৰায় 5 কোটি টকাৰ ব্যয়েৰে এই কাৰ্যালয় আৰু ছাত্ৰাবাসটো নিৰ্মাণ কৰা হৈছে। ছাত্ৰাবাসটো মুকলি কৰি ডঃ শৰ্মাই কয় যে দীৰ্ঘ দিনৰে পৰাই গুৱাহাটীৰ মাজমজিয়াত চুটীয়া ছাত্ৰ সন্থাৰ বাবে এটা আধুনিক উন্নতমানৰ কাৰ্যালয়ৰ প্ৰয়োজন আছিল আৰু আজি এই প্ৰয়োজন বাস্তৱত ৰূপায়িত হ'ল। তেওঁ কয় যে গুৱাহাটীলৈ অধ্যয়নৰ বাবে অহা ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন কামত গুৱাহাটীলৈ অহা জনগোষ্ঠীটোৰ লোকসকল এই নতুন ভৱনৰ জৰিয়তে উপকৃত হ'ব। অনুষ্ঠানত চুটীয়া জাতিৰ স্বাভিমান বীৰাংগনা সতী সাধনীৰ কথা উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অসমৰ ইতিহাসত মহিয়সীগৰাকী নাৰী শক্তিৰ শৌৰ্য বীৰ্যৰ এটা চিৰন্ত প্ৰতীক। চুটীয়াসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাস অতি প্ৰাচীন বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বিগত 10 বছৰত ৰাজ্য চৰকাৰে চুটীয়া জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ সৈতে আলোচনাৰ জৰিয়তে জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলাই আহিছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, বিমল বৰা, অশ্বিনী ৰায় চৰকাৰকে ধৰি চুটীয়া ছাত্ৰ সন্থা, চুটীয়া উন্নয়ন পৰিষদ আৰু চুটীয়া জাতি সন্মিলনীৰ ভালেমান নেতাকৰ্মী উপস্থিত থাকে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী 3-দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব। কাইলৈ বিয়লি ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰি মন্ত্ৰীগৰাকীয়ে পোনে পোনে দুলীয়াজানত উপস্থিত হ'ব। মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ লগত এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰিব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অইলৰ তৈলখাত আৰু চাহ বাগিচা পৰিদৰ্শন কৰাৰ লগতে অইল ইণ্ডিয়াৰ বিষয়া আৰু ডিব্ৰুগড় জিলা আয়ুক্তৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হ'ব। 23 জুনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিগবৈ ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ ডিগবৈ ৰিফাইনেৰী পৰিদৰ্শন কৰাৰ লগতে উদ্যোগ প্ৰতিষ্ঠানটোত বিষয়া আৰু তিনিচুকীয়া জিলা আয়ুক্তৰ সৈতেও আলোচনাত মিলিত হ'ব। ডিব্ৰুগড়ৰ সমীপৰ লেকাইত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন কৰে। ডিব্ৰুগড়ৰ লেকাইত ইয়াৰ পূৰ্বে স্থাপন কৰা আৰু কাৰ্যক্ষম হৈ থকা আৱৰ্জনা নিষ্কাশন প্ৰকল্পটোৰ বিশাল চৌহদতে এই সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰটো স্থাপন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত অসম প্ৰদূষণ বোৰ্ডৰ অধ্যক্ষ, ডিব্ৰুগড় জিলা আয়ুক্ত, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ সচিবকে ধৰি সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এইটো প্ৰথম সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে। এই প্ৰকল্পটোত ৰাসায়নিক আৱৰ্জনা, বায়মেডিকেল আৱৰ্জনাকে ধৰি সকলো ধৰণৰ আৱৰ্জনা পৰ্যায়ক্ৰমে নিষ্কাশন কৰাৰ ব্যৱস্থা উপলব্ধ হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
1: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধিনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজান পীৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধিনী বঁটা আগবঢ়োৱা হয়। অসমৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হয়।

0: অনুষ্ঠানত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় মুখ্য অতিথি হিসাবে উপস্থিত থাকি এইদরে কয়।
1: কলাগুরু বিষ্ণুপ্রসাদ রাভাদেবর স্মৃতি ধন্য রাভা দিবস উপলক্ষে মই সমগ্র অসমবাসীক আন্তরিক শুভেচ্ছা জ্ঞাপন করছো। এই মহান মনীষীগরাকীর চরণ কমলত সমগ্র রাজ্যবাসীর হয়ে মোর সশ্রদ্ধ প্রণিপাত নিবেদন করছো। আজির এই পবিত্র দিনট আমি কেবল রাভাদেবক সুৱৰণ কৰিবলৈ সমবেত হোৱা নাই, বরঞ্চ তেওঁ দেখুৱা বিশাল মানবতাবাদী দর্শন, সাংস্কৃতিক সমন্বয়ৰ বার্তা আৰু শোষিত নিষ্পেষিত সমাজৰ মুক্তিৰ যি মহা সংগ্রাম, তাক আমাৰ বুকুত নতুনকৈ ধারণ কৰাৰ সংকল্প লবৰ বাবে আমি এই স্থানত একত্রিত হৈছো।
0: অনুষ্ঠানত সাংস্কৃতিক পরিক্রমা বিভাগৰ মন্ত্রী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিশপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নির্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডক্টৰ অনিল শইকীয়া উপস্থিত থাকে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগত বিষ্ণুৰাভা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে জুবিন ফেন ক্লাবৰ বহু সদস্য উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে এইদৰে কয়।
2: জুবিন গাৰ্গৰ কাৰণে কলাগুৰুজনা সদায় তেওঁৰ আদৰ্শ, তেওঁৰ গোটেইখিনি জাতীয় জীৱনক উদ্বুদ্ধ কৰি আছিলে জুবিনৰ গোটেই সত্তাক আচলতে কলগুৰু, আৰু সেয়া অকল জুবিন বুলিয়েই নহয়, আমাৰ সকলোৰে প্ৰাণে প্ৰাণে কলাগুৰু বা ৰূপকোঁৱৰ হওক বা ভূপেন মামা হওক, আমাৰ সকলো সত্তাত তেওঁলোক সদায় জীয়াই থাকিব। আজি তেখেতৰ মৃত্যুতিথিত বিষ্ণুৰাভা দিৱস, আমি যিহেতু জুবিন থকা হ'লে তেওঁ নিজে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁ ক'ৰবাত নহয় ক'ৰবাত কৰিলেহেঁতেন, গতিকে আজি আমি জুবিন ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লৈছোঁ আৰু কলাগুৰুজনাৰ সৃষ্টিৰ আজি আমি ৰোমন্থন কৰিম, সকলোৱে চৰ্চা কৰিম।
0: সদৌ অসম ছাত্ৰ সন্থাই কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিৰ ৰাস মন্দিৰ প্ৰাংগণত ৰাভা দিৱস উদযাপন কৰিছে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনতো ৰাভা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এইদৰে কয়।
3: যিসকল খনজন্মা পুৰুষে অসমৰ সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়ায়, বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা অসমীয়া জাতিক সদায় অনুপ্ৰাণিত আৰু উদ্বুদ্ধ কৰি আহিছে, সেইসকলৰ ভিতৰত এগৰাকী হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। কাৰণ ৰাভাদেৱৰ খুব বহুত বেছি দীঘলীয়া জীৱন পৰিক্ৰমা নাছিল, এই কম জীৱন পৰিক্ৰমাৰ ভিতৰতে এটা জীৱনত এজন মানুহে কিমান কাম কৰিব পাৰে সেই কথা তেওঁৰ জীৱন চৰ্যাই আমাক সোঁৱৰাই দিয়ে। কাৰণ ৰাভাদেৱ গীতিকাৰ, সুৰকাৰ, কথাশিল্পী।
0: ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰি গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত দিনযোৰা কাৰ্যসূচীৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে ৰাভা দিৱস উদযাপন কৰা হয়। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰী উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণুৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। কাৰ্বি আংলং জিলাতো ডিফু সাহিত্য সভাৰ উদ্যোগত ডিফুৰ ৰাংচিনা ভৱনত ৰাভা দিৱস উদযাপন কৰা হৈছে। ওদালগুৰি জিলা সাহিত্য সভাই শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সহযোগত ভোলাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰিছে। কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাভা দিৱস উপলক্ষে এক গাম্ভীৰ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে ৰাভা সংগীত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। এই আখৰাত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰে গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেচনেল টেষ্টিং এজেঞ্চীক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যৰে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে

0: warfare. The government has notified the expansion of central drugs laboratory functions at Chaudhary Charan Singh National Institute of Animal Health in Baghpat, Uttar Pradesh for veterinary vaccine testing. With the latest notification, the scope of testing at the institute has been substantially expanded from testing 2 vaccines to now test 42 veterinary vaccines. The ministry said that the notification will further strengthen the regulatory framework for ensuring the quality, safety and efficacy of veterinary vaccines. The first batch of pilgrims undertaking the Kailash Mansarovar Yatra 2026 crossed into China through the Nathula Pass today, marking the commencement of their onward journey. Governor of Sikkim Om Prakash Mathur flagged off the batch in the presence of Minister of Tourism Shering Tendu Bhutia. According to the schedule, the pilgrims are expected to reach Gyangte today. The Mansarovar Parikrama is slated for 27 June and the first batch is scheduled to return to Gangtok on 1st of next month. In cricket, Afghanistan have set a target of 219 runs for India in the third and final ODI in Chennai. In reply, India were 132 for no loss in 17 overs when reports last came in. And that is the end of this news bulletin.
1: Eya Akashvani. Battery Kuisu, Onkuriti Harmai, Eter Podan Battery Homuhol Rastogoti Simuti Dropodi Rumekoi, the Duroki Hahon, Arubis Sonata Hokolo Hoite, Gotham Murak Alusna Toyote, Podan Monti, Bisodorba, the Hormorjada, Arupa Biti Korise. Bivino Koilan Murak Asoni, Arhozagotamula Product Kapodara, Nizoka Hobol Kuri, Jonathan Homproda Homohe, the Hormonians that are Hokri on Kokohan Karisape, Atmoproka Kurseuli, Podan Monti Norendra Mudia Proka Kurise. কেন্দ্ৰ গৃহ আৰু সমবায় মন্ত্ৰী অমিত শাহে মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1435 কোটিৰ অধিক টকা ব্যয় সাপেক্ষে শ্ৰী অম্বাবাই মন্ত্ৰী উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে সমগ্ৰ বিশ্বতে কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয় দফাৰ দিনখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে এতিয়া শুনক বিতং বাতৰি Rastabri Simoti Dopodi Murme, as a Pradhamonti Narendomodic Puyohi Pronkakori Koi, the Durorke Hakon, Arubisoneta Hokolo Hote, Gotham Mulok Alasonar Zoyote, Teo Bisodorbara de Hormorzoda, Arupra Briticorise. Urisar Moivanzilar, Rairangpurat, Mohan Charan Majunetitor, Rajasokar Connor, Dubosre Karzokal Puno Huapoleke, Ajita Honjana Hobat Onkogro Hankori, Rastabri Korake Koi, the Pradhamonti Modunetitor, Parote, Bisod Hanti Alasona, our Hosogitar Conto Hisabe, Atmo Procacoribole, Homoto Hise. তেওঁ কয় যে বিশ্বৰ বহুকেইটা অঞ্চল সংঘাত আৰু অনিশ্চয়তাৰে যুঁজি থকাৰ সময়তে ভাৰতে কূটনৈতিক আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰে বিবাদ মীমাংসাৰ পোষকতা কৰি আহিছে কোভিড 19 মহামাৰীৰ সময়ছোৱাত দেশে আগবঢ়োৱা মানৱীয় সাহায্যৰ কথা স্মৰণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰতিষেধক অক্সিজেন আৰু জৰুৰীকালীন চিকিৎসা সামগ্ৰী যোগান ধৰি বহু ৰাষ্ট্ৰক সহায় কৰিছিল যাৰ জৰিয়তে বিশ্বজনীন সংহতি আৰু মানৱ কল্যাণৰ প্ৰতি থকা দেশৰ দায়বদ্ধতা প্ৰতিফলিত হৈছিল দেশৰ দীৰ্ঘকালৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰীমোদীক ৰাষ্ট্ৰপতিগৰাকীয়ে অভিনন্দন জনায় আৰু দেশৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীৰ নেতৃত্বই দেশক সমৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিৰ দিশে আগুৱাই লৈ যাব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে উল্লেখযোগ্য যে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা সবলীকৃত হয় জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ ৰাইৰংপুৰত মোহন শৰ্মাজীৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকাল পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে দশক দশক জুৰি জনজাতীয় লোকসকলে সন্মুখীন হৈ অহা পঞ্চনৰ স্থান বৰ্তমান শিক্ষা স্বাস্থ্য জীৱিকা আৰু সামাজিক প্ৰগতিৰ নতুন সুযোগে লাভ কৰিছে প্ৰধানমন্ত্ৰীয়ে উৰিষ্যা চৰকাৰক দুবছৰীয়া কাৰ্যকালত লাভ কৰা সাফল্যৰ বাবে প্ৰশংসা কৰে আৰু শ্ৰীমাজীৰ নেতৃত্বত ৰাজ্যখনে দ্ৰুত উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে 37,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে লগতে পূব ভাৰতৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বোদয় দৃষ্টিভংগীৰ কথা দোহাৰে ভাষণ প্ৰসংগত শ্ৰীমোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে আজি পুৱাৰ ভাগত ৰাষ্ট্ৰপতিগৰাকীৰ জন্মভূমি ময়ূৰভঞ্জৰ পাহাৰপুৰৰ গাঁওখন ভ্ৰমণ কৰাটো সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰে ময়ূরভঞ্জৰ এগৰাকী জীয়ৰীয়ে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদ অলংকৃত কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে

ভাৰপুৰত শীঘ্ৰে নবীকৰণযোগ্য শক্তিৰে পৰিচালিত আৰু আধুনিক ৰাজহুৱা আন্তঃগাঁথনিৰে সুসজ্জিত সৌৰগাঁও হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে। উৰিষ্যাৰ ৰাজ্যপাল ডঃ হৰিবাবু তাম্ভাৱতি আৰু মুখ্যমন্ত্ৰী চিম্মাজী এই অনুষ্ঠানত উপস্থিত থাকে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1,445 কোটিৰো অধিক টকা ব্যয়সাপেক্ষ শ্ৰী অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে ঐতিহাসিক কাৰ্বি নগৰত থকা শ্ৰী অম্বাবাই মন্দিৰ সমগ্ৰ দেশৰ ভক্তসকলৰ এটি প্ৰধান বিশ্বাস আৰু উপাসনাৰ কেন্দ্ৰ। তেওঁ কয় যে প্ৰকল্পটোৱে মন্দিৰটোৰ ঐতিহাসিক সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক সুৰক্ষিত ৰাখি ইয়াক আধুনিক তথা তীৰ্থযাত্ৰীক আকৰ্ষিত কৰিব পৰা স্থানত পৰিণত কৰিব। তেওঁ কয় যে এই প্ৰকল্পটোৱে ভক্তসকলৰ সা সুবিধা বৃদ্ধি কৰাৰ লগতে ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে কোলহাপুৰৰ স্থান উন্নীত কৰিব। শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 12 বছৰত উন্নয়ন, সাংস্কৃতিক পুনৰুজ্জীৱন, ৰাষ্ট্ৰীয় সুৰক্ষা আদিৰ ক্ষেত্ৰত দেশে বিশেষভাৱে অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে এই সময়ছোৱাক দেশৰ ইতিহাসে ৰূপান্তৰকাৰী বিকাশৰ সময় হিচাপে স্মৰণ কৰিব। দেশৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক ক্ষেত্ৰসমূহ সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্পই কেৱল তীৰ্থযাত্ৰীৰ বাবে আন্তঃগাঁথনি উন্নয়ন কৰাই নহয়, বৰঞ্চ কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰাৰ লগতে স্থানীয় অৰ্থনীতিও উন্নীত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে সীমা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। এই অভিলাষী মন্দিৰ উন্নয়ন প্ৰকল্পটোৱে ঐতিহাসিক স্থান সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটন কেন্দ্ৰিক উন্নয়নক ত্বৰান্বিত কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুগলী জিলাৰ তাৰাকেশ্বৰত আয়োজিত পশ্চিমবংগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ লগতে দেশৰ 9,44,00,000ৰো অধিক কৃষকক উপকৃত কৰাৰ বাবে 18,880 কোটি টকাৰ PM কিষাণ আঁচনিৰ 23 সংখ্যক কিস্তি মুকলি কৰি দিয়ে। শ্ৰীমোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে পশ্চিমবংগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে ৰেল, কৃষি, গ্ৰাম্য উন্নয়ন, মীনপালন আৰু পশুপালন ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ উন্নয়নৰ হকে বিজেপি চৰকাৰে দ্ৰুতগতিত কাম কৰা আৰম্ভ কৰিছে। তেওঁ লগতে ঐতিহাসিক পশ্চিমবংগ দিৱসে ৰাজ্যখনৰ উন্নয়নক অনুপ্ৰাণিত কৰিব বুলিও আশা প্ৰকাশ কৰে। সমগ্ৰ বিশ্বতে কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপন কৰা হ'ব। এইবাৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সুস্থ বাৰ্ধক্যৰ বাবে যোগ বিষয়বস্তুৰে যোগাসন সুস্থ, সক্ৰিয় আৰু মৰ্যাদাপূৰ্ণ বয়স বৃদ্ধিৰ বাবে আজীৱন অনুশীলন হিচাপে গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যোগাসনৰ অনুশীলনত নেতৃত্ব দিব। পুৱা 5 বজাৰ পৰা ৰেড ৰোডত হ'বলগীয়া ৰাষ্ট্ৰীয় উদযাপনৰ আৰম্ভণিতে সভাস্থলীত হাজাৰ হাজাৰ যোগ অনুৰাগীয়ে অংশগ্ৰহণ কৰিব। আনহাতে সমগ্ৰ ভাৰত আৰু বিদেশৰ পৰা লাখ লাখ নাগৰিকে ভাৰ্চুৱেলি যোগদান কৰাৰ সম্ভাৱনা আছে। ইপিনে সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, ঐতিহাসিক স্থান আৰু যোগ পৰম্পৰাক সংযোগ কৰি দেশৰ 100টা ঐতিহাসিক স্থানত বিশেষ যোগ উদযাপনৰ আয়োজন কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, উৰিষ্যাৰ কোৰ্ণক, কৰ্ণাটকৰ হাম্পি, তামিলনাডুৰ মহাবলীপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ, তেলেংগানাত হায়দৰাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰকে ধৰি 12টা বিশিষ্ট স্থানত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ সমন্বয়ত বিদেশৰ 210টাতকৈ অধিক ভাৰতীয় দূতাবাসে সমগ্ৰ বিশ্বৰ প্ৰায় 2,500টা স্থানত যোগ অনুষ্ঠানৰ আয়োজন কৰিব। ইপিনে দিল্লীত শান্তিপথ, যমুনা স্পৰ্টছ কমপ্লেক্স, কৰ্তব্যপথ, নিউ মতিবাগ, চি পি চেণ্ট্ৰেল পাৰ্ক, তালকোট্ৰা গাৰ্ডেনকে ধৰি বিশেষ ৰাজহুৱা স্থানত যোগ উদযাপনৰ আয়োজন কৰা হৈছে। ভাৰতৰ দক্ষিণ কোৰিয়াই লোক প্ৰশাসন আৰু ডিজিটেল প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে উভয় দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰিছে। আজি নতুন দিল্লীত কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী ইউন হুজুংহুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ডিজিটীয় প্ৰশাসন, ই প্ৰশাসন, সামৰ্থ বৃদ্ধি আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদানৰ ক্ষেত্ৰত উভয় দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ডঃ সিঙে কয় যে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ে গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্যৰ লগতে আইনৰ শাসনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীসিঙে লগতে উভয় দেশে লোক প্ৰশাসন আৰু উদ্ভাৱন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা কৰে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে আজি গোৱাৰ পানাজীত আয়োজিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত দলটোৰ সাংগঠনিক প্ৰস্তুতি পৰ্যালোচনা কৰে। দলীয় কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমুৰুগানে প্ৰতিগৰাকী যোগ্য নাগৰিকে যাতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাক নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।

0: চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 15 অভাৰ 3টা বলত 1 উইকেট নেহেৰুৱাকৈ 123 ৰাণ সংগ্ৰহ কৰিছে। ভাৰতে ইতিমধ্যে শৃংখলাটোত 2-0 অগ্ৰগতি লাভ কৰিছে। ভাৰতৰ অস্মিতা চলিহা মাকা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত কোৰিয়াৰ পাৰ্ক গায়নৰ বিৰুদ্ধে 21-17, 21-9 ছেটত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছে। বিভিন্ন কল্যাণমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সবল কৰি জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কিন্তু গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1,445 কোটিৰ অধিক টকা বিক্ষাপক্ষ শ্ৰী অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। সমগ্ৰ বিশ্বতে কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো কেৰিয়াৰ সম্পৰ্কীয় অনুষ্ঠান কেৰিয়াৰ গাইড।
2: আকাশবাণী তেজপুৰ, এতিয়া আমি আৰম্ভ কৰিব লৈছো আমাৰ কেৰিয়াৰ গাইড অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ কেৰিয়াৰ গাইড অনুষ্ঠানটি। আমাৰ আজিৰ আলোচ্য বিষয়টি হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে কেৰিয়াৰ গঢ়াৰ কি কি সুযোগ আছে। আমি এই সম্পৰ্কে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ চৰ্চিতা ফাউণ্ডেশ্যনৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ হীৰক তালুকদাৰক। তালুকদাৰ, আমাৰ এই অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ।
3: ধন্যবাদ ছাৰ।
2: বিজ্ঞান শাখা সদায় ছাত্ৰ ছাত্ৰীৰ মাজত এক জনপ্ৰিয় শাখা বুলি আমি ক'ব পাৰোঁ। এতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানে বৰ্তমান সময়ত কেৰিয়াৰৰ কি সুযোগ আছে?
3: পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। বৰ্তমান পৰিস্থিতিটো চাই মই এই মানে যোনটো বেলেগ বেলেগ শাখা আছে সেই শাখাখিনিক মই প্ৰধানত 4টা ভাগত ভাগ কৰিব বিচাৰিছোঁ।
2: নিশ্চয়।
3: প্ৰথম হৈছে আপোনাৰ সচৰাচৰ চলি অহা ডক্টৰ বা ইঞ্জিনিয়াৰ। দ্বিতীয়তে হৈছে আপোনাৰ ৰিচাৰ্চ অথবা গৱেষণা। তৃতীয়তে হৈছে আপোনাৰ কৰ্পৰেট ছেক্টৰ বা আপোনাৰ কোম্পেনীৰ যোনবোৰ চাকৰি হয় সেইবোৰ। আৰু চতুৰ্থতে হৈছে আপোনাৰ চৰকাৰী চাকৰি। এইখিনি মই প্ৰধানত এই 4টা ভাগত গোটেইখিনি ভাগ কৰিব বিচাৰোঁ।
2: নিশ্চয়।
3: তাৰে ভিতৰতে লাইক আপোনাৰ ডক্টৰ বা ইঞ্জিনিয়াৰ হওক, সেইটোতো সকলোৱে জানে। আজিকালি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক কেৱল বা তেওঁলোকৰ ল'ৰা ছোৱালীসকলক সেইটোৱে কয় যে ডক্টৰ বা ইঞ্জিনিয়াৰ হওক, কিন্তু তাৰ বাহিৰেও বিজ্ঞান শাখাত আৰু বহুতো
2: স্কোপ আছে বুলি ক'ব
3: পাৰি। স্কোপ আছে, বহুত বেলেগ বেলেগ ক্ষেত্ৰত বহুতো স্কোপ আছে। সেই বিষয়ত আমি নেক্সটখিনি আমি আলোচনা কৰিব পাৰিম।
2: নিশ্চয়। এতিয়া হয়তো অলপ আগতে আপুনি ক'লে যিটো কথা যে বহুতে ভাৱে মানে কেৱল চিকিৎসা বা অভিযান্ত্ৰিক সেৱা মানে ইঞ্জিনিয়াৰিং বা নহ'লে হয়তো ডক্টৰ মেডিকেল লাইনৰ, গতিকে এই ধাৰণাটো মানে কিমান সঠিক বুলি আপুনি ভাবে? এই দুটা ক্ষেত্ৰৰ বাবে অলপ আগতে আপুনি ক'লে যিটো আপুনি ভাগ কৰিছে নহয় জানো চাৰিটা।
3: মোৰ মতে কেৱল এইটো ক্ষেত্ৰত গৈ যে ল'ৰা ছোৱালী ছাকচেছফুল হ'ব পাৰে সেনেকুৱা কথা নহয়, আৰু বহুতো ক্ষেত্ৰ আছে। ধৰক আপুনি যদি কৰ্পৰেট ছেক্টৰতে চাই, আপোনাৰ বহুতে এতিয়াতো হৈছে বিটেক কৰি কিনে কৰ্পৰেটত যায় বা কোম্পানীৰ চাকৰি কৰে, সেইটো আমি জানো।
2: হয়।
3: কিন্তু ল'ৰা বা ছোৱালী এজনীয়ে আপোনাৰ BSc কৰি কিনেও কোম্পানীৰ চাকৰিত জইন কৰিব পাৰে, বা আপোনাৰ ৰিচাৰ্চৰ ফালেদি গৈ কিনেও আপোনাৰ কোম্পানীৰ চাকৰিত জইন কৰিব পাৰে, যিটো কথা হয়তো বহুতো অভিভাৱকে আজিকালি টাইমত সেইটো কথা অনুধাৱন নকৰে।
2: বহুতে বাণিজ্য শাখা পঢ়িব লাগে বুলি এটা ধাৰণা
3: হয়। হয় হয়, বাণিজ্য শাখা বহুতে ভাবে কি যে বাণিজ্য শাখা কৰিলোঁ দেন আমি বিজনেছৰ ছাইডত গ'লোঁ বা কোম্পানীৰ ছাইডত গ'লোঁ, সেইটো আমাৰ কাৰণে বেছি মানে গ্ৰহণযোগ্য যেন ভাৱ হয়। কিন্তু সঁচা আমি BSc কৰি কিনেও আমি কোম্পানীৰ ছাইডত যাব পাৰোঁ। আৰু তাৰ বাহিৰেও আপোনাৰ যোন বেলেগ বেলেগ চৰকাৰী চাকৰিও আছে বৰ্তমান সময়ত, সেইবোৰো বহুতখিনি আমি সেইখিনিক আমি মানে একচেপ্ট কৰি ল'ব পাৰোঁ সেই চৰকাৰী চাকৰিখিনিকো।
2: হয়, মানে সেই ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়িব পাৰে নহয় জানো।
3: হয় হয়।
2: এতিয়া ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্স লৈ পিনে যদি যিসকলে মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে কোন ক্ষেত্ৰত আগবাঢ়িব?
3: ফিজিক্স কেমেষ্ট্ৰি লোৱাৰ বাহিৰে তেওঁলোকে এটা কৰিব পাৰে কি, এটাতো আমি সকলোৱে জানো MBBS, ঠিক আছে, ডক্টৰী সেৱা।

0: পাত। কিন্তু তাৰ বাহিৰেও আৰু এটা ডিগ্ৰী আছে BVSC, BVSC হৈছে মানে ভেটেনেৰি ছায়েন্সত, যোনটো পশুপালন ক্ষেত্ৰত হওক বা পশু চিকিৎসা ক্ষেত্ৰত হওক আমি সেইটো ফালে যাব পাৰোঁ। তাৰ বাহিৰে আমি কৰিব পাৰোঁ কি BSc ইন বায়'টেকনলজি বা BSc ইন আপোনাৰ এগ্ৰিকালচাৰেল টেকন'লজি বা BSc আপোনাৰ BSc ইন বায়' ইনফৰ্মেটিক্স বা BSc ইন ফৰেনচিক ছায়েন্স। সেইখিনি ক্ষেত্ৰতো যিবোৰ ছাত্ৰ ছাত্ৰীয়ে বায়'লজি লৈছে তেওঁলোকে এইটো ক্ষেত্ৰত যাব পাৰে। তাৰ বাহিৰেও আজিকালি টাইমত আমি আপুনি দেখাই পাব মেক্সিমাম ছোৱালী আপোনাৰ লোৱা দেখা হ'ব BSc ইন নাৰ্ছিং লোৱা দেখা হ'ব, BA আৰু বহুতো ল'ৰাই আজিকালি লয় যোনটো হৈছে BSc ইন ফাৰ্মাচিউটিকেলছ মানে বি ফাৰ্ম ডিগ্ৰীটো। সেইটো এটা বৰ্তমান সময়ত এটা অতিকৈ মানে ছাকচেছফুল লাইন বুলি ক'ব পাৰে আপুনি বি ফাৰ্ম ডিগ্ৰীটো, বা আপোনাৰ BSc ইন ৰেডিঅ'লজিও আছে যিবোৰ আজিকালি টাইমত মেক্সিমাম ল'ৰা ছোৱালী সেইটো ছাইডে যোৱা আমি দেখা পাওঁ মানে বহুত ক্ষেত্ৰত।
1: আৰু এটা যিটো PCB মানে ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি,
0: হয়
1: সেই মানে ছাবজেক্টলৈ যিসকলে পঢ়িছে তেওঁলোকৰ MBBSৰ বাহিৰেও আৰু কি ভাল কেৰিয়াৰ হ'ব পাৰে তেওঁলোকৰ বাবে?
0: এই মুহূৰ্তত মই যিখিনি কৈ উঠিলোঁ ধৰক ভেটেনেৰি ছায়েন্সটো বায়'লজি, আপোনাৰ যদি বায়'লজিত ভাল দখল আছে তেতিয়াহ'লে আপুনি ভেটেনেৰি ছায়েন্সত যাব পাৰে, মানে পশু চিকিৎসা হওক বা পশুপালনৰ ক্ষেত্ৰতে হওক, বা আপোনাৰ বায়' ইনফৰ্মেটিক্স এটা অত্যন্ত সুন্দৰ ডিগ্ৰী এটা আমি ক'ব পাৰোঁ, যোনটো মেক্সিমাম আপোনাৰ ইনষ্টিটিউটত আচলতে এইটো ডিগ্ৰীৰ বেচেলৰ্ছ কৰিব পোৱা নাযায়। আপুনি ধৰক বচা বচা কেইখনমান ইউনিভাৰ্চিটি বা বচা বচা কেইখনমান কলেজেহে এইটো ডিগ্ৰী প্ৰদান কৰে বায়' ইনফৰ্মেটিক্স, সেইটো আপোনালোকে যাব পাৰে, বা BSc ইন ফৰেনচিক ছায়েন্স কৰিব পাৰে। ফৰেনচিক ছায়েন্সৰ ইতিমধ্যে আমাৰ অসম চৰকাৰত আমাৰ মাননীয় শ্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়ে কৈছে ফৰেনচিক ছায়েন্সৰ এখন ইনষ্টিটিউট আমাৰ অসমত খুলিব, গতিকে সেইটো ক্ষেত্ৰতো এটা অত্যন্ত মানে ভাল খবৰ আচলতে। সেইটো ক্ষেত্ৰত আচলতে ল'ৰা ছোৱালীয়ে কনচিডাৰ কৰিব পাৰে BSc ইন ফৰেনচিক ছায়েন্স লোৱাটো।
1: আৰু যিসকলে গণিত আৰু কম্পিউটাৰ ছায়েন্স মানে আছে তেওঁলোকৰ বাবে বৰ্তমান সময়ত যিটো মানে খুবেই প্ৰচলিত আচলতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, আমি AI বুলি কওঁ, ডাটা ছায়েন্স বা চাইবাৰ ছিকিউৰিটি, এইবিলাকৰ কেনেকুৱা সম্ভাৱনাটো
0: এতিয়াৰ টাইমত? আপোনাৰ ক'ব পাৰে কি যে যিসকল ল'ৰা ছোৱালীয়ে গণিত বিষয়টো লৈ তাৰপিছত আপোনাৰ টেকন'লজিৰ ক্ষেত্ৰত আগবাঢ়ি যায়, মানে যোনে আপোনাৰ ধৰক কোনোবাই কম্পিউটাৰ ছায়েন্সত ডিগ্ৰী ল'লে, তাৰপিছত কোনোবাই তাৰপিছত চাইবাৰ ছিকিউৰিটিৰ পিনে গ'ল, কোনোবাই যদি AIৰ পিনে বা কৃত্ৰিম বুদ্ধিমত্তাৰ পিনে যায়, তেওঁলোক এতিয়া ওৱান অফ দ্য মষ্ট ডিমাণ্ডেড লাইন হৈ আছে সেইটো ক্ষেত্ৰত। ঠিক আছে, সেইটো ক্ষেত্ৰত বৰ্তমান আপোনাৰ IIT ৰোপৰ, IIT গুৱাহাটী, IIT ধনবাদে তেওঁলোকে আপোনাক এই MSc ইন মেথমেটিক্স এণ্ড কম্পিউটিং সেইটো ডিগ্ৰী দি আছে, যিটো ডিগ্ৰীত আপোনাৰ IIT JEM বুলি এটা এণ্ট্ৰেন্স এক্সামিনেশ্যন আছে, সেইটো পৰীক্ষা পাছ কৰাৰ পিছত তাতে আপোনাৰ টপ ৰেংকাৰবোৰে এইকেইখন ইনষ্টিটিউটত মেথমেটিক্স এণ্ড কম্পিউটাৰ ছায়েন্স এইটো ডিগ্ৰী ল'ব পাৰে, কম্পিটিশ্যনেল মেথমেটিক্স বুলিও আমি কওঁ, আৰু তাৰে আণ্ডাৰত আপোনাৰ এৰাউণ্ড 100% প্লেচমেণ্ট হয়, আৰু এভাৰেজ পেকেজো তাতে এৰাউণ্ড 14 লাখ to 15 লাখ ৰুপিজ আপোনাৰ এভাৰেজ পেকেজ হয়।
1: এইটো প্লেচমেণ্টৰ মানে ইনচুৰেঞ্চ থাকে?
0: ইনচুৰেঞ্চ থাকে, এৰাউণ্ড আপোনাৰ 100% প্লেচমেণ্ট হোৱাটো প্ৰায় গেৰাণ্টি হয়, প্ৰতি বছৰে সেইটো হয়। কোনোবাই যদি PhD ল'ব খোজে PhD ল'ব পাৰে, কিন্তু তাৰে পৰা গ'লে আপোনাৰ ভৱিষ্যত সুৰক্ষা হোৱাটো প্ৰায় নিশ্চিত, সেইটো এটা আছে। আপোনাৰ তাৰ বাহিৰে যদি কিছুমান ল'ৰা ছোৱালীয়ে বোলে যে মই BSc ডিগ্ৰী কৰি আছোঁ, এটা বেলেগ ডিগ্ৰী এটা মই কৰি আছোঁ, তাৰ লগতে মই এটা ডিষ্টেঞ্চ লাৰ্ণিং বা অনলাইন ডিগ্ৰী এটা আমি কৰিব বিচাৰিছোঁ, সেইটো একেলগে আমি কৰি থাকিব পাৰোঁ। 4 ইয়াৰ্ছৰ ডিগ্ৰী সাধাৰণতে আপোনাৰ IIT গুৱাহাটীয়ে দি আছে, আৰু তাৰ বাহিৰে IIT মাদ্ৰাজে দি আছে, IIT মাদ্ৰাজে দি আছে আপোনাৰ ডাটা ছায়েন্স এণ্ড কম্পিউটাৰ এপ্লিকেশ্যনছ বুলি, আৰু তাৰ লগতে আপোনাৰ IIT গুৱাহাটী দি আছে ডাটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এইটোৰ ওপৰত আপোনাৰ 4 বছৰৰ ডিগ্ৰী দি আছে, যোনটো আমি BS ডিগ্ৰী বুলি কওঁ, আৰু সেইটো আপোনাৰ ফ্লেক্সিবল ডিগ্ৰী হয়, মানে কিছুমানে ধৰক কিছুমান আপোনাৰ চাকৰি কৰা মানুহেও এইটো ডিগ্ৰী কৰিব পাৰে, কৰিলে বোলক কিছুমানে ধৰক বোলে যে আমি 4 বছৰত কমপ্লিট কৰিব পাৰিছোঁ তেতিয়া কৰিছে, কিছুমানে হয়তো 5 বছৰো লাগিব পাৰে, তাতেও কোনো কথা নাই, যদিও কিছুমান তাতে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে, গোটেইখিনি চাই আমি সেইটো কৰিব পাৰোঁ। তাৰ বাহিৰে আপোনাৰ IIT পাটনাও আপোনাৰ হাইব্ৰিড মাধ্যমত, মানে অনলাইন প্লাছ অফলাইন মাধ্যমত একেলগে আপোনাৰ AI আৰু চাইবাৰ ছিকিউৰিটিৰ ওপৰত ডিগ্ৰী দি আছে, অনলাইন ডিগ্ৰী, সেইটো অনলাইন ডিগ্ৰী হয়।
1: আৰু তেনেধৰণে ফিজিক্স, মেথমেটিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিৰ দৰে মানে যিবিলাক মৌলিক বিজ্ঞানৰ বিষয়সমূহ কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিলে কেনেধৰণৰ সুযোগ লাভ কৰিব পাৰিব?
0: এতিয়া চাওক, তাৰ ক্ষেত্ৰত আমি যদি কৰিব খোজোঁ তেতিয়া একেবাৰে প্ৰথমতে যুটি কৈছোঁ বোলে যে কিছুমানে হয়তো তাৰে পিছত গৱেষণাৰ ক্ষেত্ৰত যাব পাৰে, আৰু কিছুমানে কোম্পানীৰ ফালে আহিব পাৰে। ঠিক আছে, কিছুমানে বোলে আমি কৰ্পৰেট ছেক্টৰত আমি চাকৰি কৰিম, কোম্পানীত আমি চাকৰি কৰিম, আৰু কিছুমানে হয়তো হ'ব পাৰে কি যে আমি অনাগত দিনখিনিত আমি গৱেষণা
1: হয়
0: সেনেকুৱা কৰিব খুজিলে আপোনাৰ এটা আপোনাৰ এণ্ট্ৰেঞ্চ

0: এক্সামিনেশ্যন আছে চি এছ আই আৰ নেট বুলি আৰু ইউ জি চি নেট। ইউ জি চি নেটটো হয় আপোনাৰ আৰ্টছ কমাৰ্চ হিউমেনিটিজ মেনেজমেণ্ট আৰু ছ'চিয়েল ছায়েন্সৰ ষ্টুডেণ্টখিনিৰ কাৰণে, আৰু ছায়েন্সৰ মানে বিজ্ঞান বিষয়ৰ ষ্টুডেণ্টৰ কাৰণে আপোনাৰ যোনটো এণ্ট্ৰান্স এক্সামিনেশ্যন আছে সেইটো হৈছে আপোনাৰ চি এছ আই আৰ নেট। চি এছ আই আৰ নেটত আপোনাৰ কেমিকেল ছায়েন্সেছ, ফিজিকেল ছায়েন্সেছ, মেথমেটিকেল ছায়েন্সেছ, লাইফ ছায়েন্সেছ আৰু আৰ্ট ছায়েন্সেছ, তাৰে ষ্টুডেণ্টছখিনিয়ে এইটো এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন দিব পাৰে। আৰু এইটো বছৰত দুবাৰ হয়, এটা আপোনাৰ জুন মাহত হয়, এটা ডিচেম্বৰ মাহত হয়। তাতে আপুনি সেই এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো আপুনি যদি ভালকে পাছ কৰি যাব পাৰে তেতিয়া আপুনি জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ অথবা আপোনাৰ চমুকে ক'ব গ'লে জে আৰ এফ পায়। জে আৰ এফৰ আপোনাৰ এৰাউণ্ড মাহিলী 40,000 টকা আপোনাৰ স্কলাৰশ্বিপ পায়। আৰু তেওঁলোকে জে আৰ এফ পোৱা ষ্টুডেণ্টছে আপোনাৰ যিকোনো এখন টপ ইনষ্টিটিউটত আপোনাৰ পি এইচ ডি কৰা বা গৱেষণা কৰাৰ সুযোগ পায়, সেইটো তেওঁলোকে কৰিব পাৰে। আৰু কিছুমান ষ্টুডেণ্ট এনেকুৱা হ'ব পাৰে বোলে যে আমি ইণ্ডিয়াত নহয়, আমি বাহিৰত গৈ কিনে আমি পি এইচ ডি কৰিব বিচাৰোঁ, তাৰ কাৰণে আপোনাৰ IELTS বা TOEFL TOEFL সেইটো হৈছে আপোনাৰ ইংলিছ লেংগুৱেজৰ ওপৰত আপোনাৰ এটা এক্সাম, এটা সেইটো এক্সামটো আপুনি পাছ কৰিব লাগিব এটা মিনিমাম নাম্বাৰত। তাৰপিছত আপোনাৰ GRE বুলি এটা এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন আছে, সেইটো দিব লাগিব। এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো দিয়াৰ লগতে আপুনি ষ্টেটমেণ্ট অফ পাৰ্পজ লিখিব লাগিব। আপুনি যদি কোনোবা এটা ইনষ্টিটিউটত বাহিৰৰ তাতে আপুনি পি এইচ ডি কৰিব বিচাৰিছে, তাৰে আপুনি গৱেষণাৰ বিষয়টো নিজাকৈ বাছি লৈ তাৰে কোনোবা এজন প্ৰফেচাৰক আপুনি মেইল কৰিব লাগিব, ছাৰ মই এইটো ক্ষেত্ৰত ৰিচাৰ্চ কৰিব বিচাৰিছোঁ। তাতে আপুনি সেই ষ্টেটমেণ্ট অফ পাৰ্পজ বেলেগ একো নহয়, সেইখন সাধাৰণতে 2 পেজৰ এখন ৰচনা, মোৰ এইটো ক্ষেত্ৰত মোৰ ৰিচাৰ্চ কৰিব মন আছে, মই এনেকুৱা এনেকুৱা আগতে এনেকুৱা কাম কৰিছোঁ, সেইখন আপুনি তেওঁক পঠাব লাগিব। আৰু লগতে লেটাৰ অফ ৰেকমেণ্ডেশ্যন আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা, যি ডিপাৰ্টমেণ্টত আপুনি এম এছ চি বা বি এছ চি কৰি আহিছে তেওঁৰ, তাৰে ধৰক এইচ অ' ডি বা তাৰে প্ৰফেচাৰৰ পৰা আপুনি লেটাৰ অফ ৰেকমেণ্ডেশ্যন 3খন লাগে, সেই 3খন আপুনি দিব লাগিব, 2খন বা 3খন লাগে আৰু। সেইখিনি আপুনি দিব পাৰিলে তেতিয়া আপুনি বাহিৰত এপ্লাই কৰিব পাৰিব, যদি আপোনাৰ বাহিৰত সেই প্ৰফেচাৰজনে একচেপ্ট কৰে আৰু।
1: হয়, আৰু মহাকাশ বিজ্ঞান, প্ৰতিৰক্ষা গৱেষণা, বৈজ্ঞানিক প্ৰতিষ্ঠান আদিত কাম কৰাৰ সুযোগ কেনেকৈ লাভ কৰিব পাৰিব তেওঁলোকে?
0: যদি মানে এতিয়া আমি মহাকাশ বিজ্ঞানৰ পিনে চাওঁ, সাধাৰণতে আমাৰ 2টা সংস্থান আমাৰ প্ৰথমতে আমাৰ মনলৈ আহে, এটা হৈছে আপোনাৰ ইছৰো আৰু এটা হৈছে আপোনাৰ নাছা। ইছৰোত কৰিব লাগিলে আপোনাৰ একেবাৰে সুৰক্ষিত মানে এণ্ট্ৰেঞ্চ টাইপটো হৈছে আপোনাৰ কি, বিটেক ইন এৰস্পেচ কৰিব পাৰে। বিটেক ইন এৰস্পেচ এইটো আপোনাৰ আই আই এছ টিৰ পৰা কৰিব পাৰে, যোনটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ ছায়েন্সেছ এণ্ড টেকনলজি, যোনখন ত্ৰিভান্দ্ৰমত আছে। তাৰে পৰা বিটেক কৰিলে একো এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন নিদিয়াকৈ টপ ৰেংকাৰবোৰক ইছৰোৱে লৈ লয়। আৰু এটা আমাৰ কাৰণে নৰ্মেল ষ্টুডেণ্টছখিনিৰ কাৰণে মেথড এটা আছে কি, তেওঁলোকে ইছৰোৱে এটা নেশ্যনেল লেভেল এক্সাম পাতে, নেশ্যনেল লেভেল এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন পাতে, সেইটো আপোনাৰ স্নাতক ডিগ্ৰী কৰা ষ্টুডেণ্টছখিনিৰ কাৰণেও থাকে। তেওঁলোকে সেই এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো যদি সুকলমে পাছ কৰি যায় তেতিয়া তেওঁলোকক হয়তো আপোনাৰ জুনিয়ৰ ছাইণ্টিষ্ট হিচাপে আপোনাক মানে এপইণ্ট কৰে, অথবা আপোনাৰ ইঞ্জিনিয়াৰ হিচাপে তাতে এপইণ্ট কৰে। সেইটো হৈছে আপোনাৰ ইছৰোৰ ক্ষেত্ৰত। নাছাৰ ক্ষেত্ৰত আপোনাৰ কি হয়, নাছাৰ এটা পষ্ট ডক প্ৰগ্ৰেম থাকে, নাছাৰ পষ্ট ডক প্ৰগ্ৰেম, আপুনি তাতে এনৰোল কৰিব পাৰে, তাতে আপুনি এডমিশ্যন ল'ব পাৰে। আৰু তাৰ কাৰণে কিন্তু আপুনি ইউ এছ চিটিজেন হোৱা দৰকাৰ, সেইটো নাছাত কৰিব হ'লে সেইটো আপোনাৰ ইউ এছ চিটিজেন হোৱা দৰকাৰ হয়। আৰু আপুনি তাতে পষ্ট ডক প্ৰগ্ৰেমটো আপুনি তাতে এনৰোল কৰিব পাৰে, তাৰপিছতহে আপোনাক নাছাই তেতিয়া আপোনাৰ পিছলৈকে আপোনাক চাকৰি দিব পাৰে, সেইটো হয় নাছাৰ ক্ষেত্ৰত। আৰু তাৰপিছত প্ৰতিৰক্ষা গৱেষণা সংস্থা, সেইটো ক্ষেত্ৰত আপোনাৰ আছে ডি আৰ ডি অ' আছে বা বাৰ্ক আছে। ডি আৰ ডিঅ'ত যদি আপুনি যাব খোজে তেতিয়া আপোনাৰ হৈছে কি, গেট এক্সাম দিব লাগে, গেট এণ্ট্ৰেঞ্চ এক্সাম যোনটো আমাৰ বছৰত এবাৰ হয়। গেট এণ্ট্ৰেঞ্চ এক্সামটো দিয়াৰ পিছত আপোনাৰ তাৰপিছত এটা পাৰ্চনেল ইণ্টাৰভিউ ৰাউণ্ড এটা আছে, সেইখিনি যদি আপোনালোকে সুকলমে পাছ কৰিছে তেতিয়া আপুনি ডি আৰ ডিঅ'ত স্থান পাব। তাৰপিছত আপোনাৰ বাৰ্কৰ কাৰণেও বাৰ্কৰ অনলাইন এক্সামিনেশ্যন হয়, আৰু আদাৰৱাইজ বাৰ্কেও আপোনাৰ গেটৰ যোনটো স্ক'ৰ আছে সেইটো আপোনাৰ কনচিডাৰ কৰে। আপুনি সেইখিনি যদি পাছ কৰি যায় তেতিয়া আপোনাৰ বাৰ্কৰ আণ্ডাৰত 1 বছৰৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম থাকে, তাৰপিছত আপোনাক এজ এ ছাইণ্টিফিক অফিচাৰ তাতে এপইণ্ট কৰা হয়। সেইখিনি হৈছে আপোনাৰ
1: প্ৰতিৰক্ষা গৱেষণাৰ কাৰণে,
0: প্ৰতিৰক্ষা গৱেষণাৰ কাৰণে। আৰু বৈজ্ঞানিক প্ৰতিষ্ঠান মানে আপোনাৰ ধৰক চি এছ আই আৰ বা টি আই এফ আৰ, টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, সেইবোৰত আপুনি কৰাৰ সুযোগ পাব পাৰে। আপুনি জি আৰ এফ বা গেট পাছ কৰিলে হ'ল, গেট যদি এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো আপুনি পাছ কৰিছে তেতিয়া আপোনাৰ তাতে পি এইচ ডি কৰাৰ সুযোগটো পাব।
1: হয় হয়, এতিয়া সাধাৰণতে এইটো এটা আজিকালিতো যিটো প্ৰতিযোগিতাৰ যুগ, নিশ্চয় সকলোৱে মানে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব বিচাৰে, মানে সকলোৱে আগবাঢ়িব বিচাৰে আচলতে। এই সময়ছোৱাত মানে ছাত্ৰ ছাত্ৰীয়ে এটা মানসিক চাপ অনুভৱ কৰে, তেওঁলোকক আপুনি কি পৰামৰ্শ দিব?

0: আপোনাৰ ধৰক আমি নৰ্মেলি যোনটো ৱেবছাইট ইউজ কৰোঁ, ধৰক চেট জিপিটি ইউজ কৰোঁ, চাৰ্চ ইঞ্জিন চেট জিপিটি আছে, গুগল জেমিনাই আছে বা ক্লাউড আছে, বেলেগ বেলেগ এআই এইবোৰ চাৰ্চ ইঞ্জিন আছে, তাতে আপোনাৰ প্ৰম্পট এটা কেনেকৈ দিব, কেনেকৈ এটা প্ৰম্পট দিলে আপোনাৰ আউটপুটটো কেনেকুৱা হ'ব সেইটোৰ ওপৰত মই সেইখিনি কথা বিৰাট চিম্পলকৈ কৈছোঁ, কিন্তু কথাখিনি ইমান চিম্পল নহয়। সেইখিনিৰ ওপৰতে এটা বিভাগ আছে প্ৰম্পট ইঞ্জিনিয়াৰিং বুলি, যিটো মই ভাবোঁ যে অনাগত বছৰবোৰত প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ গুৰুত্ব বহুত বাঢ়িব। বেলেগ বহুত ইঞ্জিনিয়াৰিং বিভাগতকৈ প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ গুৰুত্বটো অনাগত দিনত বহুত ক্ষেত্ৰত বাঢ়িব, আৰু সেইটো প্ৰম্পট ইঞ্জিনিয়াৰিং ডাইৰেক্ট আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগতে ৰিলেটেড হয়।
1: হয় হয়, এইটো আচলতে আমি মানে কেনেধৰণৰ ইনপুট দিম সেইমতে তেওঁলোকে আচলতে আউটপুট আহিব।
0: হয় হয়,
1: সেইটো
0: সঠিক চিন্তা চৰ্চা। আপোনাৰ এতিয়া বহুত ক্ষেত্ৰত আমি ইনপুটটো কেনেকৈ দিব লাগে নাজানো, আমি আউটপুট এটা পোৱাৰ কাৰণে চাৰ্চ ইঞ্জিন এটাক আমি কেনেকৈ ট্ৰেইন কৰিব লাগে সেইটো আমি সচৰাচৰ আমি নাজানো। ইনপুটৰ ওপৰত কেনেকৈ আপোনাৰ গোটেইখিনি চাৰ্চ ইঞ্জিন এটাক ট্ৰেইন কৰা বা ইনপুট কেনেকুৱা হ'ব, তাৰে ওপৰত আউটপুট কেনেকুৱা হ'ব, গোটেইখিনি কৰাটোৱে আপোনাৰ প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ ওপৰত আহি পৰে।
1: আৰু এটা খুব আচলতে গুৰুত্বপূৰ্ণ কথা এইটো, যেনেকৈ আমাৰ বহু ক্ষেত্ৰত আমাৰ দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে অভিভাৱক বা বন্ধুৰ প্ৰভাৱত বা তেওঁলোকৰ হেঁচাত কেৰিয়াৰ নিৰ্বাচন কৰে। এতিয়া সঠিক কেৰিয়াৰ এটা বাছনি কৰাৰ ক্ষেত্ৰত কি কি বিষয়ে মনত ৰাখিব লাগে বাৰু আপোনাৰ মতে?
0: মোৰ মতে ফাৰ্ষ্ট ষ্টেপটো হৈছে আপোনাৰ কোনটো এটা ছাবজেক্ট তেওঁলোকক বিৰাট ভাল লাগে,
1: কাৰোবাৰ নিচাটো যিটো
0: নিচাটো কোনটোত আছে, প্ৰথম সেইটো ভাবি ল'ব লাগে। আৰু প্ৰথম সেইটো ভাবোঁতে তেওঁলোকে ফাৰ্ষ্টতে চাব লাগিব কি, ধৰক মোৰ গণিতটো ভাল লাগে, কিন্তু গণিতৰ পিছত দুটা ভাগ হৈ যায় যেতিয়া আমি ফাৰ্ডাৰ ষ্টাডিজ কৰিম, যেতিয়া আমি হায়াৰ ষ্টাডিজ কৰিম, গণিতৰো দুটা ভাগ হৈ যায়, এটা হৈছে পিয়'ৰ মেথমেটিক্স আৰু এটা হৈছে এপ্লাইড মেথমেটিক্স। পিয়'ৰ মেথমেটিক্সত আপোনাৰ থিয়ৰি বেছি হৈ যায়, আপোনাৰ তাতে থিয়ৰেম থাকিব বেছি, মানে আপোনাৰ বেলেগ বেলেগ থিয়ৰেম থাকিব, তাৰে প্ৰুফ বেছি থাকিব, মানে মেথছটো বেছি থিয়ৰিটিকেল হৈ যায় সেইটো ক্ষেত্ৰত। আৰু এটা আমাৰ আছে এপ্লাইড মেথছ। এপ্লাইড মেথছটো আপোনাৰ মই প্ৰথমতে যোনটো উল্লেখ কৰিছিলোঁ কম্পিটিশ্যনেল মেথমেটিক্স, অলপমান সেইটো ফালে গুচি যায়, বা আপোনাৰ ইঞ্জিনিয়াৰিং মেথমেটিক্স পিনে গুচি যায়। ইঞ্জিনিয়াৰিঙত যোনবোৰ যিবোৰ মেথমেটিক্স আপোনাক শিকোৱা হয়, যিবোৰ গণিত তাতে শিকোৱা হয়, সেইখিনি এপ্লাইড মেথমেটিক্স হয়। গতিকে ষ্টুডেণ্টছ এটাই গণিত লওঁতে সেইটো ভাবিব লাগিব কি যে মই কোনফালে যাম।
1: নিশ্চয়,
0: ঠিক আছে। গতিকে ফাৰ্ষ্টতেতো তেওঁলোকৰ ফাৰ্ষ্ট কামটো হৈছে ছাবজেক্ট এটা চুজ কৰা। কোনোবাই ধৰক বেছি ভাল পায় ফাইনেন্সিয়েল মেথমেটিক্স, কোনোবাই ভাল পায় তেওঁ ল'ব পাৰে কি ইকনমিক্স, কোনোবাই ধৰক ভাল পায় ইকনমিক্স বা ষ্টেটিষ্টিক্সো ল'ব পাৰে, কোনোবাই ধৰক ডাটা ক্ষেত্ৰত বেছি ভাল পায় বা গ্ৰাফ বা সেনেকুৱা টাইপৰ বস্তুবোৰ ছল্ভ কৰি বেছি ভাল পায় তেওঁলোকে ষ্টেটিষ্টিক্স ল'ব পাৰে, সেনেকুৱা কথা। গতিকে কাৰ কি ভাল লাগে ফাৰ্ষ্টতে ছাবজেক্টটো চুজ কৰক, ছাবজেক্টটো চুজ কৰি তাৰপিছত তেওঁ কোন ক্ষেত্ৰত কোনফালে যাব খোজে, কোনোবাই ধৰক চাকৰিৰ ফালে যাব খোজে সেই হিচাপত তেওঁৰ ৰাস্তাটো বেলেগ হ'ব, আৰু কোনোবাই যদি ৰিচাৰ্চত যাব খোজে সেই ক্ষেত্ৰত তেওঁৰ ৰাস্তাটো বেলেগ হ'ব। কিন্তু প্ৰথম ষ্টেপটোৱে হৈছে তেওঁৰ ভালপোৱা বিষয়টো মানে নিৰ্বাচন কৰা।
1: আৰু হায়াৰ ছেকেণ্ডেৰী মানে যেতিয়া কমপ্লিট কৰাৰ পিছত কেৰিয়াৰৰ যিটো তেওঁলোকে পৰিকল্পনা কৰে, ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে মানে কেনেকুৱা ভুল কৰে আৰু সঠিক যিটো কেৰিয়াৰ সম্পৰ্কীয় ইনফৰ্মেশ্যন বা তথ্য বা পৰামৰ্শ তেওঁলোকে ক'ৰ পৰা লাভ কৰিব পাৰে?
0: আচলতে ক'ব গ'লে সাধাৰণতে ষ্টুডেণ্টছে ভুল কৰে কি, তেওঁলোকৰ যোনবোৰ কোচিং ইনষ্টিটিউট আছে য'ত তেওঁলোকে পইচা লৈ কিনে তাতে এডমিশ্যন লৈছে, আৰু সেইবোৰৰ কথা বেছি শুনে। আৰু মই বহুত ক্ষেত্ৰত অভিভাৱকো অলপ দায় দিব খুজিম, যদিও সেইটো যুগুত নহয়, তথাপিও আপোনাৰ তেখেতসকলকো অলপ দায় আছে কি যে তেওঁলোকে সমাজত বৰ্তমান যি চলি আছে, আজিকালি সমাজত চলি আছে ধৰক ডক্টৰ ইঞ্জিনিয়াৰ চলি আছে, ডক্টৰ ইঞ্জিনিয়াৰ ক'লে এক দুই বছৰৰ পিছত ধৰক শুনিব কি যে ডাটা চায়েন্স আৰু AIটো বেছি চলি আছে, তেতিয়া অভিভাৱকসকলে ক'ব বোলে যে তুমি ডাটা চায়েন্স বা AIৰ পিনে যোৱা। সেইটো ক্ষেত্ৰত আমাৰ ভাবোঁ কি যে সমাজৰ ভুলটো তাতে হয়, বহুত ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে সেই সঠিক পৰামৰ্শ দিয়া মানুহজন নাপায়। মই ভাবোঁ সেইটো ল'ৰা ছোৱালী এজনে লাভ কৰিব পাৰে যেতিয়া তেওঁলোকে নিজৰ লগৰবোৰৰ লগত বা তেওঁলোকতকৈ ছিনিয়ৰ যোনবোৰ ষ্টুডেণ্টছ থাকে স্কুল বা কলেজত থাকে তেওঁলোকৰ লগত যদি বেছি কথা পাতে, বা তেওঁলোকৰ লগত যোনবোৰ প্ৰফেচাৰ বা টিচাৰ স্কুল বা কলেজত আছে তেওঁলোকৰ লগত যদি বেছি তেওঁ কথাখিনি এই বিষয়ত কথাটো বেছিকৈ পাতে, মই ভাবোঁ যে সেই ক্ষেত্ৰত ল'ৰা ছোৱালীবোৰ বেছি লাভান্বিত হ'ব।
1: নিশ্চয়,
0: যিবোৰ মানে সেইবোৰ ষ্টুডেণ্টছৰ তেওঁলোকতকৈ ছিনিয়ৰ ষ্টুডেণ্টছৰ তেওঁলোকতকৈ দুই তিনি বছৰ যাৰ এক্সপিৰিয়েঞ্চ বেছি আছে তেওঁলোকে ক'ব পাৰিব কোনফালে যাব লাগে, কেনেকুৱা বস্তু ল'ব লাগে, বৰ্তমান দেশত কি চলি আছে সেই ক্ষেত্ৰত তেওঁলোকে কোনটো ছাইডত ল'ব পাৰে সেই ক্ষেত্ৰত তেওঁলোকে সঠিক পৰামৰ্শ দিব পাৰিব যেন মোৰ অনুভৱ।
1: এই অভিভাৱকৰ কথাটো ওলাইছে যে তেওঁলোকে সন্তানৰ মানে কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত কেনেধৰণে সহায় আগবঢ়াব লাগে, তেওঁলোকেও মানে আচলতে তেওঁক সহায় কৰা উচিত নহয় জানো, কনফিউজ হ'লে তেওঁলোক।
0: হয়, অভিভাৱকে কৰিব পাৰে কি, অভিভাৱকসকলেওতো ইমান বছৰ যি আহিছে তেওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ এটা লগত লৈ আহিছে
1: লৈ আহিছে হয়
0: হয় তেওঁলোকে কৰিব পাৰে কি যে তেওঁলোকে তেওঁলোকৰ লগত যোনবোৰ কলিগ আছে কিবা ক্ষেত্ৰত যদি ধৰক মোৰ অভিভাৱক আজি মোৰ আৰ্টছ বেকগ্ৰাউণ্ডৰ হয়, মই ধৰক চাইন্স

0: ল'ব খুজিছোঁ,
1: হয়
0: তেওঁলোকৰ ধৰক ছায়েন্সৰ বিষয়ে ইমান জ্ঞান নাই, কিন্তু অভিভাৱকৰ লগৰ এনেকুৱা বহুত কলিগ আছে যোনে ছায়েন্সত কাম কৰি আছে, যোনে বিজ্ঞান বিষয়ত কাম কৰি আছে, কোনোবাই ৰিচাৰ্চ কৰি আছে, কোনোবাই চাকৰি কৰি আছে। মই ভাবোঁ কি যে অভিভাৱকসকলে সেইবোৰ মানুহৰ লগত কথা পতা উচিত, তেওঁলোকৰ কলিগ হওক বা সেনেকুৱা কোনোবা যদি তেওঁৰ ওচৰে পাজৰে এনেকুৱা মানুহ আছে যাৰ সেই বিষয়ত জ্ঞান আছে, তেওঁলোকৰ লগত কথা পাতি এটা সাৰাংশ এটা ষ্টুডেণ্টছটোক দিব পাৰে, বোলে যে মই ইমানখিনি কথা পাতিছোঁ, তুমি এনেকুৱা লাইনত যাব পাৰা বা তুমি এইটো ছাবজেক্ট চুজ কৰিব পাৰা, এইটো ছাবজেক্টত চুজ কৰিলে তুমি এইটো ফালে যাবা, তোমাৰ যদি এইটোত ইণ্টাৰেষ্ট আছে তুমি এইটো ছাবজেক্ট চুজ কৰা, সেনেকৈ বেলেগ বেলেগ ক্ষেত্ৰত তেওঁলোকে পৰামৰ্শ আগবঢ়াব পাৰে। এতিয়া কোনোবা ষ্টুডেণ্টছে ধৰক ভাল পাব পাৰে কি যে মই ফাইনেন্সটো বেছি ভাল লাগে, অভিভাৱকে লগৰ মানুহখিনি সুধি গম পালে বুজিছে যদি সেইটো যদি ফাইনেন্স ভাল লাগে হয়তো কমাৰ্চ লৈ কিনে যাব পাৰে, একাউণ্টিং বা সেইটো ছাইডে যাব পাৰে, আৰু নহ'লে ইকনমিক্স লৈ কিনেও যাব পাৰে। ইকনমিক্স লৈ কিনে পিছত ডি এ চি বা সেনেকুৱা স্কুলৰ পৰা মাষ্টাৰ্ছ কৰি তাৰপিছত আপুনি ফাইনেন্সিয়েল ক্ষেত্ৰত সোমাব পাৰে। গতিকে সেনেকুৱা ধৰণৰ কাম আচলতে অভিভাৱকে কৰিব পাৰিলে বেছি ভাল হয় যেন মোৰ অনুভৱ হয়।
2: এইখিনি আৰু এটা কথা মনলৈ আহিছে, মানে কেতিয়াবা কি হয় বহুতে হয়তো প্ৰথমে বাছি লোৱা ক্ষেত্ৰটো যিটো এটা কেৰিয়াৰ ল'লে তেওঁলোকে হয়তো মনপুত নহ'ল বা তেওঁ কিবা কাৰণত সেইটোত আগবাঢ়িব নোৱাৰিলে, তেওঁ আকৌ সলনি কৰিব পাৰেনে বাৰু?
0: নিশ্চয় পাৰে, নহয় জানো? কাৰণ আপুনি যদি কোনোবা এটা ক্ষেত্ৰত ভাল নাপায় আপুনি তাতে বেছিদিন আপুনি তিষ্ঠি থাকিব নোৱাৰে, আপুনি এটা সময়ত আপুনি পিছহুহুকি আহিবই লাগিব। গতিকে পাঁচ বছৰ পিছত বেক কৰি অহাতকৈ এতিয়াই আপুনি পিছুৱাই আহক, পিছুৱাই আহি আপোনাৰ যোনটো ছাবজেক্ট ভাল লাগে বোলে যে মই এইটো ছাবজেক্ট পাৰিলোঁ হয় কিজানি, বা এইটো ছাবজেক্টত আচলতে মই বিচৰা বস্তুখিনি আছিল, সেইটো ছাবজেক্ট আৰু এবাৰ ল'ব পাৰে। সেইটো লোৱাটো মোৰ মতে বিৰাট মানে ভাল কাম হ'ব যদি তেওঁৰ যেতিয়াই ভাৱ হৈছে তেতিয়াই সেইটো কামটো এৰি দিয়ক, অলপমান বিচাৰ বিবেচনা কৰি লওক, কিজানি এনেকুৱা হ'ব পাৰে তৎক্ষণাত লোৱা সিদ্ধান্তটো বৰ ঠিক নহয়তো, গতিকে অলপ বিচাৰ বিবেচনা কৰি সেইটো ক্ষেত্ৰত আপুনি সিদ্ধান্ত লোৱাটো যেতিয়াই সেইটো ভাৱ হয় তেতিয়াই সেই সিদ্ধান্ত লোৱাটো মোৰ ভাল হয় বুলি
2: ভাবোঁ। অনাগত 10টা বছৰত বিজ্ঞানৰ কোন কোন ক্ষেত্ৰত অধিক কেৰিয়াৰৰ সম্ভাৱনা দেখা যায় বুলি আপুনি অনুভৱ কৰে?
0: কেইটামান মই শব্দ কৈ দিছোঁ, ধৰক আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স,
2: হয় হয়,
0: ডাটা ছায়েন্স আৰু আপোনাৰ প্ৰম্পট ইঞ্জিনিয়াৰিং।
2: আপুনি কৈছিলে অলপতে, হয়
0: অলপ আগতে মই কৈছিলোঁ, এই তিনিটা শব্দ মানে অনাগত 10 বছৰৰ ভিতৰত আপুনি বহুত বেছি শুনা পাব এই তিনিটা শব্দই, প্ৰধানত AI বা সেইবোৰ ক্ষেত্ৰতে। আপুনি যিফালেই আপুনি গতি কৰে সেইফালে আপুনি AI পাবই। AI কেইবছৰমান পিছত এনেকুৱা হ'ব আপোনাৰ যেতিয়া কোনোবা এটা কোম্পানীত আপুনি চাকৰি বিচাৰি যায়, চাকৰি বিচাৰিলে আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সো আপোনাৰ নেচেচিটি হৈ যাব। আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত কিবা কোৰ্চ কৰিছে নে নাই? এতিয়া যেনেকৈ আপোনাৰ বহুত গভৰ্ণমেণ্ট চাকৰি এনেকুৱা বিচাৰে যে আপুনি কম্পিউটাৰ ডিপ্ল'মা কৰিছে নে নাই 6 মান্থছৰ, ইন ফিউচাৰ আপোনাৰ সেই AI ক্ষেত্ৰতো ঠিক সেনেকুৱা হ'ব। আপুনি AI ক্ষেত্ৰত এনেকুৱা 6 মান্থছৰ কিবা কোৰ্চ ওলাব, 6 মান্থছৰ কোৰ্চটো আপুনি কৰিছে নে নাই সেইটো আপোনাৰ বেছি নেচেচিটি হৈ যাব। ডাটা ছায়েন্সটো আপোনাৰ বিৰাট নেচেচিটি হ'ব, কাৰণ কিয় ডাটা ছায়েন্স পঢ়ি ষ্টুডেণ্টছ এটাই আপোনাৰ ডাটা যদি এটা বিশেষ ধৰণৰ ডাটা আপোনাৰ ষ্টুডেণ্টছৰ হাতত থাকে, ষ্টুডেণ্টে আপোনাৰ ধৰক পুৰণা ডাটা যদি আছে পুৰণা ডাটাৰ পৰা ভুল কি হৈছে সেইটো ক'ব পাৰে, পুৰণা ডাটাৰ পৰা আপুনি ক'ব পাৰে কি যে আপোনাৰ ভৱিষ্যত কি হ'ব কোম্পানী এটা, ডাটা ছায়েন্সে সেইটো ক'ব পাৰে। গতিকে সেই ক্ষেত্ৰত ডাটা ছায়েন্সো বিৰাট দৰকাৰ আৰু প্ৰম্পট ইঞ্জিনিয়াৰিং আপোনাক মই কৈছোঁৱে সেইখিনিয়ে।
2: তালুকদাৰ, আমাৰ সময় প্ৰায় শেষ হৈছে, মানে শেষত আপুনি সদ্য যিখিনি ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিলে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ বাবে আপোনাৰ বিশেষ পৰামৰ্শ কি হ'ব?
0: মই ভাবোঁ কি যে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ ইঞ্জিনিয়াৰ লাইনটোতো চবেই দেখিয়ে আছে কোনফালে কি যাব লাগে, চবৰে
2: ক্লিয়াৰ
0: চকুত সেইটোৱে আহে। গতিকে সেই দুটা লাইনক বাদ দি আপোনালোক যিমানবোৰ ষ্টুডেণ্টছ আছে সকলোৱে বেলেগ লাইনৰ পিনে চোৱাটো শিকক, অলপ শিকক। আপুনি যদি এনেকুৱা ভাবিছে, এইটো মই বেয়া বুলি নাভাবোঁ, যে কোনোবাই যদি ভাবে বোলে যে মই বেছি পইচা ইনকাম কৰিব বিচাৰোঁ, মই ইনকামটো বেছি কৰিব বিচাৰোঁ, সেইটো মই একদম বেয়া বুলি নাভাবোঁ। যদি ভাল কাম কৰিব বিচাৰিছে সেই ক্ষেত্ৰত আপুনি, মই কওঁ ডক্টৰ ইঞ্জিনিয়াৰতকৈ এনেকুৱা বহুত বেলেগ বেলেগ লাইন আছে যি ক্ষেত্ৰত আপোনাৰ আৰ্থিক ভাৱে আপুনি বেছি স্বাৱলম্বী হ'ব, সেনেকুৱা আপুনি বেলেগ বেলেগ লাইন আপুনি চুজ কৰক, আপুনি চাওক। আৰু এনেকুৱাও আছে আপোনাৰ গম নাপায় ধৰক কি MA ইন ইকনমিক্স লয়, আপোনাৰ MA ইন ইকনমিক্স লৈও আপোনাৰ 14 লাখৰ পেকেজ, 15 লাখৰ, 14 লাখৰ পেকেজ আপুনি পাব পাৰে, সেনেকুৱা চাকৰিও আপুনি পাব পাৰে। গতিকে অলপ ডক্টৰ ইঞ্জিনিয়াৰ লাইনটো লোৱাৰ আগতে আপুনি বেলেগ বেলেগ লাইনো এবাৰ খুচৰি চাই লওক,
2: আৰু এবাৰ কেৰিয়াৰ কাউন্সিলৰ লগতো যোগাযোগ কৰিলে
0: নিশ্চয় নিশ্চয় নিশ্চয় যোগাযোগ কৰিব পাৰে। আপোনাৰ ধৰক কি ওচৰে পাজৰে এনেকুৱা বহুত মানুহ আছে যোনে বহুত কথাই জানে, আপুনি যদি মই বিচাৰোঁ কি ধৰক আপোনাৰ ওচৰে পাজৰে যদি এনেকুৱা ইঞ্জিনিয়াৰিং লাইনৰ মানুহ আছে,
2: হয় হয়,
0: মই স্পেচিফিকেলি ইঞ্জিনিয়াৰিং লাইনৰ মানুহৰ কথা কিয় কৈছোঁ, ইঞ্জিনিয়াৰ মানুহ এজন ইঞ্জিনিয়াৰ হোৱাৰ আগতে এটা কথা প্ৰচলিত আছে কি যে মানুহজনে চব বস্তু চাই লয়, বিভিন্ন বস্তুত ফেইল কৰি মানুহ এজন আচলতে ইঞ্জিনিয়াৰ হয়, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন বস্তু ট্ৰাই কৰে, ট্ৰাই কৰে।

0: পিছত মানুহ এজন ইঞ্জিনিয়াৰ হয় ক'ব গ'লে, গতিকে সেই ইঞ্জিনিয়াৰ হোৱা মানুহজনৰ আচলতে জ্ঞান এইবোৰ ক্ষেত্ৰত বহুত বেছি, তেওঁলোকে ক'ত কি কৰিব লাগে কি কৰিব নালাগে বহুত ক্ষেত্ৰত তেওঁলোকে গম পায় কথাখিনি।
1: নিশ্চয় তালুকদাৰ, আপুনি খুব সুন্দৰভাৱে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে কি কি বিষয়ত আগবাঢ়িব লাগে সেই কথা তথ্য সহকাৰে আপুনি বুজাই দিছে, আৰু আমি আশা ৰাখিছোঁ আমাৰ যিসকল শ্ৰোতাৰ এনেধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কেৱল ডাক্তৰ ইঞ্জিনিয়াৰকে লক্ষ্য নকৰি যিখিনি বিষয়ৰ কথা আপুনি উল্লেখ কৰিলে সেইখিনি তেওঁলোকে অলপ মনোনিৱেশ কৰক আৰু সেইমতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ সুযোগ প্ৰদান কৰক। আপুনি এই কথাখিনি আহি আমাৰ ষ্টুডিঅ'ত আমাৰ শ্ৰোতাসকলৰ বাবে অৱগত কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ ছাৰ আপোনাকো মোক নিমন্ত্ৰণ কৰাৰ বাবে, আৰু এইখিনি কথা আচলতে মই আজি ক'ব পাই বিৰাতেই সুখী হৈছোঁ, কাৰণ ষ্টুডেণ্টছবোৰে আজিকালি গম নাপায় কোন ক্ষেত্ৰত কেনেকৈ যাব লাগে, গতিকে সেইখিনি যদি তেওঁলোকে নিজে বিচাৰি খুচাৰি চায় বা মোৰ কথাখিনিৰ মাধ্যমে যদি দুই এজনো তাতে বেনিফিটেড হয় মোৰ নিজৰে বিৰাট আনন্দ অনুভৱ কৰিম।
1: নিশ্চয়, আপোনাকো পুনৰবাৰ ধন্যবাদ জনালোঁ। ইমানপৰে শ্ৰোতাসকলে কেৰিয়াৰ গাইড অনুষ্ঠানটিত উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে কেৰিয়াৰ গঢ়াৰ কি কি সুযোগ আছে এই বিষয়ে হোৱা আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে চৰচিতা ফাউণ্ডেশ্যনৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ হীৰক তালুকদাৰে, তেখেতৰ সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ।

শ্ৰোতাসকলে ইমান পৰে কেৰিয়াৰ গাইড অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ আজিৰ দিনটো। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 5 দিন, 2026 চনৰ 20 জুন। আজি ষষ্ঠী তিথি আৰু মঘা নক্ষত্ৰ। মই অৰ্ণৱ কুমাৰ নাথে আৰম্ভ কৰিছোঁ আজিৰ দিনটো। প্ৰথমে শ্ৰোতাসকলক দিবলৈ লৈছোঁ আজি ৰাজ্যৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত স্থান পোৱা গুৰুত্বপূৰ্ণ বাতৰিৰ শিৰোনাম। কেন্দ্ৰৰ বৈঠকত উন্মোচন ৰাজ্যৰ চৰকাৰী স্কুলৰ শিক্ষাৰ্থীক যোগান ধৰা খাদ্যৰ স্বৰূপ মধ্যাহ্ন ভোজনৰ আহাৰৰ 24% পুষ্টিহীন। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা 264টা খাদ্যৰ নমুনাৰ 64টাই পৰিপুষ্টিৰ পৰীক্ষাত হ'ল অনুতীৰ্ণ। চৰাইদেউ, মৰিগাঁও, কাছাৰ জিলাত ছাত্ৰ ছাত্ৰীক খাবলৈ দিয়া খাদ্যৰ 30% পুষ্টিহীন। কাইলৈ কেন্দ্ৰৰ বাবে হৈ পৰিছে অগ্নিক পৰীক্ষা। নীট ইউজিক লৈ আজি ৰাজ্যজুৰি মক ড্ৰিল। 2.5 লাখ নিৰাপত্তাৰক্ষীয়ে নিখুঁতভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অংশ লৈছে আখৰাত। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ মনে মনে পৰ্যালোচনা বৈঠক। MBBSৰ শিক্ষাৰ্থীক ছুটি নিদিবলৈ চৰকাৰৰ নিৰ্দেশ। শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী। উচ্চতৰ মাধ্যমিকৰ মেধাৱী ছাত্ৰীয়ে অহা বৰ্ষৰ পৰা নাপায় স্কুটি। নাৰী শিক্ষা প্ৰগতিৰ বাবে নিযুত মইনা আঁচনিত বাঢ়িব মাননি। 28 কলেজ, 408 উচ্চতৰ মাধ্যমিক স্কুলত সৃষ্টি হ'ব শিক্ষক পদ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মেঘালয়ত মুকলি কৰিলে উত্তৰ পূৰ্বৰ বৃহত্তম কৃষি উদ্যোগ। মেঘালয়ৰ ৰিভৈ জিলাৰ পৰা বিদেশলৈ ৰপ্তানি হ'ব জৈৱিকভাৱে প্ৰস্তুত কৰা মছলা। ONGCৰ অসম বিৰোধী চক্ৰান্তৰ প্ৰতিবাদত উত্তপ্ত শিৱসাগৰ। বসন্ত গগৈৰ সকিয়নি অসমীয়াক সৰলতাৰ দুৰ্বলতা বুলি গণ্য কৰি শোষণ কৰিছে অসম বিৰোধী চক্ৰই। প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনক লৈ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ নামত সৌন্দৰ্যবৰ্ধনৰ পদক্ষেপ। ৰাজপথৰ বিভিন্ন গছপুলি ৰোপণ। শ্বিলঙত সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে আলোচনাচক্ৰত। এই আলোচনাচক্ৰত অংশগ্ৰহণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত বহিঃসাহাৰ্যপ্ৰাপ্ত প্ৰকল্পৰ অধীনত চলিছে 56,000 কোটি টকাৰ কাম। পঞ্চদশ বিত্তীয় আয়োগৰ বহিঃসাহাৰ্যপ্ৰাপ্ত প্ৰকল্পৰ মূল্য 53,000 কোটি টকালৈ বৃদ্ধি। বেংক অৱ বৰোদাৰ ঋণ কেলেংকাৰী। CBIয়ে গ্ৰেপ্তাৰ কৰিলে বহু বিতৰ্কিত ব্যৱসায়ী ৰাজেশ বাজাজক। গুৱাহাটীৰ বেটকুচিত 1 কোটি টকাৰ হেৰইন জব্দ। বিজেপি চৰকাৰ হাঁহে ধনীৰ উত্তাল পৰিৱেশ। মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ।

রানের পথাৰত কৃষকৰ পৰিৱৰ্তে নামিছে জৰীপকালীৰ দল। আজাৰাত আদানীৰ এ আৰ চি চি নিৰ্মাণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰিব বৃহৎ ভূমি। এতিয়া শুনক ইতিহাসত আজিৰ দিনটোৰ কিছু টুকুৰা খবৰ। 1897 চনৰ আজিৰ দিনটোতেই কবি সাহিত্যিক ৰত্নকান্ত বৰকাকতিৰ জন্ম হৈছিল। অসমৰ এগৰাকী কবি সাহিত্যিক ৰত্নকান্ত বৰকাকতি 1897 চনৰ 20 জুনত নগাঁৱৰ ঢিঙত জন্ম হৈছিল। তেওঁৰ ঢিঙৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী আৰু কলকাতাত উচ্চ শিক্ষা তেওঁ গ্ৰহণ কৰে। অৱশ্যে উচ্চ শিক্ষা সম্পূৰ্ণ নকৰিলে। নলবাৰীত শিক্ষকতা জীৱন আৰম্ভ কৰিছিল যদিও শেষলৈ তেওঁ মৌজাদাৰ হৈগৈ। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ সাহিত্যৰ চৰ্চা কৰি গৈছিল। শেৱালী কবিৰূপে খ্যাত ৰত্নকান্ত বৰকাকতিৰ কবিতা পুথিসমূহ হৈছে শেৱালী, তৰ্পণ, চন্দ্ৰহাৰ, চিত্ৰলেখা, আৱাৰ স্পিৰিট কুৱেশ্যন ইত্যাদি। 1963 চনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ৰত্নকান্ত বৰকাকতি। সেই বছৰেই 21 এপ্ৰিলত তেওঁৰ মৃত্যু হয়। আজি বিশ্ব শৰণাৰ্থী দিৱস। 1933 চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰখ্যাত সাহিত্যিক নিৰ্মল প্ৰভা বৰদলৈ জন্ম হৈছিল। 1933 চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্ম হৈছিল নিৰ্মল প্ৰভা বৰদলৈ। শিৱসাগৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি সন্দিকৈ মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰে। কবিতাৰ প্ৰকৃতি গ্ৰন্থৰ বাবে 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে। সাহিত্য বিষয়ত ডক্টৰেট ডিগ্ৰী পোৱা তেওঁৱেই হ'ল প্ৰথমগৰাকী অসমৰ মহিলা। শিক্ষকতাৰে আৰম্ভ কৰে তেওঁ কৰ্মজীৱন। পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপিকাৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰে। তেওঁৰ পুথিসমূহ হৈছিল বন ফৰিঙৰ ৰং, দিনৰ পিছত দিন, সমীপেশু, অন্তৰংগ, সুদীৰ্ঘ দিন, ঋতু, দেৱী, কবিতাৰ কথা, অসমৰ লোক সংস্কৃতি আৰু একমাত্ৰ উপন্যাস জলপদ্ম। তেওঁ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থখন হৈছে চিল চিল চিলা। 1983 চনত তেওঁ সাহিত্য একাডেমী সন্মান লাভ কৰাৰ লগতে 1991 চনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। 2004 চনৰ 1 জুনত নিৰ্মল প্ৰভা বৰদলৈ মৃত্যু হয়। 1959 চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ জন্ম হৈছিল। 1969 চনৰ আজিৰ দিনটোতে 20 জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেহাৱসান হৈছিল। আজি কলাগুৰুৰ 58 সংখ্যক স্মৃতি দিৱস। কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা 1909 চনৰ 31 জানুৱাৰীত ঢাকাত জন্ম হৈছিল। তেওঁ তেজপুৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ্থে তেওঁ কলিকতালৈ যায় যদিও শিক্ষা সম্পূৰ্ণ নহ'ল। প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাত তেওঁ কুইন এম্প্ৰেছ বঁটাও লাভ কৰিছিল। 1932 চনত পুলিচৰ DSP চাকৰি পাইছিল যদিও সেই চাকৰি তেওঁ প্ৰত্যাখ্যান কৰে। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা আৰু খ্যাতি লাভ কৰে কলাগুৰুৱে। তাতে বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ কলাবিদৰূপে সোণৰ পদকেৰে সন্মানিত কৰাৰ উপৰিও কলাগুৰু উপাধিৰে বিভূষিত কৰে। 1945 চনৰ শেষৰ ফালে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু ক্ৰমে সেই দলৰ সক্ৰিয় সদস্য হৈগৈ। প্ৰায় 2500 বিঘাৰ মাটি পৈতৃক সম্পত্তি হিচাপে লাভ কৰিছিল যদিও তাক গ্ৰহণ নকৰি দুখীয়া দৰিদ্ৰৰ মাজত বিলাই দি নিজ কষ্টৰে অতি সাধাৰণ জীৱন যাপন কৰিছিল কলাগুৰুৱে। একাধিকবাৰ বিপ্লৱীৰ অভিযোগত কাৰাবাস খাটিছিল। 1955 চনত ভাৰতীয় কমিউনিষ্ট দলত যোগ দি 57 চনৰ নিৰ্বাচনত প্ৰাৰ্থীৰূপে থিয় দিছিল যদিও তেওঁ জয়ী হ'ব নোৱাৰিলে। 1967 চনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেজপুৰ সমষ্টিৰ পৰা তেওঁ জয়ী হয়। 1970 অসমীয়া সাধাৰণ ৰাইজৰ প্ৰতি আদৰৰ এই শিল্পীজনাৰ জয়মতী, শোণিতকুঁৱৰী, চিৰাজ আদি চলচ্চিত্ৰ নিৰ্মাণৰ লগত ঘনিষ্ঠভাৱে জড়িত আছিল। চিৰাজ, প্ৰতিধ্বনি আদি ভালেমান ছবিত অভিনয় কৰি খ্যাতি অৰ্জনো কৰিছিল। ভালেমান সুৱদী গীতৰ ৰচক আৰু সুৰকাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। নিজে গীত গাইছিল, নৃত্য কৰিছিল, অভিনয় কৰিছিল, ছবি আঁকিছিল। অসমীয়া ভাষাৰ উপৰিও 17টা ভাষা জানিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। আধুনিক অসমৰ সাংস্কৃতিক জীৱনৰ অন্যতম পুৰোধা ৰূপে স্বীকৃত কলাগুৰুৰ প্ৰকাশিত পুথি হৈছে সোণপাহী, মিচিং কনেং, অসমীয়া কৃষ্টিৰ চমু।

বাহ ইত্যাদি। 1969 চনৰ আজিৰ দিনটোতে কলাগুৰুৰ মৃত্যু হয়। ঊনৈছশ চৌৰানব্বৈ চনৰ আজিৰ দিনটোতে গীতিকাৰ সংগীতজ্ঞ পুৰুষোত্তম দাসৰ মৃত্যু হৈছিল। 2000 চনৰ আজিৰ দিনটোতে গল্পকাৰ কুল শইকীয়ালৈ 2000 চনৰ সৰ্বভাৰতীয় বঁটা ঘোষণা কৰা হৈছিল। 2003 চনৰ আজিৰ দিনটোতে মোহিনী ৰাভা, ৰমেন বৰুৱা আৰু হেমৰাম নাথলৈ ৰাজ্য চৰকাৰৰ সন্মানীয় বিষ্ণু ৰাভা বঁটা ঘোষণা কৰা হৈছিল। 2005 চনৰ আজিৰ দিনটোতে ভাৰতীয় অৰ্থনীতিৰ প্ৰভাৱশালী গোষ্ঠী ৰিলায়েন্স গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীৰ বিভাজন ঘটিছিল। 2006 চনৰ আজিৰ দিনটোতে চিত্ৰশিল্পী বেণু মিশ্ৰ আৰু হেমাংগিনী বৰদলৈলৈ 2006 চনৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হৈছিল। 1987 চনৰ আজিৰ দিনটোতে অসমৰ প্ৰসিদ্ধ পক্ষীবিদ চালিম আলিৰ মৃত্যু হৈছিল। শ্ৰোতাসকলে, ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে অৰ্থাৎ 8 বজাত শ্ৰোতাসকলে গুৱাহাটী কেন্দ্ৰযোগে বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশাহান পূজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মক ড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কাইলৈ আন্তৰ্জাতিকভাৱে উদযাপন কৰা হ'ব। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি বকু ছয়গাঁৱত দুটা জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈ আজি উপজা দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰা হয়। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানক ভাৰতে 9 উইকেটত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।

0: এয়া আকাশবাণী তেজপুৰ। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস। এই স্মৃতি দিৱসৰ প্ৰতি সৈতে সংগতি ৰাখি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এখনি আলোক্য শ্ৰোতালৈ আগবঢ়াইছোঁ সৃষ্টিৰ সাধক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আপোনালোকে শুনি আছে আকাশবাণী তেজপুৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই মই ময়ূৰাক্ষী নাথ আৰু মোৰ সতীৰ্থ
2: মই নৱজিত শৰ্মাই
1: আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ অনুষ্ঠান।
3: প্ৰিয় শ্ৰোতা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱস উপলক্ষে আজি আমি আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ তেখেতক সোঁৱৰণত এখনি আলেখ্য সৃষ্টিৰ সাধক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা।
1: বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি।
2: চন 1909 জানুৱাৰী মাহৰ 31 তাৰিখ, বৰ্তমানৰ ঢাকা চহৰত গোপাল চন্দ্ৰ ৰাভা আৰু গীথিবালা ৰাভাৰ কোলালৈ আহিল এটি মৰম লগা পুত্ৰ সন্তান। নাম থলে ভগৱান বিষ্ণুৰ নামত বিষ্ণুপ্ৰসাদ ৰাভা।

0: শিশু অৱস্থাৰ পৰাই অতি মেধা বিষ্ণুৰাভাই 1926 চনত তেজপুৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ অবিভক্ত দৰং জিলাৰ ভিতৰতেই সৰ্বোচ্চ নম্বৰ লাভ কৰি কুইন এম্প্ৰেছ পদক লাভ কৰিবলৈ সক্ষম হয়।
1: নৃত্য, গীত, নাট্য, অভিনয়, কলা, সাহিত্য, চিত্ৰ, ক্ৰীড়া এই সকলোবোৰতে অদম্য আগ্ৰহী বিষ্ণুৱে শিক্ষাৰ লগতে সাংস্কৃতিক জীৱনৰ পথ অতি সুন্দৰকৈ গঢ়ি তুলিলে।

0: 1928 চনৰ কথা। উচ্চ শিক্ষাৰ বাবে ৰাভা কলিকতালৈ যায়। সেই সময় স্বাধীনতা আন্দোলনৰ ভৰপক। দেশৰ প্ৰতি থকা নিষ্ঠা, প্ৰেম, দায়িত্বই ৰাভাক স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিবলৈ বাধ্য কৰালে।
1: ভাং ভাং ভাং ভাং লোহাৰ শিকলি ভাং, চিং চিং চিং চিং দাসৰ বান্ধোন চিং, খোল খোল খোল খোল কাৰাৰ ফাটক খোল, ভাং ভাং দুৱাৰৰ ডাং, শুন সৌৱা শুন শুন, ঘোষিছে ৰণবিষান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান, শুন মুকুতিৰ সুৰুজৰ আহ্বান, হালোৱা হজোৱা হেৰ মজদুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান।

0: কলিকতাত পঢ়ি থকা অৱস্থাতে ৰাছিয়াৰ বিখ্যাত বেলে নৰ্তকী আনা পাভলোভৰ নৃত্য দেখি অনুপ্ৰাণিত হোৱা ৰাভাই পিছলৈ মহাদেৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি এক সুকীয়া স্থান দখল কৰে।
1: অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি বিষ্ণু ৰাভাই তেজপুৰৰ বান ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰি পিছলৈ যাত্ৰা পাৰ্টিৰ লগতো অভিনয় কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথমখন চিনেমা এৰাবাটৰ সুৰত ভোজলংকা চৰিত্ৰত অভিনয় কৰে। এইখিনিতেই উল্লেখ কৰিব লাগিব যে 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভায়।

বিষ্ণুৰাভা এগৰাকী নিপুণ চিত্ৰকৰ আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ লগতে শংকৰ মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল। ৰাভাৰ ৰচনাৱলীৰ পৰিশিষ্টত 19খন ছবিৰ আলোকচিত্ৰ সংযোজিত হৈ আছে। ৰাভাই শংকৰদেৱৰ 3খন ছবি অংকন কৰিছিল, এখন 1935 চনত, এখন 1940 চনত আৰু আনখন 1945 চনত আঁকিছিল। ইয়াৰে 1940 চনত অংকিত ছবিখন বেছি সমাদৃত। শংকৰ মাধৱৰ যুগল ছবিখন 1935 চনত অঁকা। ৰাভাই অংকন কৰা আন ছবিসমূহৰ ভিতৰত আছে চিত্ৰলেখা, নটৰাজ, স্নান, শকুন্তলা, গৰমৰ দিনৰ তিৰোতা, বড়োসকলৰ বিবাহ সমদল, ভূমিকম্প, গাঁৱৰ প্ৰাকৃতিক দৃশ্য আদি, বাঁহী, আমাৰ প্ৰতিনিধি আদি আলোচনীসমূহতো ৰাভাই বেটুপাত অংকন কৰিছিল।

0: বৰ সমাজ সংগঠনৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।
1: বিষ্ণুৰাভা আছিল এগৰাকী জনপ্ৰতিনিধি। 1967 চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতীয় কমিউনিষ্ট দলৰ অসম ৰাজ্যিক পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে ৰুগীয়া শৰীৰে এখন চিঠি লিখিছিল। চিঠিত তেওঁ লিখিছিল, ৰাইজৰ অসীম বল, সীমাহীন শুকতি, এই জোৰাল কথাষাৰকে বুজা নাছিলোঁ। ভাবিছিলোঁ চহৰৰ নগৰৰ ভেম্পুৰীয়াসকলেই দেশৰ, সমাজৰ আৰু ৰাইজৰ নেতা। দৰাচলতে অসমৰ সীমামূৰীয়া ঠাইত যেতিয়া দ্বিতীয় মহাসমৰৰ কামান গৰজি উঠিল, সৌমাৰৰ সীমান্ত অঞ্চলত জাপানৰ জাকে জাকে উৰাজাহাজ আহি ডেউকা মেলি আকাশ ছানি পেলালে আৰু সীমান্ত ভূমিত জয়াল জাপানী বোমাৰ বিস্ফোৰণ হ'ল। তেতিয়া মোৰ মনত কুটিকলীয়া অসমৰ লাখ লাখ বছৰীয়া সংস্কৃতি আৰু সভ্যতা জানোচা জাপানী আগ্নেয়াস্ত্ৰৰ দাবানালত পৰি পুৰি ছাই হৈ যায়, এই চিন্তাই মোৰ হিয়া খুলি খুলি খাইছিল। অসমীয়া কৃষ্টি সংস্কৃতি আৰু সভ্যতাৰ সঁচাকৈয়ে যিসকল ধাৰক আৰু বাহক, সেইসকলৰ পৰা যদি মই অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ কিছু ধৰি ৰাখিব পাৰোঁ, তেন্তে মোৰ টোপোলাটো হয়তো অসমীয়া ৰাইজৰ কাৰণে কিছু সমল থাকিব পাৰে আৰু ধ্বংসৰ মাজতো অসমীয়া কৃষ্টি সংস্কৃতি বাচিব পাৰে। এনে বলিষ্ঠ সংকল্প প্ৰাণত লৈয়ে অসমীয়া ৰাইজৰ মাজত জঁপিয়াই পৰোঁ।
0: বিষ্ণুৰাভা অসমীয়া জাতিৰ দেৱদূত হৈ আহিছিল। গ্ৰীচ ৰজা মিডাছৰ স্পৰ্শত সকলো বস্তু সোণলৈ পৰিৱৰ্তিত হোৱাৰ দৰে বিষ্ণুৰাভাৰ অৱদানে অসমীয়া ভাষা সংস্কৃতিক সোণবৰণীয়া কৰি থৈ গ'ল। 1969 চনৰ 20 জুন অৰ্থাৎ 60 বছৰ বয়সত বিষ্ণুৰাভাৰ মৃত্যু হয়। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নটৰাজ আৰু শিৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন চাই মুগ্ধ হৈ বিশ্ববিদ্যালয়খনৰ তদানীন্তন উপাচাৰ্য তথা পৰৱৰ্তী সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধি প্ৰদান কৰিছিল।
1: সুন্দৰৰ আৰাধনা জীৱনৰ খেল, সত্য শিৱ সুন্দৰৰ আৰাধনাৰে পৃথিৱীখন নতুন ৰূপত সজাই তোলা এক বিৰল মনীষা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ৰাভাৰ ৰাভাই অসম মাতৃক উজ্বলাই তুলি বাৰেৰহণীয়া সাহিত্য সংস্কৃতিৰ মণিকোট মেটমৰা কৰি থৈ গ'ল। এই মহান শিল্পীগৰাকীৰ মৃত্যুবাৰ্ষিকীত আকাশবাণী তেজপুৰৰ তৰফৰ পৰা তেওঁলৈ জনাইছোঁ সশ্ৰদ্ধা। সমাজৰ বঞ্চিত, শোষিত, নিষ্পেষিতজনৰ ভাৱধাৰাক প্ৰতিফলিত কৰা, বিপ্লৱী সত্তাৰ জয়গান গোৱা, স্বদেশ স্বজাতিৰ প্ৰতি দুৰ্বাৰ প্ৰেম জাগ্ৰত কৰা শিল্পীগৰাকীৰ অৱদানে প্ৰতিগৰাকী স্বাভিমানী অসমীয়াক চিৰদিন প্ৰভাৱান্বিত কৰিব। কাৰণ মৃত্যুৱে শৰীৰক লৈ যায়, কিন্তু আদৰ্শ অম্লান হৈ ৰৈ যায়। হে বিষ্ণু, তুমি অমৰ।

0: আদৰৰ শ্ৰোতা, আপোনালোকে ইমান সময়ে শুনিবলৈ পালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱস উপলক্ষে আমি আপোনালোকলৈ যুগুতাই অনা এখনি আলেখ্য, সৃষ্টিৰ সাধক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আলেখ্যখনিৰ ৰচনা, বৰ্ণনা তথা সম্পাদনা ময়ূৰাক্ষী নাথ আৰু নৱজিৎ শৰ্মাৰ,
1: আৰু আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ইয়াৰ লগে লগেই মই ময়ূৰাক্ষী নাথ আৰু মোৰ সতীৰ্থ
0: মই নৱজিৎ শৰ্মাই
1: ষ্টুডিঅ'ৰ পৰা বিদায় মাগিছোঁ।
0: ধন্যবাদ।
2: শ্ৰোতাসকলে, ইমান পৰে সৃষ্টিৰ সাধক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আলেখ্যখনি শুনিলে। আজি কলাগুৰু 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কেইটিমান গীত।

প্ৰথমে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীত শুনাবলৈ লৈছোঁ, শিল্পী প্ৰয়াত শিল্পী পংকজ বৰদলৈ কণ্ঠত।

শ্ৰোতাসকলে ইমান পৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দুটিকৈ গীত প্ৰয়াত শিল্পী পংকজ বৰদলৈ আৰু সন্ধ্যা মেননৰ কণ্ঠত শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 8:45 শ্ৰোতাসকলে দিল্লী কেন্দ্ৰযোগে সমাচাৰ সন্ধ্যা আৰু নিশা 9 বজাত নিউজ এট 9 শুনিবলৈ পাব।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উপলক্ষে কেইটিমান বিষ্ণু ৰাভা গীত। অনুষ্ঠানত আৰম্ভণিতে শুনক অনিমা চৌধুৰীৰ কণ্ঠৰ এই গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ।

এইখিনিতে এটি ঘোষণা ৰাজ্য চৰকাৰ স্বাস্থ্য বিভাগে এই ঘোষণাটি দিছে। জ্বৰ হ'লে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া বা ডেংগু হ'ব পাৰে, আতংকিত নহ'ব, আহক নিজৰ স্বাস্থ্য পৰীক্ষা কৰাওক। বিশেষভাৱে এই লক্ষণসমূহ আমি উল্লেখ কৰিছোঁ। জাপানীজ এনকেফেলাইটিছৰ লক্ষণসমূহ হৈছে অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা, ভ্ৰম বা সংজ্ঞাহীনতা, বমি বমি ভাৱ, শৰীৰৰ কপ

টোপনি আংশিক পক্ষাঘাতৰ লক্ষণ। ঠিক একেদৰে মেলেৰিয়াৰ লক্ষণসমূহ হৈছে অতিপাত চৰ্দি আৰু জ্বৰ, বমি আৰু মূৰৰ বিষ, জ্বৰ কমাৰ পিছতো খুব ভাগৰ লগা বা ঘামি থকা ইত্যাদি। আনহাতে ডেংগুৰ লক্ষণসমূহ হৈছে চকু ৰঙা পৰা, জটিল অৱস্থাত নাক, মুখ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, শৰীৰৰ ৰঙা দাগ বা ঘামচি সদৃশ লক্ষণ দেখা দিয়া, অতিপাত জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, চকুৰ পিছফালে বিষোৱা ইত্যাদি। এইসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ শোৱাৰ সময়ত আপোনালোকে আঁঠুৱা ব্যৱহাৰ কৰক, শৰীৰ সম্পূৰ্ণ ঢাকি বস্ত্ৰ পৰিধান কৰক, জ্বৰ হ'লেই আপোনাৰ তেজ পৰীক্ষা কৰক, চিকিৎসকৰ পৰামৰ্শ লওক, সদায় সন্ধ্যা ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক, আপোনাৰ ঘৰ আৰু ইয়াৰ চৌপাশ পৰিত্যক্ত বাচন বৰ্তন তাঁৰ ইত্যাদি আঁতৰাই ৰাখক, আৰু একেদৰে ঘৰৰ ওচৰৰ পৰা গাহৰি আৰু গাহৰিৰ ভঁৰাল আঁতৰাই থাকক, ঘৰৰ ভিতৰে বাহিৰে মহৰ বংশবৃদ্ধি ৰোধ কৰক আৰু নিজকে মহৰ কামোৰৰ পৰা ৰক্ষা কৰক। সকলো জিলা সদৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহত এই উল্লেখিত ৰোগসমূহৰ বিনামূলীয়া পৰীক্ষা উপলব্ধ হ'ব, আৰু অধিক তথ্য জানিবৰ বাবে আপোনালোকে 104 নম্বৰত ডায়েল কৰক। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দিলীপ দাসৰ কণ্ঠত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই গীতটি।

0: শ্ৰোতাসকলে ইমান পৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ সাহিত্য সম্পৰ্কীয় অনুষ্ঠান সাহিত্য কানন।
1: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমি লৈ আহিছোঁ এনে এজন অতিথি যাৰ জীৱনত দুটা পৃথক দিশ একেলগে আগবাঢ়িছে, এজন দায়িত্বশীল প্ৰশাসনিক বিষয়া আৰু একে সময়তে এজন সংবেদনশীল কবি। তেওঁৰ কবিতাবোৰ ইতিমধ্যে প্ৰকাশ পাইছে আৰু বহুতো সুন্দৰ কণ্ঠত আবৃত্তি হৈছে। তেওঁ হৈছে শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা বৰচলাৰ সমজিলা আয়ুক্ত, কবি গীতিকাৰ শ্ৰী কমল বৰুৱা। ছাৰ, আপোনাক আজিৰ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
2: ধন্যবাদ, নমস্কাৰ।
1: আপুনি এজন অতিৰিক্ত জিলা আয়ুক্তৰ লগতে সমজিলা আয়ুক্ত হিচাপে কাম কৰি আছে আৰু লগতে আপুনি এগৰাকী কবিও, এই দুটা পৰিচয়ৰ মাজত আপোনাৰ কোনটো প্ৰিয়?
2: আচলতে দুয়োটা পৰিচয়তে দুখন সুকীয়া ক্ষেত্ৰ,
1: সুকীয়া ক্ষেত্ৰ হয়।
2: গতিকে মই ক'বলৈ গ'লে প্ৰফেচনেলি মই যিটো পৰিচয়ত আছোঁ তাত মই হেপী, আনফালে যদি মই আনটো ছাইডত চাব যাওঁ তেনেহ'লে মই কবি হিচাপে হেপী।
1: সেইটো এটা আচলতে আপোনাৰ নিচা বুলি ক'ব লাগিব, সেইটো এইটো হয় আপোনাৰ পেচা, এইটো নিচা।
2: এক্সেক্টলি, মোৰ প্ৰফেচন বা মোৰ পেচা হ'ব যিটো মই জব কৰি আছোঁ অসম চৰকাৰৰ অধীনত, আনফালে নিচা বুলি ক'বলৈ গ'লে মোৰ কবিতা লিখা, গান লিখা বা পঢ়া শুনা এইবিলাক পঢ়িব।
1: কেতিয়াৰ পৰা আপোনাৰ আৰম্ভ হৈছিলে যাত্ৰাটো লিখা মেলাৰ ক্ষেত্ৰতো?
2: মই আচলতে সৰুৰে পৰা বহুত কিতাপ পঢ়িছিলোঁ, হাইস্কুলৰ দিনৰ পৰা বিশেষকৈ। তাৰপিছত যেতিয়াৰ পৰা এইবিলাক উপন্যাস পঢ়া আৰম্ভ কৰিলোঁ, কাঞ্চন বৰুৱাৰ বা
1: অসীমত যাৰ হেল সীমা,
2: ফণীন্দ্ৰ কুমাৰ দেৱস্বাতীৰ উপন্যাসবিলাক পঢ়া আৰম্ভ কৰিলোঁ, প্ৰান্তিক পঢ়া আৰম্ভ কৰিলোঁ, লাহে লাহে মোৰ এটা ইণ্টিমেচি ফিল হ'ল উইথ লিটাৰেচাৰ। তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী মানৰ পৰা ডিগ্ৰী আৰম্ভ কৰিলোঁ লিখা মেলাটো, হায়াৰ ছেকেণ্ডেৰী হাইস্কুল দিনৰ পৰা আৰম্ভ কৰিলোঁ আৰু তেনেকৈ চলি আছে এতিয়ালৈকে।
1: এতিয়া প্ৰথমটো আপুনি যেতিয়া কবিতা লিখিছিলে আপোনাৰ অনুভৱটো কেনেকুৱা আছিলে?
2: প্ৰথম আচলতে কি হয়, কবিতা লিখাৰ লগতে মই বেছি ইনফ্লুয়েঞ্চ হৈছিলোঁ হীৰেণ ভট্টাচাৰ্যৰ কবিতাবিলাকৰ দ্বাৰা, আৰু বেলেগ পয়েমো আছিলে সেইখিনি সময়ত যেতিয়া মই হাইস্কুল হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, তো বহুত ইনফ্লুয়েঞ্চ হৈছিলোঁ। তাৰপিছত প্ৰথম কবিতা যেতিয়া মই প্ৰকাশ পাইছিলে আপোনাৰ দৈনিক অসমত প্ৰকাশ পাইছিলে মেঘ স্বপ্ন বুলি, প্ৰথম যেতিয়া কবিতাটো ছপা মাধ্যমত প্ৰকাশ পাইছিলে মোৰ নামৰ সৈতে, মই নিজক মানে বিশ্বাস কৰা নাছিলোঁ,
1: অন্যান্য অনুভূতি এটা আৰু
2: যিহেতু মোৰে কবিতা ওলাইছেনে। তাৰপিছত সেই আৰম্ভণি আৰু,
1: কিমান চনৰ কথা
2: এইটো? আপোনাৰ 2004-05 চনৰ কথা হ'ব, আজিৰ পৰা প্ৰায় 20 ইয়াৰ্ছ বেক।
1: চ' খুব মানে ভাল লাগে আৰু বাৰে বাৰে চোৱা যায় আচলতে যে এইটো মানে,
2: হয় হয়, এইটো ৰাখি থৈছোঁ সযতনে এতিয়াও, ফাইলত থৈ দিছোঁ কবিটো। আৰু তাৰপিছত কবিতাটো যেতিয়া বেলেগ মানুহে পঢ়িলে সকলোৱে ক'লে যে ভাল হৈছে বা ফিউচাৰ স্কোপ এটা আছে, অলপ ভালদৰে পঢ়া শুনা কৰি লিখিব লাগে, তেনেকৈ কালক্ৰমত মানে মই হেৰি হ'লোঁ। মই ষ্টুডেণ্ট হ'লোঁ ইংৰাজী সাহিত্যৰ, আফটাৰ মাই হায়াৰ ছেকেণ্ডেৰী এক্সাম মই কটনত পঢ়িলোঁ, দেন ইউনিভাৰ্চিটিত পঢ়িলোঁ। চ' যেতিয়া ইংৰাজী সাহিত্য পঢ়িলোঁ বিশ্ব সাহিত্যৰ তাৰমানে সোৱাদ পালোঁ, অকল ইংৰাজী সাহিত্যৰ উপৰিও ফ্ৰেন্স সাহিত্য পঢ়িলোঁ, জাৰ্মান সাহিত্য পঢ়িলোঁ, তাত যিবিলাক কবি গল্পকাৰ উপন্যাসিক আছিলে তেওঁলোকে মোক বেছিকৈ প্ৰভাৱান্বিত কৰিলে। আৰু গুৱাহাটীলৈ যোৱাৰ পিছত ইউনিভাৰ্চিটি যিবিলাক ছাৰ লগ পালোঁ, মেম লগ পালোঁ, কটনত লগ পালোঁ, যিবিলাক এটা বহল পৰিৱেশ পালোঁ সাহিত্যৰ ক্ষেত্ৰতো, আৰু তেনেকৈ মই ইনফ্লুয়েঞ্চ হৈ থাকিলোঁ।
1: এতিয়া আপুনি মৌলিক কবিতা লিখিছে, আপুনি যিটো বিদেশী সাহিত্য আপুনি পঢ়িছে বুলি কৈছে, কেতিয়াবা আপুনি অনুবাদ কৰিছে নেকি ভাল লগা কবিতা?
2: মই অনুবাদত এতিয়ালৈকে ভালকৈ হাত দিয়া নাই সঁচা ক'বলৈ গ'লে, কিন্তু কিছুমান বিশ্ব সাহিত্যৰ দ্বাৰা মই বহুত ইনফ্লুয়েঞ্চ হৈছোঁ। দুই এটা কবিতাত মোৰ বিশ্ব সাহিত্যৰ ইনফ্লুয়েঞ্চ

0: বুলি লিখা সুবিধা দুয়োটা মোৰ আছে।
1: পৰৱৰ্তী সময়ত নিশ্চয় আপুনি চাগৈ চেষ্টা কৰি চাব তেনেকুৱা ক্ষেত্ৰত, আমি আশা কৰিছোঁ মানে।
0: হয়, ডেফিনেটলি হেঁপাহ এটা আছে, এইকাৰণে হেঁপাহ এটা আছে। আমাৰ ধৰক কিছুমান অসমীয়া ৰিডাৰৰ কথাই মই কৈছোঁ, কিছুমান এনেকুৱা ৰিডাৰ আমাৰ আছে, আমি ধৰক অসমীয়া সাহিত্যই পঢ়ি আছোঁ, খুব বেছি বেংগলী সাহিত্যটো পঢ়িছোঁ, কিন্তু যিটো বিশ্ব সাহিত্যৰ যিটো আপোনাৰ সোৱাদ আছে বা যিটো পৃথিৱী আছে বহুতে নাজানো। আৰু সেইকাৰণে মই আপোনাক সঁচা ক'বলৈ গ'লে যিবিলাক বুক ফেয়াৰ হয় গুৱাহাটীত, মই যিমানবাৰ বুক ফেয়াৰত গৈছোঁ এখন হ'লে মই বিদেশী হাতৰ কিতাপ কিনিমেই, এইটো মোৰ মানে অভ্যাস, এখন অনুবাদ কিতাপ মই কিনিমেই। চ' তেনেকৈ পঢ়ি আছোঁ
1: আৰু বহুত শিকা যায় আচলতে, আপোনাৰ লিখাৰ ক্ষেত্ৰতো বহুত সহায়ক হয় আচলতে।
0: হয়,
1: এতিয়া আপোনাৰ যিটো কৰ্মক্ষেত্ৰ, আপুনি বিভিন্ন মানুহক প্ৰতিদিনে আপুনি লগ পায়, বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন মানুহক লগ পায়, তে আপুনি এই অভিজ্ঞতাবোৰ আপোনাৰ কবিতাত কেতিয়াবা প্ৰভাৱ পেলায় নেকি?
0: হয়, ঠিকে কৈছে আপুনি। কিছু সময়ত মই নিজকে ধন্য মানো যে মই চাকৰিটোত আছোঁ। উই আৰ বেচিকেলি পাব্লিক চাৰ্ভেণ্ট, চ' মানুহৰ যিখিনি আচল পৃথিৱী, বিভিন্ন সমস্যা ঘাট প্ৰতিঘাত আমি ওচৰৰ পৰা চাবলৈ সক্ষম হওঁ। চ' বহু সময়ত মানুহৰ দুখ যন্ত্ৰণা আনন্দ বিষাদ মোৰ কবিতাত স্থান পাইছে, গম নোপোৱাকৈ বা গম পোৱাকৈ। গতিকে মই কৰ্মক্ষেত্ৰৰ পৰা বহুখিনি অনুপ্ৰেৰণাও পাইছোঁ আৰু বহুত অভিজ্ঞতাই মোক মোৰ কবিতাক বা মোৰ সাহিত্য চৰ্চাক প্ৰভাৱান্বিত কৰিছে বুলি মই ক'ব পাৰোঁ।
1: কেতিয়াবা এনেকুৱা হৈছে নেকি মানে কোনো এটা ঘটনা বা কাহিনী আপোনাৰ মনত ইমান দাগ পেলালে যে সেইটো কবিতালৈ আপুনি ৰূপান্তৰিত কৰিলে বা কবিতা আপোনাৰ তাৰ সৃষ্টি হ'ল, কেতিয়াবা কিছুমান
0: তেনেকুৱা হয় ন? সঁচাকৈ হয়, আৰু যিহেতু বঢ়াই নকওঁ আৰু চেঞ্চিটিভ বুলি ভাবা যায় নিজকে, চ' বহুত বস্তু মনত ক্ৰিয়া কৰি থাকে আৰু লিখিবলৈ প্ৰয়াস কৰিছোঁ, দুয়োটা এনেকুৱা হৈছেও। যদি আপুনি সুযোগ দিয়ে মই জাষ্ট এটা কথা হ'ব খুজিছোঁ আপোনাক, মই যেতিয়া তেজপুৰৰ পৰা বৰচলালৈকে যাওঁ, বাটত এখন নদী পায় নাম গাভৰু বুলি,
1: গাভৰু হয়,
0: গাভৰু নদী বুলি কয়। চ' নদীখনৰ এটা সাংঘাতিক বৈশিষ্ট্য আছে কি, মই এতিয়ালৈকে দেখিলোঁ মানে কি হয়, নদী মানে পানী বুজোঁ আমি, কিন্তু এইখন নদী বালিৰে ভৰ্তি হৈ থাকে। চ' সেই নদীখনত কিমান অব্যক্ত বেদনা আছে, নামত নদী হৈ আছে বাট দেখাততো নদী হৈ থকা নাই। চ' এটা মই কবিতা বনাই আছো, লিখি আছো, এইটোৰ ওপৰত কমপ্লিট হোৱা নাই। চ' তেনেকুৱা কথাবিলাক আচলতে।
1: হয় হয়, এইটো প্ৰশাসনিক জীৱনত আপোনাৰ নিয়ম আৰু বাস্তৱতা, আনহাতে কবিতাত আকৌ অনুভূতি আৰু কল্পনা, মানে দুইটাৰ মাজত কেতিয়াবা আপুনি অলপ সংঘাত অনুভৱ কৰে নেকি? আপোনাৰ কৰ্মক্ষেত্ৰখনৰ কথাটো সম্পূৰ্ণ সুকীয়া আৰু ইতিমধ্যে কবিতাটো আপুনি এটা কল্পনা আশ্ৰয় লৈ লিখা কথা এটা আচলতে, এই দুইটাই আপোনাক কেতিয়াবা মানে অলপ বিপাঙত পেলাই নেকি?
0: ঠিক বিপাং নহয়, মোৰ কাৰণে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত দুয়োটাই দুটা সুকীয়া উৎস আচলতে। চ' আপুনি কিছু বস্তু কল্পনাৰেও লিখিব পাৰে আৰু কিছু বস্তু আপোনাৰ অভিজ্ঞতাও লিখিব পাৰে, গতিকে মোৰ কাৰণে দুটা বস্তুই সহায়ক হয়। মই নাভাবোঁ যে অসুবিধাত পৰোঁ মই, কাৰণ সেইমতেই মোৰ বস্তুখিনি গঢ়ি উঠে।
1: হয় হয়, মূল উৎস কি আপোনাৰ কবিতাৰ, আপুনি প্ৰকৃতি, মানুহ নে নিজৰ অন্তৰ্জগত আপোনাৰ কবিতাৰ মানে মূল বিষয়বস্তু বুলি যদি ক'বলৈ যাওঁ?
0: তেনেকুৱা কোৱা টান, মই সকলো বিষয়তে লিখিবলৈ ট্ৰাই কৰি আছোঁ। প্ৰকৃতিৰ বিষয়েও লিখিছোঁ, মানুহৰ সমস্যাৰ বিষয়েও লিখিছোঁ আৰু মানুহৰ জীৱন কাহিনীৰ ওপৰতো মই লিখিবলৈ প্ৰয়াস কৰি আছোঁ। যেতিয়াই যিভাৱে বেছি ক্ৰিয়া কৰে সেই হেবটোৱে মই চেষ্টা কৰোঁ লিখাৰ কাৰণে।
1: আৰু কিন্তু নিয়মীয়াকৈ লিখে নে অনুভৱ আহিলে যেতিয়া মন আহে মনলৈ ভাৱটো তেতিয়াই লিখে, নহয় জানো?
0: তেনেকুৱা ঠিক নহয় আচলতে, মই লিখিম বুলিও লিখা নাযায় আৰু নিলিখিম বুলিও কেতিয়াবা লিখা যায়,
1: স্বতঃস্ফূৰ্তভাৱে আহি যায় কেতিয়াবা।
0: কিন্তু এই আধুনিক প্ৰযুক্তিবিদ্যাৰ সময়ত মানে মোবাইলটোৱে মোৰ মতেদি বহুত মানুহ সহায় কৰিছে। তাত যেতিয়াৰ পৰা অসমীয়া যিটো আমাৰ লিপি আহি গ'ল, বহুত বেছি সুবিধা হৈ গ'ল। চ' আগত লিখিম বুলি ক'লে যে আপুনি যদি ক'ৰবাত ধৰক খেলি আছে, কাগজ কলম লাগিলে, চ' সেইটো আনালে মানে অনুভূতি মানে হেৰাই যায় বা লুকাই যায় ক'ৰবাত। কিন্তু আপোনাৰ হাতত মোবাইলটো থকাৰ লগে লগে ইনষ্টেণ্ট আপুনি এটলিষ্ট জকাটো বনাই থ'ব পাৰে, দেন ইউ টেক টাইম এণ্ড পলিচ ইট, তেনেকুৱা আৰু।
1: পিছত আপুনি সম্প্ৰসাৰণ কৰি পেলাই আপুনি
0: হয় কিছু কবিতা এনেকুৱা হয়, মই নিজৰ ক্ষেত্ৰতে বেছো যে দুই তিনি বছৰ আগত লিখি থৈছিলোঁ, বাট এটলিষ্ট জকাটো ক'ৰবাত ছেভ হৈ আছে আৰু। সেইটো আকৌ আফটাৰ টু থ্ৰী ইয়াৰ্ছ মানে যদি এইটো বস্তু লিখিছিলোঁ মানে ভাল হোৱা নাছিলে, পলিচ কৰি অলপ ভাল কৰিব ট্ৰাই কৰোঁ,
1: তেতিয়া আৰু ভাল হয় আচলতে।
0: এক্সেক্টলি, আৰু বয়সৰ লগে লগে সময়ৰ লগে লগে আপোনাৰ যিখিনি অভিজ্ঞতা হ'ব বা যিখিনি পঢ়াৰ কথাই যিখিনি পঢ়িছে আপুনি, চ' তাত এটা ইম্পেক্ট পেলায়।
1: কেতিয়াবা লিখা এটা থেৰাপীৰ দৰে হয়নে বাৰু, মানে মনৰ দুখ লাঘৱ কৰাৰ কাৰণে? যিকোনো কবিতাও হ'ব পাৰে বা গল্পও হ'ব পাৰে।
0: হয়, এইটো ডেফিনেটলি হয়, মানে কিছুমান মানুহৰ ফিলিংছ থাকে যিটো এক্সপ্ৰেছ কৰিব নোৱাৰি মানুহৰ লগত।
1: হয় হয়,
0: তেতিয়া এক্সপ্ৰেছ নকৰালৈকে আপুনি কিবা এটা ভিনি থাকিব, ভুগি থাকিব। তো আপুনি ইন এনি ফৰ্ম, ডেট মে বি দ্য ফৰ্ম অফ ইয়ৰ ক্ৰিয়েটিভিটি, কবিতাও হ'ব পাৰে, গানো হ'ব, তাত যেতিয়া লিখি উলিয়াব বেলেগেও নুবুজিব, বাট মই আৰু মোৰ সৃষ্টি বুজিব যে মই ইয়াত কিবা শ্বেয়াৰ কৰিছোঁ। চ' ডেফিনেটলি ফিল হয়, ভাল লাগে।
1: আৰু যিবিলাক পঢ়ুৱৈ আপোনাক যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, আপোনাক লগ পালে ভাল লাগিছে বুলি কয়, সেইখিনি আপোনাক নিশ্চয় এটা যোগাত্মক প্ৰেৰণা যোগায়।
0: হয়, পঢ়ুৱৈ বুলি ক'লে এটা পঢ়ুৱৈত বহুখিনি শ্ৰেণী থাকে।
1: হয়,
0: কিছুমান চিম্পলি পঢ়ে, কিছুমানে বুজি পৰে, আৰু কিছুমানে আপোনাৰ সমালোচকৰ দৃষ্টিৰে পৰে।
1: বিশ্লেষণ,
0: চ' মোৰ সৌভাগ্য যে মই তিনিটা শ্ৰেণীৰ পঢ়ুৱৈ মোৰ লগত আছে, ফ্ৰেণ্ড

0: হিচাপে আছে বা বেলেগ হিচাপে আছে, আৰু যিখিনি গুণগ্ৰাহী পঢ়ুৱে বুলি কৈছোঁ বা যাৰ বেছি ষ্টাডি আছে তেওঁলোকে কৈও দিয়ে যে এইটো অলপ এনেকুৱা হ'ব লাগিছিলে বা এইটো বেছি ভাল হৈছে, তেনেকুৱা মানুহ মই পাইছোঁ।
1: আপোনাৰ যিখন কথা কোৱা নিৰৱতা তাৰ তাত আপোনাৰ নীলিম কুমাৰৰ এটা মন্তব্য দেখা পাইছোঁ যে তেওঁ আপোনাৰ বিষয়ে কৈছে, সেইটো এটা খুব ভাল কথা আচলতে নহয় জানো?
0: হয়, সেইটো হয়। আমাৰ যিসকল কবি এতিয়া বৰ্তমান জীৱিত আছে বা চৰ্চা কৰি আছে, নীলিম কুমাৰৰ নাম সকলোৱে জানো, সকলোৰে শ্ৰদ্ধা,
1: বিশিষ্ট
0: কবি, আৰু তেখেতৰ কবিতাবোৰ আমি যথেষ্ট ইনফ্লুয়েঞ্চ হৈছিলোঁ। আৰু তেওঁৰ একচুৱেলি এখন কবিতাৰ কিতাপো কেছেটো আছিলে, জোনাক ভালপোৱা তিৰুণ্ড জোনি বুলি। তো সেই কেছেটখন মানে যেতিয়া আমি হাইস্কুলত চাগে পঢ়ি আছিলোঁ তেনেকুৱা সময়ত আবৃত্তি ওলাইছিলে, তাত মানে যিবিলাক বচা বচা কবিতাবিলাক আমাৰ ভাল ভাল অভিনেতা অভিনেত্ৰী পাঠ অভিনয় কৰিছিলে, যতীন বৰাই কৰিছিলে, নিপন গোস্বামী কৰিছিলে। চ' সেই বস্তুটো যিটো পাঠ অভিনয় আৰু যিটো নিজে পৰা আৰু বেছি টাচ কৰিছিলে। চ' তেনেকৈ ভাবোঁ মানে গঢ় দিয়াৰ ক্ষেত্ৰত বহুখিনি কণ্ট্ৰিবিউচন দিয়ে। আৰু মই যিমান দূৰ পৰে সেই কবিতাটো পাঠ কৰিছিলে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, আই ষ্টিল ৰিমেম্বাৰ, আৰু নিপন গোস্বামী এটা কৰিছিলে, ৰবি শৰ্মাই কৰিছিলে।
1: আপোনাৰ কবিতাও আবৃত্তি কৰি আপুনি তেনেধৰণেৰে মানিবদ্ধ কৰিছে?
0: ইয়াতে মোৰ অলপ হেৰি আছে, মই এটা মানে কথা ভাবিলোঁ লাষ্ট ফিউ ইয়াৰ্ছৰ পৰা, এইটো মোৰ কাৰণে মই নাম দিছোঁ এইটো প্ৰজেক্ট পয়েট্ৰি বুলি।
1: হয়,
0: চ' কবিতাটো অকল মানে মই বিচাৰোঁ গণমুখী হওক, জনমুখী হওক, আৰু এটা মাধ্যম হওক এণ্টাৰটেইনমেণ্টৰ। আপুনি যদি মন কৰে মই যিকেইটা কবিতা এতিয়ালৈ বনাইছোঁ বুলি কৈছোঁ আৰু, তাৰ এটা বিশেষত্ব কি আছে, মই মোৰ যিটো জন্মদিনৰ দিনা এই কামটো কৰোঁ। মোৰ জন্মদিন 31 আগষ্ট হয়। চ' এভৰি ইয়াৰ মই লাষ্ট 4-5 ইয়াৰ্ছ এই কামটো মই কৰি আহিছোঁ। তাৰ আগত গোটেইখিনি বস্তু বনাই লওঁ যে এইবাৰ এইটো কবিতা হেৰি কৰিম, আৰু বচা বচা কণ্ঠ বিচাৰোঁ। এতিয়ালৈকে যিকেইজনে কৈছোঁ ভাল আবৃত্তি কৰা বুলি মই ভাবিছোঁ আৰু বহুতে কৈছেও, আৰু অকল মই আবৃত্তি নকৰা কবিতাটো, যিটো বস্তু ইউটিউবত প্ৰচাৰ হয় এইটো তাত গ্ৰাফিক ডিজাইনো দিয়া যায়, এনেকৈ ট্ৰাই কৰোঁ যেন গ্ৰাফিকটোৱে মানে যিটো মই ক'বলৈ গৈ আছোঁ প্ৰতিনিধিত্ব কৰে। বা মিউজিকৰ ক্ষেত্ৰতে কওক, মই নিজে যদিও কামটো বেলেগৰ দ্বাৰা কৰোঁ, মই নন ষ্টপ লাগি থাকোঁ যে এইটো এনেকুৱা হ'ব লাগিছিলে, তেনেকুৱা হ'ব লাগিছিলে। চ' ইট টেক্স টাইম, এনেকুৱা নহয় যে তুমি এদিনতে কৰি পেলাইছোঁ,
1: মানে শ্ৰোতাক মানে আকৰ্ষিত কৰে,
0: মানুহে যাতে শুনি ভাল পায়। এটা প্ৰডাক্ট যদি এৰি দিম মাৰ্কেটত, মাৰ্কেট বুলিয়েই কৈছোঁ আৰু, বা পৰুৱা সমাজত, তেওঁলোকে যেন বস্তুটো ভাল পায়। তো ভাল পোৱা বুলি ক'লে মই বুজিবলৈ কি তো কি ভাল পায় মানুহে আচলতে। সো আৰু যিহেতু বস্তুৰ কবিতা বেছি সাবধান হ'ব লাগে।
1: নিশ্চয়, ঠিক আছে, তেনেহ'লে তেনেধৰণৰ এটা কবিতা আমি শুনি লওঁ। আপোনাৰ কেইবাটাও কবিতা তেনেধৰণৰ পানীবদ্ধ হৈছে, আৰু গতিকে এতিয়া আপোনাক শ্ৰোতাসকলক আপুনি কোনটোৰ কথা ক'ব, আমি অলপ শুনাই দিওঁ শ্ৰোতাসকলক।
0: মোৰ একচুৱেলি এতিয়ালৈকে প্ৰায় 4টা কবিতা মানিবদ্ধ হৈছে। পলাতক বুলি প্ৰথমটো হৈছিলে, তাৰপিছত এটা কৰিছিলোঁ মই বৰষুণ, আৰু যিটো চকু বুলি এটা কৰিছিলোঁ সেইটো যথেষ্ট সমাদৃত হৈছিলে। তো মই বিচাৰিম শ্ৰোতাৰ কাৰণে আপুনি চকু কবিতাটোৱে শুনাই দিব পাৰে।
1: এইটো কোনে আবৃত্তি কৰিছে চকুটো?
0: চকুটো আবৃত্তি কৰিছে এজন ল'ৰা জিন্তু কুমাৰ কাশ্যপ বুলি। সি অতি সদেৱে কেইবাখন অসমীয়া চিনেমাত এক্টিঙো কৰি আছে, ভাল অভিনয় কৰে, টিহুল ল'ৰা।
2: কমল বৰুৱাৰ কবিতা চকু। চকুৰ মৃত্যু নাই হনুমানৰ দৰে, চাৰি যুগ সামৰি জীৱন আৰু জীৱনৰ পিছতো জীয়াই আছে চকু, আৰু তেনেকৈ জীৱনো। সকলো কথা চকুৱেহে জানে শুদ্ধকৈ, পণ্ডিততকৈও। এদিন এজন সাক্ষীৰ চকুজুৰি উভালি দিয়া হৈছিল, সত্যনাশৰ দুৰাশাৰে জয় কৰাবলৈ অন্যায়ক, কিন্তু চকুৰ মৃত্যু হোৱা নাছিল, চকুৰ শিপা আছিল স্মৃতি জুৰি। সেয়েহে জৱানবন্দীত চকুৱে বাকিছিল দেখি অহা সত্য, মাথো সত্য। পিছত ন্যায় আহিছিল চকুৰ ঋণী হৈ, তেওঁ যেতিয়া মোক কোৱা নাছিল তেওঁৰ মনৰ সেউজীয়া কথাবোৰ, হয় তেতিয়াও চকুৱে দিছিল মোক তেওঁৰ মনৰ বসন্ত বতৰা। আৰু কি আচৰিত, পিছত এদিন তেওঁ মোক কৈছিল, তোমাৰ চকুৱালে মোক শুব নিদিছিল। এদিন মৰাৰ আগতে দিগদৰ্শক এদল বন্ধুৱে পাগল কৰিছিল চকুৰ আন এক অধ্যায়েৰে। সিহঁতৰ মৰণোত্তৰ দেহ লেলিহান জুইত ছাই হৈ গ'লেও শেষ নহ'ব হেনো চকুৰ পোহৰ পিয়াসী যাত্ৰা, যিহেতু সিহঁতে মৰাৰ আগতে দি গৈছিল চকু দানেৰে অন্য এক জীৱনৰ বাৰ্তা।

0: চকুৱে ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ আৱিষ্কাৰক। দিনৰ, ৰাতিৰ, ফুলৰ, প্ৰেমৰ, সৃষ্টিৰ, ধ্বংসৰ আৰু যে কিমানৰ টোপনিটো অবিচলিত চকুৱে দেখি আহিছে অন্য জগত সপোনৰ। আমাৰ কণমানিৰ চকুহাল নুফুটালৈও ডুবি আছিল আমাৰ দুহাল প্ৰাৰ্থনা আৰু প্ৰতীক্ষাত। আৰু এদিন ৰ'দৰ চোলা পিন্ধি যেতিয়া আহিছিল আপোন এহালি কোমল চকু, চকুৱে বৰষুণ দিছিল তেতিয়া চকুৰ আৱিৰ্ভাৱত, চুমাত, থাপনাত, চকুৰ বতাত। চকুৰ মৰণ নাহক পৃথিৱীৰ শেষতো, পৃথিৱীক জীয়াবলৈ যিহেতু চকুৱে গজাব লাগিব হেজাৰ চকু, মানুহত, চৰাইত, মাছত অথবা চকুহীন জীৱকুলত।
1: অতি সুন্দৰ, মানে খুব অৰ্থবহ আচলতে আপুনি যিটোখন চিত্ৰ আঁকিছে চকুক লৈ, গতিকে আমাৰ শ্ৰোতাসকল নিশ্চয় ভাল পাব। এনেই আবৃত্তি যেতিয়া কৰে তেওঁলোকে, আপুনিতো তেওঁলোকক গাইড কৰি থাকে কেনেদৰে কৰিব লাগিব, তেওঁলোকৰ নিজাববীয়াও কিছু সংযোগ কৰে নেকি তেওঁলোকৰ ফালৰ পৰা আৰু আৰু অধিক আকৰ্ষণীয় কৰাৰ ক্ষেত্ৰত?
2: হয়, মানে ক'ৰবাত পঢ়িছিলোঁ আৰু যে কবিতাক মানে পাঠেও প্ৰাপ্তি দিয়ে। চ' মই যি ধৰণে কৈছোঁ মোৰ ধৰণে কৈ আছোঁ, কিন্তু মই এইটো বিশ্বাস কৰোঁ যে মই যাক কামটোত লগাইছোঁ তেওঁক কামটো মই এনেই লগোৱা নাই, তেওঁ স্কিল্ড, তেওঁৰ যথেষ্ট কৌশল মোতকৈ বেছি আছে। এইটো কেতিয়াবা কি হয়, ডেলিভাৰীটো কোনে কেনেকৈ দিব লাগে বা কেনেকৈ হ'লে মই ভাল পাম তেওঁক এইটো বুজাই দিয়া যায়, কিন্তু মই কোৱাৰ উপৰিও তেওঁ নিজেও বহুখিনি, তেওঁলোকে বহুখিনি অৰিহণা আগবঢ়ায় তেওঁলোকৰ নিজা স্কিলেৰে, আৰু সেইটো খুন্দিলে মোৰ এনেকুৱা লাগে এইটো বেছি ভাল আছিলে দেখোন। চ' তেওঁলোকৰ সম্পূৰ্ণ স্বাধীনতা থাকে।
1: হয় হয়, এতিয়া আপুনি যথেষ্ট ব্যস্ত হয়, ব্যস্ততাৰ মাজতে আপুনি সময় কেনেকৈ উলিয়ায় লিখাৰ ক্ষেত্ৰত? মানে আজিকালিতো কৈছে আপুনি অৱশ্যে মোবাইলটোৰ হোৱাৰ কাৰণে বহুত সুবিধা হৈছে, য'তে মন যায় ত'তে আপুনি অলপ নোট কৰি থ'ব পাৰে।
2: মোৰ একচুৱেলি দিনত লিখা নাযায় টু বি ফ্ৰেংক, আৰু গোটেই কথাবিলাক যেতিয়ালৈকে অনুভূতিটো জীয়াই থাকে আৰু চেম, মই এটা অফিচলৈ গৈ আছোঁ ফিল এটা মনলৈকে আহিলে সেইটো মই জীয়াই থৈ দিওঁ এটলিষ্ট মই ঘৰ পোৱালৈকে। যেতিয়া মই ৰুম গৈ পাওঁ, ঘৰ গৈ পাওঁ, যেতিয়া মই অকলে থাকোঁ বা শুব লওঁ কিবা লওঁ, তেতিয়া মই অনুভূতি আকৌ উলিয়াই লওঁ, তাৰ পৰা বস্তু পলিছ কৰোঁ, আৰু অকলে থাকিলে বেছি ভাল, তেতিয়া এটলিষ্ট বস্তুটো স্মুথলি কৰিব পাৰি।
1: আপোনাৰ সহকৰ্মীসকলৰ নিশ্চয় আপোনাৰ এই ক্ষেত্ৰত দিশটো জানে, আৰু তেওঁলোকৰ কেনেকুৱা প্ৰতিক্ৰিয়া তেওঁলোকে আপোনাক?
2: মই একচুৱেলি কাকো প্ৰথমতে কথাটো নকওঁ, কিন্তু আজিকালি কি হয়, ষ্টেটাছ দিয়া যায়তো হোৱাটছআপ বা ফেচবুকত, তেনেকৈ বহুতে গম পাই কিনে সুধিব আহে, তেতিয়া কওঁ যে হয় লিখা মেলা অলপ কৰোঁ, এনেকুৱা কৰোঁ, পৰাপক্ষত নিজে নকওঁ যে মই লিখোঁ বুলি।
1: এতিয়া আপোনাৰ কবিতাত কিছুমান বিশেষ বিষয় বাৰে বাৰে ঘূৰি আহে নেকি বাৰু? কেতিয়াবা হৈ পাৰে কাৰোবাৰ প্ৰকৃতিটোকে বহুতবাৰ লিখি থাকে, তেনেকুৱা হয় নেকি আপোনাৰ ক্ষেত্ৰত বিষয়বস্তু, নে আপুনি বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰতে?
2: এইটো আচলতে মই এনেকৈ ভাবোঁ কথাটো, মই কোনটো সময়ত বসবাস কৰি আছোঁ, কোনটো সময়ত মই জীয়াই আছোঁ, সেই সময়ৰ কথাই বেছি প্ৰভাৱান্বিত কৰে। মোৰ যিখন প্ৰথম কবিতাৰ কিতাপ আছিলে সেইখনৰ নাম আছিলে যুদ্ধবন্দী, সেইখন 2011 চনত প্ৰকাশ পাইছিলে। তেতিয়া মানে মই কিছু যুদ্ধৰ কথাৰে বেছি ইনফ্লুয়েঞ্চ হৈছিলোঁ, কিছু পঢ়িছিলোঁ যুদ্ধৰ বিষয়ক উপন্যাস, নভেল বা ড্ৰামা পঢ়িছিলোঁ, তাত মানে ইনফ্লুয়েঞ্চ হৈছিলোঁ। তাত মানে আপুনি যুদ্ধৰ কথা বেছিকৈ পাব কিছুমান ক্ষেত্ৰত। তাৰপিছত আপুনি যিখন মোৰ দ্বিতীয় কবিতা গ্ৰন্থ আছে কথা কোৱা হে নিৰৱতা বুলি, এইটোত মানে আপুনি চাব এইটো পষ্ট কোভিড পিৰিয়ডত এটা ইনফ্লুয়েঞ্চ তাত বিচাৰি পাব আপুনি, যিটো মানুহৰ যন্ত্ৰণা আছিলে বা মানুহৰ যিটো অভাৱৰ কথা আছিলে, মানুহ যেতিয়া অকলে থাকিলে কেনেকুৱা যন্ত্ৰণাৰ মুখামুখি হয়, তো নিৰৱতা তেনেকৈ আচলতে আহিছিলে। চ' সেইকাৰণে মই ভাবোঁ মই কি সময়ত বসবাস কৰি আছোঁ সেই সময়ৰ কথা আৰু ঘটনাৰ প্ৰবাহে মোৰ কবিতাত ভিৰ কৰে।
1: এগৰাকী গীতিকাৰ হিচাপে আপুনি মানে আত্মপ্ৰকাশ কৰিছে, কেনেকৈ মনলৈ আহিল গীত লিখাৰ কথাটো?
2: মই আচলতে যিমান কিতাপ পঢ়োঁ সিমান মই গানো শুনো, চিনেমাও চাওঁ, অফলেট মই চিনেমাৰ বেছি গৈ গৈছোঁ এতিয়া শেহতীয়াভাৱে, গান কিন্তু মই বহুত শুনো, সৰুৰে পৰা শুনিছিলোঁ, আৰু যেনেকৈ মই গান শুনি ইনফ্লুয়েঞ্চ হৈছোঁ ভূপেন হাজৰিকাৰ গান, বীৰেন্দ্ৰনাথ দত্তৰ গান, আৰু এতিয়া যিবিলাক গান শুনো আমি বহুত ছিংগাৰ, মই সকলোৰে কথা কোৱা নাই, কিছুমান ছিংগাৰৰ গান কি হয় তেওঁলোক জনপ্ৰিয় হয় বাট গানৰ লিৰিক্সৰ ডেপ্থ বিচাৰি পোৱা নাযায়,
1: নাথাকে, হয় যিটো গীতি সাহিত্যৰ অভাৱ আচলতে।
2: তেতিয়া ভাবিলোঁ যে গানতো হাত দি চাওঁ নেকি, তো তেনেকৈ ট্ৰাই কৰিলোঁ, তাৰপিছত দুয়োটা ছিংগাৰো মানে পালোঁ কালক্ৰমত, আৰু চ' এতিয়ালৈকে মোৰ 3টামান গান গাইছে 3গৰাকীমান ছিংগাৰে, আৰু মোৰ পৰম সৌভাগ্য মানে যোৱা বছৰ কিবা কাকতলীয়া ঘটনাত

0: মই লগ পালোঁ তৰালি শৰ্মা বাইদেউক, যশস্বী কণ্ঠশিল্পী। চ' বাইদেউক মানে মই কিতাপখন উপহাৰ দিছিলোঁ। তো এদিন বাইদেউ নিজে ক'লে যে মই ইয়াৰে এটা গান গাম। তো মোৰ কাৰণেতো মানে বিৰাট আচৰিত ধৰণৰ খবৰ আছিলে। তাৰপিছত বাইদেৱে সি যিটো মোৰ টাইটেল পইম আছে কথা কোৱা হে নিৰৱতা, এইটো ধুনীয়াকৈ সজাই লৈছে মোৰ লগত কথা পাতি কেনে। আৰু তাই বাইদেউ গানটো ইমান প্ৰাণঢালি গালে যে মই নিজে মানে বিস্মিত হৈ গ'লোঁ আচলতে। আৰু তেতিয়াৰ পৰা মোৰ বেছি হেঁপাহ জাগিলে যে মই অকল কবিতাই নহয় গানো লিখিব লাগিব। আৰু যদি আপুনি চাবলৈ যায়, মই যিটো আৰম্ভণিতে কৈছিলোঁ আপোনাক যে কবিতাক জনমুখী কৰাৰ ক্ষেত্ৰত, গণমুখী কৰাৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত কবিতাৰ মানে সীমাবদ্ধতা আছে, যিটো গানৰ মানে কম আছে আচলতে। গানটো ওৱান কাইণ্ড অফ আপোনাৰ এণ্টাৰটেইনমেণ্টৰ বেছি ফ'কাছ ফৰ্ম এটা হৈ যায়। চ' দেখিলোঁ যে ঠিকেই আছে। তো তেনেকৈ ট্ৰাই কৰি আছোঁ, আৰু কিছু পৰিকল্পনা আছে ভৱিষ্যতে।
1: তৰালি খমৰ উপৰি আৰু কোনে গাইছে আপোনাৰ গীত?
0: তৰালি খমৰ আগত হেৰি গাইছিলে, নেকিবি এটা গান গাইছিলে মোৰ,
1: নেকিব হয়,
0: তেওঁ ভাল ছিংগাৰ। তাৰ আগত এজন মোৰ ছাৰ আছে, মোক পঢ়াইছিলে হায়াৰ ছেকেণ্ডেৰীত, মুকুট চৌধুৰী বুলি, সুৰেণ দাস কলেজ হাজৰ প্ৰফেচাৰ ইকনমিক্সৰ ছাৰে এটা গান গাইছিলে। চ' এই তিনিটা গান ভালকৈ আৰু কৰিছোঁ।
1: মানে শাৰীটোৱে অৰ্থবহ আচলতে, কথা কোৱা সেই নীৰৱতা। তৰালি শৰ্মাৰ এই গীতটো মানে আমাৰ শ্ৰোতাসকলে নিশ্চয় শুনিব বিচাৰিব।
0: হয়, আপুনি যদি শ্ৰোতা শুনাব পাৰে যথেষ্ট ভাল পাম, আৰু মোৰো ভাল লাগিব।
1: সঁচাই মানে যে শাৰীটোৱে আচলতে খুব আকৰ্ষণ কৰিছে আমাক, যে কথা কোৱা সেই নীৰৱতা।
0: হয়, নিৰাপত্তাক মানে ইয়াত এটা মই সত্তা দিছোঁ আচলতে।
1: হয় হয়,
0: নিৰাপত্তাক নিৰাপত্তা কৰি ৰখা নাই।
1: হয় হয়,
0: চ' তেনেকৈ গানটো আৰু কবিতাটো সজাইছিলোঁ।

0: খুবেই অৰ্থৱহ এটা গীত আৰু আচলতে, আৰু লগতে তৰালি শৰ্মাৰ কণ্ঠই তাক মানে এটা বেলেগ ধৰণৰ মাত্ৰা প্ৰদান কৰিছে।
1: হয় হয়, ধন্যবাদ।
0: এতিয়া আপুনি নিজৰ বাবে লিখেনে প্ৰথম কথা নে শ্ৰোতাৰ কথা ভাবি? আত্মসন্তুষ্টিটো ডাঙৰ কথা আচলতে, নহয় জানো? আপুনি কি বুলি ভাবে?
1: প্ৰথম নিজৰ কাৰণে লিখা যায়।
0: হয়,
1: তাৰপিছত এনেকুৱা কথাও মোৰ আছে, কিছু বস্তু লিখি মানে পাব্লিক নকৰোঁ সহজতে, পিছত দেখোঁ যে কিছু বস্তু পাব্লিক কৰি দিয়াৰ পিছত যথেষ্ট মানে সমৰ্থন পোৱা যায়, মানুহ ভাল পায়, তেতিয়া মানে ভাবোঁ যে নহয়, মই নিজৰ কাৰণে লিখিলে নহ'ব, মানে মোৰ লিখা মেলা ভাল পোৱা মানুহ আছাম আছে। চ' সেইকাৰণে বহু ক্ষেত্ৰত মোৰ লিখা ৰাইজৰ কাৰণেও লিখোঁ, মোৰ নিজৰ কাৰণেও লিখোঁ। আৰু এনেকুৱা নহয় যে মই যি লিখিম সেইটো মই মোৰ অনুভূতিয়ে ৰিপ্ৰেজেণ্ট কৰি আছোঁ, এনেকুৱা নহয় যে কিছু অনুভূতিত বেলেগৰো মিল থাকিব পাৰে। চ' মোৰ কাৰণেও লিখোঁ আৰু

0: মোৰ পথাৰৰ কাৰণে মই লিখা যায়।
1: এতিয়া নতুন প্ৰজন্মৰ যুৱক যুৱতীক আপুনি কি উপদেশ দিব যিসকলে নিজৰ মানে পেচাৰ লগতে সৃজনীশীলতাকো মানে আগবঢ়াই লৈ যাব বিচাৰে?
0: উপদেশ দিব পৰা বাৰু হোৱা নাই, কিন্তু মই মোৰ যিটো অভিজ্ঞতাৰ পৰা কৈছোঁ, সকলো মানুহে নিজৰ পটেঞ্চিয়েলটোৰ কথা আচলতে জানে এটা সময়ত, যি মোৰ কি পটেঞ্চিয়েল আছে এপাৰ্ট ফ্ৰম হিজ অ'ন প্ৰফেশ্যন। চ' মই এইটোৱে ৰিকুৱেষ্ট কৰিম, যাৰ যি পটেঞ্চিয়েল আছে বুলি ভাবে, দে শ্বুড ট্ৰাই দেয়াৰ হেণ্ডছ, তেওঁলোকে চেষ্টা কৰিব লাগে, লিখিব লাগে, কাম কৰিব লাগে। এইকাৰণে কৰিব লাগে যে মানুহৰ আগতে নিজা আইডেণ্টি থাকিব লাগে এপাৰ্ট ফ্ৰম দ্য প্ৰফেশ্যনেল আইডেণ্টিটি।
1: হয়,
0: চ' আৰু এনেকুৱা হয়, বহুত মানুহে পটেঞ্চিয়েল থকাৰ পিছত নিলিখিলে বা নকৰিলে, তো সেই সমাজখন, সেই জাতিটোৰ প্ৰজন্মটো হয়তো ভাল বস্তুৰ পৰা বঞ্চিত হ'ব পৰা বুলি কেতিয়াবা ক'ব পৰা যাব পাৰে। সেইকাৰণে যাৰ যি প্ৰতিভা আছে সেইটো বিকাশ কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগে,
1: তেওঁ মানে মনোযোগ দিয়া উচিত আছে,
0: দিয়া উচিত।
1: এতিয়া আপুনি যিহেতু কবি আৰু আপোনাৰ পৰা যদি আমি কবিতা এটা নুশুনো, গতিকে সেইটোতো খুব বেয়া কথা হ'ব আচলতে। আমাৰ শ্ৰোতাসকলেও বিচাৰিব আপুনি আপোনাৰ প্ৰিয় কবিতা এটা অকণ আবৃত্তি কৰি দিয়ে যদি।
0: মই আবৃত্তি ঠিক কৰিব নোৱাৰিম, মই জেনেৰেলি পাঠে কৰিম। আপোনাক অলপ আগতে কৈছিলোৱেই যে মই বেচিকেলি বিশ্ব সাহিত্যৰ দ্বাৰা ইনফ্লুয়েঞ্চ হৈছোঁ বহু সময়ত, আৰু বিশ্ব সাহিত্যৰ বিভিন্ন কবিতা, উপন্যাস, ড্ৰামা পঢ়ি কিনে মই ইনফ্লুয়েঞ্চ হৈছোঁ। তাৰ মাজত এটা কবিতা মই পাঠ কৰিম।
1: এতিয়ালৈকে আপোনাৰ কেইখনমান কবিতাৰ কিতাপ প্ৰকাশ হৈছে?
0: মোৰ এককভাৱে কবিতা পুথি এতিয়ালৈ দুখন প্ৰকাশ পাইছে। প্ৰথমখন প্ৰকাশ পাইছিল 2011 চনত যুদ্ধবন্দী বুলি, পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰিছিলে। দ্বিতীয়খন 2023চত কৰিছিলোঁ, কথা কোৱা হে নীৰৱতা, এইখন প্ৰকাশ কৰিছিলে পূৰ্বায়ন প্ৰকাশনে।
1: ইয়াৰ পৰাই মানে যিটো তৰালি সময় সুৰ কৰিলে।
0: হয়, আৰু কিছু মানে সম্পাদিত কিতাপ দুই এখনত মোৰ কবিতা গৈছে কিছু আগতে, নিজা একক হিচাপে এই দুখনে মোৰ এতিয়ালৈকে কবিতা পুথি।
1: আপুনি এখন কথা কোৱা নীৰৱতাৰ পৰা আপুনি এটা কবিতা পাঠ কৰিব নহয় জানো?
0: মই আপোনাক কৈছিলোঁ যিহেতু মই কিছু বিশ্ব সাহিত্য বা ইংৰাজী সাহিত্য পঢ়িছিলোঁ, মই এতিয়াও পঢ়াৰ সুযোগ পালে তাৰ দ্বাৰা কিছু বস্তু মই ইনফ্লুয়েঞ্চ হৈছিলোঁ, তেনেকৈ লিখিবলৈ প্ৰয়াস কৰিছিলোঁ। এগৰাকী প্ৰখ্যাত কবি আছিলে উইলিয়াম ব্লেক বুলি জানে সকলোৱে। উইলিয়াম ব্লেকৰ এটা কবিতা আছিলে লণ্ডন বুলি, সেই লণ্ডন কবিতাটো পঢ়ি মই যথেষ্ট ইনফ্লুয়েঞ্চ হৈছিলোঁ, আৰু সেই কবিতাটো মই লিখিছিলোঁ 2008 মানত লিখিছিলোঁ, আৰু কবিতাটো প্ৰকাশ পাইছিলে 7 খৰিত। মই সেই কবিতাটো পাঠ কৰি দিছোঁ।
1: নিশ্চয়।
0: কবিতাৰ শিৰোনাম বাৰাংগনা, উইলিয়াম ব্লেকৰ লণ্ডন পঢ়ি। আমি জাৰজৰ মা, স্বামী আমাৰ বাবে আকাশ কুসুম, ভ্ৰূণ ভৰা আমাৰ উদৰত পৰি ৰয় স্বামীৰ খনিতৰ গ্ৰীষ্ম প্ৰবাহ। কি যে অতুল্য সুখৰ মুকুতাৰে উপচা আমাৰ পৃথিৱী, নাথাকিও অন্ত নাই আকৌ প্ৰাচুৰ্যৰ, থাকিও নেহেৰুৱাকৈ আছে কি আমাৰ। আমি বাৰাংগনা সূৰ্যমুখী, অসুখী পতিৰ স্বৰ্গ লৈ ফুৰোঁ দেহৰ পৰিধিত, পালন কৰোঁ জীৱনৰ বোবা দুখ আন্ধাৰৰ দলিচাত। ধন্যবাদ।
1: খুব সুন্দৰ। আপোনাৰ মানে প্ৰতিটো কবিতাই বা গীতৰ কথাই যদি কওঁ, মানে খুব গভীৰ এটা মানে অৰ্থবহ চিন্তা লুকাই থাকে আচলতে।
0: ধন্যবাদ।
1: বুজা যায় আপোনাৰ যি মানে লিখাৰ যিটো গভীৰতা আচলতে, সেইটো অনুভৱ কৰিব পৰা যায়।
0: মই আচলতে বহুত চেষ্টা কৰোঁ শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত, মই শব্দত চহকী বুলি কোৱা নাই, বা চেষ্টা কৰোঁ কিমান সাৱধান হ'ব পাৰি শব্দৰ ক্ষেত্ৰত, আৰু কি শব্দৰ প্ৰয়োগে পাঠকক বেছি মেছেজটো দিব পাৰে।
1: শব্দই আমাৰ ব্ৰহ্ম যিহেতু।
0: হয়, শব্দই ব্ৰহ্ম।
1: আমাৰ সময় সীমিত, শেষত মই আপোনাৰ পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিছোঁ। আপোনাৰ অনাগত দিনবোৰত কি পৰিকল্পনা আছে?
0: পৰিকল্পনা তেনেকুৱা বিশেষ নাই, নাই মানে চলি আছোঁ বৰ্তমান, আৰু আজিকালি যিবিলাক বিশ্ব ঘটনা ঘটি আছে এইবিলাকে যথেষ্ট মানুহক প্ৰভাৱান্বিত কৰি আছে চেগা চৰকুৱাকৈ, গতিকে কিছু পৰিকল্পনা কৰি আকৌ থমকিব লগা হয়। সদ্যহতে মই ভাবি আছোঁ আৰু কিছু গান লিখাৰ মোৰ পৰিকল্পনা আছে, আৰু কবিতা কিতাপৰ প্লেনিং পৰিকল্পনাও আছে। আৰু আপুনি যদি মন কৰে, মোৰ দুখন কিতাপৰ মাজৰে অৱদানটো প্ৰায় 12 বছৰ, মোৰ কোনো দৌৰাদৌৰি নাই, যি লিখিম ভালকৈ লিখিবলৈ চেষ্টা কৰিম। তাৰ আগত মোৰ কিছু পঢ়িব আছে আচলতে, মোৰ এতিয়া লাইব্ৰেৰীত মানে মোৰ যিটো ব্যক্তিগত লাইব্ৰেৰী আছে মোৰ ঘৰত, মোৰ বহুখিনি কিতাপ মানে পঢ়িব আছে, গতিকে এতিয়া মই গিল্টি ফিল কৰোঁ যে কিতাপবিলাক বহুত আদৰেৰে মৰমেৰে কিনি আনিলোঁ, সকলো এতিয়ালৈ পঢ়া হোৱা নাই, পঢ়ি আছোঁ যথেষ্ট। সঁচাকৈ কৈছে মোৰ সময়ৰ অভাৱ হয় আচলতে আমাৰ চাকৰিটোত, কেতিয়াবা আমাৰ জানেই আপোনালোকে পঢ়া চাকৰিটো, বাট ষ্টিল টাইম মিলাই পঢ়িবলৈ চেষ্টা কৰি আছোঁ, আৰু মই আশাবাদী সেই কিতাপবিলাক পঢ়াৰ পিছত এটা আকৌ মই অলপ বেছি ৰিচ হ'ম ইন ৰিগাৰ্ড টু মাই লিটাৰেৰী এণ্ডিভিয়াৰ, গতিকে পৰিকল্পনা আছে।
1: আৰু লগতে নিশ্চয় আপোনাৰ যিটো জন্মদিনৰ প্ৰত্যেক বছৰে আপুনি কৈছে 1 আগষ্ট, গতিকে সেইটোত চাগে এটা আপোনাৰ আছেই পৰিকল্পনা। সেইটো
0: পৰিকল্পনা আছে, এইবাৰ আচলতে আপোনালোকে গম পায় এই যিটো AI গান যিটো মানে তুমুল হেৰি কৰিছে, চ' তেনেকুৱা এটা ময়ো মানে মাজত ট্ৰাই কৰিছিলোঁ, বাট গোটেই ইম্পেক্টটো পোৱা নাই, মোৰ অলপ বেলেগ কিবা পৰিকল্পনা আছে, চাওঁ কি হয় 31 আগষ্টলৈকে।
1: ঠিক আছে, আমাৰ শুভেচ্ছা থাকিল বাৰু আপুনি।
0: ধন্যবাদ, ধন্যবাদ
1: কৰি যাওক তেনেধৰণে। ধন্যবাদ ছাৰ, মানে আমাৰ সময় শেষ হৈছে প্ৰায়, আপোনাৰ কথাবোৰে আপোনাৰ কবিতাই আমাৰ যিটো আজিৰ সাহিত্য কাণ অনুষ্ঠান এইটো এটা বিশেষ কৰি তুলিলে, আৰু আপোনাৰ সৈতে হোৱা কথা বতৰাই নিশ্চয় আমাৰ শ্ৰোতাসকলকো চিন্তাৰ খোৰাক যোগাব। আপুনি অত্যন্ত

0: ব্যস্ত, এগৰাকী চৰকাৰী বিষয়া হিচাপে ব্যস্ত সময়সূচীৰ মাজতে আকাশবাণী তেজপুৰক এই সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
1: ধন্যবাদ, ময়ো যথেষ্ট সুখী যে আকাশবাণী তেজপুৰ নিচিনা অনুষ্ঠানত আহি মই দুআষাৰ ক'ব পাৰিছোঁ আৰু আপোনালোকে আমাক এই সুযোগটো দিয়াৰ কাৰণে মই আকাশবাণী তেজপুৰৰ সমূহ বিষয়া কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আকাশবাণী তেজপুৰে পৰৱৰ্তী সময়ত প্ৰসাৰ লাভ কৰক। ধন্যবাদ।
0: ধন্যবাদ। ইমানপুৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা বৰচলাৰ সমজিলা আয়ুক্ত কবি গীতিকাৰ কমল বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতাসকলে ইমানপুৰে সাহিত্য কানন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছোঁ মুকেশৰ কণ্ঠত মধুমতী বোলছবিৰ এই গীতটি।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠত বৈৰাগ বোলছবিৰ এই গীতটি।

শ্রোতাসকলে ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30:24। ইয়াৰ লগে লগে আমাৰ

শ্রোতাসকলে ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30:24। ইয়াৰ লগে লগে আমাৰ আজিৰ শনিবৰীয়া অধিৱেশনৰ অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ, অৰ্থাৎ দেওবাৰে পুৱা 5:53। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মৃগাংক শৰ্মা আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটাৰত আছিল ৰাজীৱ গগৈ। পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথে আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয়।